এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 19 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 7 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

চি চি কল্টনে কৈছিল, তীব্ৰ উত্তাপিত অগ্নিশিখাৰ মাজতো যেনেকৈ লো একত্ৰিত হৈ থাকে, তেনেদৰেই দৃঢ় বন্ধুত্বও পাৰস্পৰিক বিপৰ্যয়ৰ মাজতো গঢ় লৈ থাকে।

0: and appreciated across the world and was subsequently implemented across India. To mark the occasion, BJP launched nationwide celebratory campaign called the Seva Sankalp Abhiyan. Running from September 17th to October 17th, the initiative features nationwide public welfare programs, blood donation drives and cultural yatras connecting Wadnagar, PM Modi's birthplace, to Varanasi, his parliamentary constituency. Prime Minister Narendra Modi has emphasized that technology must become a tool for inclusive and sustainable development. Prime Minister Modi interacted with Global System for Mobile Communications Association, GSMA board members at Seva Teerth yesterday ahead of the India Mobile Congress. The India Mobile Congress is scheduled to be held from 7th to 10th of this month in New Delhi. Mr. Modi stressed that democratization of technology is essential to ensure that no section of society is left behind. He emphasized the need to make technology and digital services affordable and accessible, particularly for the Global South, and highlighted the importance of taking technology to the last mile to prevent a widening digital divide. The Prime Minister highlighted the potential of digital public infrastructure, DPI, as a transformative force, particularly for developing countries. He noted that discussions on DPI with several world leaders had demonstrated its growing global relevance and said that such platforms can serve as a springboard for countries of the Global South. Government has notified the schedule of permissible works under the Viksit Bharat Guarantee for Rozgar and Ajivika Mission Grameen VBGRAMJI Act 2025, providing for 375 permissible works under the new Rural Works Framework. Ministry of Rural Development said that the new schedule represents a 41% expansion over the 266 works under the previous framework. The works have been recognized around 4 thematic pillars, including water security, core rural infrastructure, livelihood-related infrastructure, and special works for extreme weather events and disaster preparedness. India defeated West Indies by 8 wickets in the opening T20I in Lucknow last night to take a 1-0 lead in the 5-match series. Put into bat, West Indies were bowled out for 171 in 19.1 overs. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মুকুতা মালা।
2: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল, সৰ্বশ্ৰেষ্ঠ মনুষ্য নিশ্চয় এনে হ'ব লাগিব যাৰ জীৱনত সকলো মানৱী সম্বন্ধ, মানৱী ভাৱ, কাৰ্য আৰু ব্যৱহাৰে উৎকৰ্ষ লাভ কৰিছে। ঈশ্বৰৰ এনে নৰতনু নৰাৱতাৰ মূল বস্তু শ্ৰীকৃষ্ণ। মনুষ্য জীৱনৰ সকলো ভাৱ আৰু সকলো সম্বন্ধতে এই শ্ৰীকৃষ্ণমূৰ্তি চূড়ান্ত বিকাশ। সেইদেখি শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰ। ভগৱন্তৰ অকল ঐশ্বৰ্যভাৱেই আমাক তৃপ্তি নিদিয়ে, তেওঁৰ আৰু এটি ভাৱ আছে, সেইটি মাধুৰ্য ভাৱ। সেই মাধুৰ্য ভাৱেহে তেওঁক আমাৰ প্ৰতি সোৱাদ সুমধুৰ কৰি পূৰ্ণ উপভোগৰ বস্তু কৰে। ঈশ্বৰৰ মানৱী তনু শ্ৰীকৃষ্ণৰ অৱতাৰত ঐশ্বৰ্যভাৱ আৰু মাধুৰ্যভাৱৰ চৰম পৰিণতি সংঘটিত হৈছে। ঈশ্বৰক তেওঁৰ ঐশ্বৰ্য দেখি ভয়, সন্মান, শ্ৰদ্ধা, ভক্তি, সেৱা ইত্যাদি আমি কৰিলেও তেওঁৰ মাধুৰ্যভাৱটিয়েহে তেওঁক আমি একেবাৰেই আমাৰ নিজৰ যেন যেনেকৈ পোৱাই দিয়ে। আমি গোকুলৰ নন্দযশোদা, সুবল, শ্ৰীদাম আৰু গোপিনী হৈহে সেই মধুৰ ৰসাশ্ৰিত ভাৱেৰেহে কৃষ্ণক নিজৰ যেন যেনেকৈ তেওঁৰ আমাৰ অন্তৰ মিলাই, প্ৰেম মিলাই, স্নেহ মিলাই তেওঁক ভজি কৃতাৰ্থ হ'ব পাৰোঁ। বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণৰ সেই স্বাভাৱিক বিচিত্ৰ মধুৰ লীলাই তেওঁক আমাৰ কেনে ওচৰ আত্মীয় আৰু নিজৰ কৰিবৰ সুবিধা কৰি দিলে চোৱা। বৃন্দাবনৰ ঈশ্বৰৰ সেই লীলা নিত্যলীলা এইবাবে যে মানৱী তনুধাৰী ঈশ্বৰৰ সকলো সম্বন্ধ পূৰ্ণ বিকশিত হোৱা সেই লীলা দিনৌ নৰলোকত ঘটিব লাগিছে। কাৰণ জীৱনৰ সেইবোৰ নিত্য সম্বন্ধৰ আংশিক প্ৰকাশ তোমাৰ জীৱনত, তোমাৰ ঘৰতো, তোমাৰ পুত্ৰ পৰিবাৰ ইষ্ট

0: কুটুম্ব বন্ধুৱে সৈতে আংশিকৰূপে ঘটি আছে। তুমি তোমাৰ জীৱন, তোমাৰ সংসাৰ, তোমাৰ ঘৰক বৃন্দা অৰ্থাৎ আনন্দৰ ভৱন অৰ্থাৎ ৰক্ষণ বা স্থান কৰিব পাৰা। হেৰা কলিৰ মানৱ, তোমাৰ নিমিত্তে কৃপালু ঈশ্বৰে কৃষ্ণৰূপে প্ৰকাশ হৈ তেওঁক পাবলৈ কি সুবিধা কৰি দিলে এবাৰ ভাবি নোচোৱানে? সত্যাদিৰ লোকে তেওঁলোকৰ যোগদৃষ্টিৰে কলিত এনে সুবিধা হ'ব দেখি যে কলিত জনম ধৰিবলৈ হেঁপাহ কৰিছিল, তাত আৰু আচৰিত কি? ভগৱন্তৰ ঐশ্বৰ্যযুক্ত ঈশমূৰ্তি কৃষ্ণই পুতনা শোষণ, কালি দমন, কেশিনী শোধন, অঘ বকবিনাশন, কংস বিধ্বংসন কৰে, প্ৰলয় পয়োধি জলত বেদ উদ্ধাৰ কৰে। মাধুৰ্যযুক্ত মধুৰ মূৰ্তিৰে যশোদাৰ হৃদয়ত স্নেহৰ আৱেগ বঢ়াই স্তন্য শ্ৰবায়, কদমৰ তলত ত্ৰিভংগ হৈ বাঁহী বজায়, ধৱলী শ্যামলী কালী কমলিনী নামৰ গাই আৰু বৎসেৰে প্ৰীতি কৰে, আৰু সেই গাই বৎসই তেওঁক হাম্বাৰাৱে ডাকে কৃষ্ণ কৃষ্ণ বুলি। ময়ূৰ ময়ূৰীয়ে তেওঁৰ বাঁহীৰ সুস্বৰ শুনি চালি ধৰি নাচে, আৰু যমুনা উজাই বয়। ভগৱন্তই তেওঁৰ এই মধুৰ, দয়াময়, কৰুণাময়, কৃপাময়ভাৱে জীৱৰ দুখ দেখি ব্যথিত হৈ বুদ্ধৰূপে অৱতাৰ হৈ জীৱৰ মংগলৰ নিমিত্তে নিজৰ পুত্ৰ, ভাৰ্যা আৰু ৰাজ্য সম্পদ ত্যাগ কৰি কঠোৰ তপস্যা কৰি অহিংসা পৰমো ধৰ্ম প্ৰচাৰ কৰে। ভগৱন্তৰ ঐশ্বৰ্য আৰু মাধুৰ্যভাৱৰ অপূৰ্ব সমন্বয় শ্ৰীকৃষ্ণৰ লীলাত। কুৰুক্ষেত্ৰৰ লীলাত তেওঁৰ ঈশভাৱৰ পূৰ্ণ প্ৰকাশ, বৃন্দাবনৰ লীলাত মাধুৰ্যভাৱৰ পূৰ্ণ প্ৰকাশ। তেওঁ কুৰুক্ষেত্ৰৰ লীলাত বিচ্ছিন্ন ভাৰতৰ একত্ব সাধিত কৰি এক মহাভাৰত, মহাসাম্ৰাজ্য সংস্থাপিত কৰিলে। অৰ্জুনৰ ৰথত বহি জ্ঞানযোগ আৰু ভক্তিযোগৰ অপূৰ্ব চূড়া কৰ্মযোগৰ ওপৰত স্থাপন কৰি গীতাৰ অমূল্য উপদেশ দিলে। ক্ষত্ৰিয় ক্ষয় কৰি অধৰ্ম দূৰীভূত কৰি ধৰ্মৰ গ্লানি গুচালে। ভাগৱতৰ বৃন্দাবন লীলাত তেওঁ চেনেহৰ পুতেক, মৰমৰ সখা, প্ৰেমৰ স্বামী, ভকতৰ বান্ধৱৰূপে প্ৰকটিত হ'ল। যি সুকোমল, সুমধুৰ আৰু উৎকৃষ্ট ভাৱ আছে, সেই সকলোবোৰৰে সংগ্ৰহ এই চিদানন্দ।
1: আজিৰ মুকুতামালাৰ কথাখিনি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক উস্তাদ বিছমিল্লা খা আৰু সংগীবৃন্দৰ চেহনাই বাদন, ৰাগ তৰী।

ইমানপৰে শ্ৰোতাসকলে উস্তাদ বিছমিল্লা খাঁ আৰু সংগীতবৃন্দৰ চেহনাই বাদনত ৰাগ তৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। আগবঢ়াব শশাংকদেৱ ভাদয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত নবীন বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ডটি শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 গীতি মালিকা, শিল্পী দিলীপ শৰ্মা, ডলি ঘোষ আৰু প্ৰতুল শৰ্মা। 9:15 জিলাৰ ৰেহৰূপ। 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ।

চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ গল্প যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আইদেউ বোলনি অনুষ্ঠানত সন্তানৰ মানসিক স্বাস্থ্য আৰু অভিভাৱকৰ কৰণীয়, এই বিষয়ে আলোচ কৰিব ক্লিনিকেল চাইক'লজিষ্ট বিনীতা শৰ্মাই। তেখেতৰ সৈতে কথা পাতিছে জোনালী বৰুৱায়।

কৰবী হাজৰিকাৰ কণ্ঠত আধুনিক গীত 1:20 বিপুল চন্দ্ৰ নাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জয়শ্ৰী দাসৰ বাঁহী বাদন, দীপিকা দাসৰ কণ্ঠত লোকগীত 1:50, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 সংগীতা বৰঠাকুৰৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বৰুণ অনুষ্ঠান।

5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ বদ্ৰকুচিত থলিতে পানীবদ্ধ কৰা অনুষ্ঠান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ যোগদান আগবঢ়াব সপোন দুৱৰাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ৰবি শস্যৰ বাবে জৈৱিক পদ্ধতি এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ বিনোদ কলিতা আৰু ডক্টৰ নৱজ্যোতি ডেকাই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান।

সন্ধিয়া 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত সাবিত্ৰী পাটৰ সংগীসকলে গোৱা তিৱা গীত। নিশা 8:02 ধাৰাবাহিক না অস্তৰাগ। মূল উপন্যাস হোমেন বৰগোহাঁইৰ, অনাতাৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা অবিনাশ শৰ্মাৰ। আজি দ্বিতীয় খণ্ড। 8:30 আধুনিক গীত। নিশা 9 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। 9:30 সাহিত্যচৰা অনুষ্ঠানত গিৰীন্দ্ৰনাথ ডেকাৰ গল্প আৰু বৰ্ণালী বৰগোহাঁইৰ কবিতা পাঠ। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত আব্দুল মজিদৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: বা ইহঁতে সঞ্চয় কৰি ৰখা কাৰ্বনক বোলা হয় নীলা কাৰ্বন বা ব্লু কাৰ্বন। স্থলভাগৰ বনাঞ্চল বা গছ গছনিৰ দ্বাৰা অৱশোষিত কাৰ্বনক বোলা হয় সেউজীয়া কাৰ্বন বা গ্ৰীণ কাৰ্বন। আকৌ কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্ম ইন্ধনত থকা কাৰ্বন আৰু সেইবোৰৰ দহনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডক ধূসৰ কাৰ্বন বা গ্ৰে কাৰ্বন বোলা হয়। সামুদ্ৰিক ইক'লজিষ্ট ডক্টৰ পিটাৰ মেক্ৰিডিয়ে নীলা কাৰ্বন নামটো দিছিল। পৃথিৱীৰ স্থলভাগ আৰু সাগৰীয় জলভাগৰ সীমাৰেখাত থকা কাৰ্বন ডাই অক্সাইড শোষণকাৰী অঞ্চলটোক বোলা হয় নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰ। এই পৰিস্থিতিতন্ত্ৰ ঘাইকৈ তিনি প্ৰকাৰৰ হয়, মেংগ্ৰোভ, আৰ্দ্ৰভূমি আৰু সাগৰীয় ঘাঁহনি পথাৰ। এই পৰিস্থিতিতন্ত্ৰত থকা উদ্ভিদ আৰু মাটিয়ে বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা শোষণ কৰে। বহু নিযুত বছৰৰ পূৰ্বে বনভূমি আদিৰ জৰিয়তে ঘটা কাৰ্বন ধৰি ৰখা বা ধাৰণ প্ৰক্ৰিয়াৰ ফলতে ভূগৰ্ভত কয়লা আৰু খাৰুৱা তেলৰ সৃষ্টি হৈছিল আৰু সেই খনিজ সম্পদৰ সহায়তে মানৱ সভ্যতাৰ আগবাঢ়ি গৈছিল আৰু সেই প্ৰক্ৰিয়া আজিও অব্যাহত আছে। গছ গছনিৰ কাৰ্বন ডাই অক্সাইড গেছ অৱশোষণৰ মাত্ৰা বেছি যদিও সেই ক্ষমতা গছজোপা জীয়াই থকালৈকেহে। আনহাতে নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰৰ কাৰ্বন ধৰি ৰখাৰ হাৰ বৰ্ষাৰণ্যৰ তুলনাত প্ৰায় 40 গুণ দ্ৰুত আৰু সেই ক্ষমতা কেইবাহাজাৰ বছৰলৈকে টিকি থাকে। সাগৰীয় ঘাঁহনিৰ প্ৰকৃত পৰিমাণ জনাটো সম্ভৱ নহয়। এটা গণনা অনুসৰি ইণ্ডোনেছিয়াত প্ৰায় 30 লাখ হেক্টৰ সমুদ্ৰ গৰ্ভস্থ ঘাঁহনি আছে আৰু সেই ঘাঁহনিৰ ঘাঁহ আৰু মাটিয়ে প্ৰায় 368.5 নিযুত মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড ধৰি ৰাখে। মেংগ্ৰোভ হ'ল উষ্ণ ক্ৰান্তীয় জলবায়ুৰ উপকূল অঞ্চলত গজা চিৰসেউজীয়া কুকুৰঠেঙীয়া শিপা থকা উদ্ভিদৰ জলাহ অৰণ্য। পূব এছিয়াৰ সুন্দৰবন, সুমাত্ৰা, বৰ্ণিয়ৰ উপকূল অঞ্চলত সৰহভাগ মেংগ্ৰোভ আছে যদিও আমাজান আৰু নাইজাৰ নদীৰ বদ্বীপতো বহু মেংগ্ৰোভ আছে। মেংগ্ৰোভ অতি গুৰুত্বপূৰ্ণ নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰ। মেংগ্ৰোভৰ মাটি আৰু অৰণ্যই প্ৰায় 4.19 বিলিয়ন মেট্ৰিক টন কাৰ্বন অৱশোষণ কৰি ৰাখে। সাম্প্ৰতিক কালত মানুহে কৰা উপকূল অঞ্চলৰ উন্নয়নমূলক কাম কাজ আৰু লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰৰ কাৰ্বন ধাৰণ ক্ষমতা দুৰ্বল তথা শিথিল হৈ পৰিছে। হাজাৰ হাজাৰ বছৰ ধৰি বৰ্তি থকা উপকূলীয় অঞ্চলৰ কাৰ্বন ভাণ্ডাৰবোৰ উন্মুক্ত হৈ বৰ্তমান বায়ুমণ্ডলীয় অক্সিজেনৰ সংস্পৰ্শলৈ আহিছে। তাৰ ফলত ইমান দিনে সুপ্ত হৈ থকা অনুজীৱবোৰো বৰ্তমান ক্ৰমে সক্ৰিয় হৈ পৰিছে। কাৰ্বন ডাই অক্সাইডৰ ৰূপত নীলা কাৰ্বনৰ বায়ুমণ্ডললৈ নিৰ্গমন ঘটিছে। সম্প্ৰতি পৃথিৱীৰ নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰ কাৰ্বন নিৰ্গমনৰ উৎসত পৰিণত হ'বলৈ ধৰিছে। 1980 চনৰ পৰা পৃথিৱীৰ প্ৰায় 20% মেংগ্ৰোভ বিনষ্ট হৈছে আৰু ইয়াৰ ফলত জলবায়ুৰ অৱনতি বৃদ্ধি পাইছে। ক্ৰান্তীয় অৰণ্যৰ কেৱল 2%ৰ পৰা 6% অঞ্চলৰ নীলা কাৰ্বন ধ্বংস হয়, তেন্তে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডললৈ ঘটা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনতকৈ প্ৰায় 19% নিৰ্গমন বেছি হ'ব। বিগত 30 বছৰৰ ভিতৰত ইণ্ডোনেছিয়াত জলকৰ্ষণৰ উন্নয়নৰ ফলত 40% মেংগ্ৰোভ বিনষ্ট হৈছে। এটা অধ্যয়নৰ পৰা দেখা গৈছে যে নীলা কাৰ্বন পৰিস্থিতিতন্ত্ৰৰ অৱনতি ঘটাৰ ফলত বায়ুমণ্ডললৈ বছৰি 0.15 নিযুত টনৰ পৰা 1.02 নিযুত টনলৈকে কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ঘটিব পাৰে। পৃথিৱীৰ মেৰু প্ৰদেশৰ চিৰ হিমভূমিত বছৰৰ সকলো সময়তে বৰফ গোট মাৰি থাকে। মেৰু অঞ্চলত এনে ভূমি প্ৰায় 600 মিটাৰ গভীৰতালৈকে থাকে। উত্তৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ এনে ভূমিৰ ওপৰত থকা বৰফৰ তৰপটো অন্তিম তুষাৰ যুগতেই গঠিত হোৱা। এই তৰপে 1600 বিলিয়ন টনৰো অধিক পৰিমাণৰ সেউজ গৃহ গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড অৱশোষণ কৰি ৰাখিছে। মানুহে চিৰ হিমভূমিৰ অস্তিত্বৰ বিষয়ে বহু বছৰৰ আগৰ পৰাই জানে, কিন্তু পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণত ইয়াৰ গুৰুত্বৰ বিষয়ে জনাৰ বৰ বেছিদিন হোৱা নাই। বিজ্ঞানীসকলে অধ্যয়ন কৰি দেখিছে যে সম্প্ৰতি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত চিৰ হিমভূমিৰ বৰফ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে। বৰফৰ গলনৰ ফলত ইয়াৰ তৰপৰ মাজত সঞ্চিত হৈ থকা বিপুল পৰিমাণৰ সেউজ গৃহ গেছৰ নিৰ্গমন ঘটি বায়ুমণ্ডলত প্ৰৱেশ কৰিব। তেন্তে এনে এটা লক্ষ্যত উপনীত হোৱাটো কঠিন হৈ পৰিব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে।

0: গোৱালপাৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে।

ইয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মিলিনে দ্বিতীয় ভাৰত EFTA অগ্ৰগতি সন্মিলনত অংশ ল'ব। নতুন দিল্লীত আজিৰে পৰা 10 অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন কৰা হৈছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কালি সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰাই আজি 25 বছৰ সম্পূৰ্ণ কৰিলে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে কালি আলহী দলটোক 8 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংঘৰ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে আজি ভাৰত মণ্ডপমত দ্বিতীয় ভাৰত EFTA অগ্ৰগতি সন্মিলনত অংশ ল'ব। এই সন্মিলনত ভাৰত আৰু EFTAৰ সদস্য ৰাষ্ট্ৰ ছুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লাইচেনষ্টেইনৰ শীৰ্ষ চৰকাৰী বিষয়া, উদ্যোগ নেতা আৰু মূল অংশীদাৰসকলক একত্ৰিত কৰি অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী কৰা, ব্যৱসায়িক অংশীদাৰিত্ব গঢ়ি তোলা আৰু বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি সহযোগিতা তথা উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সুযোগ মুকলিত গুৰুত্ব আৰোপ কৰা হ'ব। 10,000 কোটি মাৰ্কিন ডলাৰৰ বিনিয়োগ অংশীদাৰিত্ব গঢ়ি তোলা আৰু ভাৰতত 10 লাখ নিয়োগ সৃষ্টি কৰা শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই সন্মিলনত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি, টেপাৰ অগ্ৰগতি পৰ্যালোচনা কৰা, নতুন বিনিয়োগ ঘোষণা কৰা, উদ্যোগ চৰকাৰৰ সহযোগিতা শক্তিশালী কৰা আৰু মূল খণ্ডসমূহত সুযোগৰ অন্বেষণ কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে 2025 চনৰ 1 অক্টোবৰৰ পৰা বলবৎ হোৱা ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি 3দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি পাৰ্মেলিন ভাৰতলৈ আহিছে। ইয়াৰ পূৰ্বে যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পৰিবহণ, প্ৰযুক্তি, গতিশীলতা, ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু সহযোগিতাৰ ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এখন যুটীয়া সংবাদমেলত ভাৰত ছুইজাৰলেণ্ডৰ সম্পৰ্কৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰী পাৰ্মেলিনৰ দায়বদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে ভাৰতে যোৱা অক্টোবৰত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা EFTAৰ দেশসমূহৰ সৈতে ঐতিহাসিক বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণ কৰিছিল। সংবাদমেলত ৰাষ্ট্ৰপতি শ্ৰী পাৰ্মেলিনে কয় যে ভাৰত ছুইজাৰলেণ্ডৰ সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধৰ লগতে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ ঘনিষ্ঠ, ব্যাপক আৰু দীৰ্ঘদিনীয়া অংশীদাৰিত্বক অধিক দৃঢ় গভীৰ আৰু শক্তিশালী কৰাৰ দিশত তেওঁৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰপতিগৰাকীয়ে টেপাৰ ৰূপায়ণৰ প্ৰথম বৰ্ষপূৰ্তিৰ তাৎপৰ্যত আলোকপাত কৰি এয়া ভৱিষ্যতৰ সহযোগিতাৰ লগতে দুয়োপক্ষই এই ক্ষেত্ৰত কৰা অগ্ৰগতিৰ মূল্যায়নৰ এটা মুহূৰ্ত বুলি উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এই বিষয়ে উল্লেখ কৰি বিত্ত মন্ত্ৰালয়ে কয় যে আলোচনাকালত দুয়োপক্ষই উভয় দেশৰ উমৈহতীয়া স্বাৰ্থ জড়িত হৈ থকা বিষয়সমূহক লৈ কথা পাতে। বিনিয়োগ বৃদ্ধিৰ লগতে অৰ্থনৈতিক সহযোগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে দুয়োখন ৰাষ্ট্ৰৰ বাবে লাভদায়ক দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বিষয়ে আলোচনা আগবঢ়াই নিয়াৰ বাবেও দুয়োগৰাকী নেতাই মত বিনিময় কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তি সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ আহিলা হোৱা বুলি প্ৰকাশ কৰিছে। ভাৰত মোবাইল কংগ্ৰেছৰ পূৰ্বে কালি সেৱাতীৰ্থত মোবাইল যোগাযোগ সংস্থাৰ গোলকীয় ব্যৱস্থা অৰ্থাৎ GSMAৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে উল্লেখ কৰে। নতুন দিল্লীত আজিৰে পৰা 10 অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন কৰা হৈছে। শ্ৰীমোদীয়ে সমাজৰ কোনো লোক যাতে বাদ পৰি নাযায় তাৰ বাবে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু ডিজিটেল সেৱাসমূহ বিশেষকৈ গ্ল'বেল চাউথৰ বাবে সহজ আৰু সুলভ হোৱাটো প্ৰয়োজন। তেওঁ লগতে ডিজিটেল বিভাজন দূৰ কৰাৰ বাবে প্ৰতিজন লোকে যাতে প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰে এই বিষয়তো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সম্ভাৱনাক বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে পৰিৱৰ্তনশীল শক্তি বুলি উল্লেখ কৰে। ইপিনে ডিজিটেল আৰু চাইবাৰ জালিয়াতিৰ বৰ্ধিত প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ বাবে প্ৰযুক্তিচালিত সমাধানৰ প্ৰয়োজন। তেওঁ প্ৰযুক্তিৰ ব্যৱহাৰকাৰীসকলৰ বাবে সম্ভাৱ্য ভুৱা ফোনকলৰ বিষয়ে সজাগতামূলক বাৰ্তা প্ৰেৰণৰ পৰামৰ্শ আগবঢ়ায়। ডিপ ফেক আৰু AI আধাৰিত কণ্টেণ্টসমূহৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত শ্ৰীমোদীয়ে ব্যৱহাৰকাৰীসকলক ইয়াৰ উৎস তৎক্ষণাত চিনাক্ত কৰিব পৰাকৈ ব্যৱস্থা গঢ়ি তোলাৰ বাবে পৰামৰ্শ দিয়ে। বৈঠকত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ৰাজ্যমন্ত্ৰী ডঃ পেম্মা সানি চন্দ্ৰশেখৰকে ধৰি GSMAৰ সদস্য তথা চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট

জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ মূল্য দিয়া উচিত সেইটো হৈছে নম্ৰতা। কথাষাৰ কৈছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে।

0: প্ৰিয় শ্ৰোতা, আজি বিশ্ব কপাহ দিৱস। এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে আজি আমাক কৈছে অসম চৰকাৰৰ বেচা কিনা নিগম লিমিটেডৰ বস্ত্ৰ পৰামৰ্শদাতা ডক্টৰ জয়ন্ত দেৱশৰ্মাই।
1: আজি বিশ্ব কপাহ দিৱস। প্ৰতি বছৰে 7 অক্টোবৰৰ দিনটো সমগ্ৰ বিশ্বই কপাহ দিৱস হিচাপে উদযাপন কৰি আহিছে। প্ৰথম 2019 চনৰ 7 অক্টোবৰত এই দিৱসৰ পাতনি মেলা হৈছিল। বিশ্ব বাণিজ্য সংস্থা আৰু কপাহ উৎপাদনকাৰী দেশসমূহৰ উদ্যোগত 2019 চনত এই দিৱসৰ আৰম্ভণি হৈছিল। প্ৰধানত কপাহৰ গুৰুত্ব, কপাহ খেতিয়কৰ অৱদান আৰু বিশ্ব অৰ্থনৈতিক কপাহৰ ভূমিকা, এই সম্পৰ্কে আজিৰ এই দিনটোতে সজাগতা অনা হয়। কপাহ আমাৰ দৈনন্দিন জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰাকৃতিক আঁচ। কপাহৰ পৰা সূতা আৰু কাপোৰ প্ৰস্তুত কৰা হয়। সেয়েহে মানুহৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত কপাহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু কপাহ কেৱল কাপোৰৰ কেঁচামালেই নহয়, ইয়াৰ সৈতে কৃষক, শ্ৰমিক, উদ্যোগ আৰু বাণিজ্যৰ দৰে বহু লোকৰ জীৱিকা জড়িত হৈ আছে। কপাহ দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে কপাহৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগতা কৰা আৰু কপাহ উৎপাদনৰ সৈতে জড়িত কৃষকসকলৰ অৱদানক স্বীকৃতি দিয়া। কপাহ আচলতে এবিধ প্ৰাকৃতিক আঁহ, নেচাৰেল ফাইবাৰ, ই বায়'ডিগ্ৰেডেবল, সেই পৰিৱেশৰ লগত সহজে মিলি যায় বা ই পৰিৱেশক কোনো ধৰণৰ অনিষ্ট নকৰে। অৱশ্যে কপাহ উৎপাদনত পানী, সাৰ আৰু কীটনাশক দ্ৰব্যৰ যি ব্যৱহাৰ, তাক যাতে যথাযথভাৱে হয়, সেই কথাটো আমি খেতিয়কসকলে নিশ্চয় মনোযোগ দিয়াটো দৰকাৰ। পৰিৱেশ বান্ধৱ, ইক' ফ্ৰেণ্ডলি বা বহনক্ষম কৃষি পদ্ধতি, যিটো ছাষ্টেইনেবল কৃষি পদ্ধতি গ্ৰহণ কৰিলে কপাহ খেতি অধিক লাভজনক আৰু পৰিৱেশৰ বাবে নিৰাপদ কৰি তুলিব পাৰি। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছো যে যিবোৰ দেশ বিশ্বৰ সৰ্বাধিক কপাহ উৎপাদন কৰে, সেই দেশসমূহৰ ভিতৰত আছে চীন, ভাৰত, ব্ৰাজিল, আমেৰিকা যুক্তৰাষ্ট্ৰ, পাকিস্তান, তুৰস্ক, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, গ্ৰীচ। এনেদৰে বহুত দেশ আছে যি দেশসমূহত সৰ্বাধিক কপাহ উৎপাদন কৰা হয়। আমাৰ ভাৰতৰ স্থানো দ্বিতীয় স্থানত আছে সৰ্বাধিক কপাহ উৎপাদনকাৰী দেশ হিচাপে। আৰু ভাৰতৰ প্ৰধানত গুজৰাট, মহাৰাষ্ট্ৰ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, তামিলনাডু, উৰিষ্যা, এই ৰাজ্যসমূহত কপাহ উৎপাদন হয়। চৰকাৰী যিটো শেহতীয়া তথ্য, 2025-26 বৰ্ষত ভাৰতত প্ৰায় 290.91 লাখ বেল কপাহ উৎপাদন হৈছিল। আৰু এই প্ৰতিটো বেলত যদি আমি 170 কিলোগ্ৰাম হিচাপে ধৰোঁ, তেনেহ'লে 4.95 মিলিয়ন টন কপাহ আমাৰ এই যোৱা 25-26 বৰ্ষত উৎপাদন হৈছিল। আৰু এই কপাহ বা কপাহ বস্ত্ৰৰ প্ৰতি জনসাধাৰণ বা গোটেই বিশ্বত বজাৰত সকলোৱে গ্ৰহণ কৰাৰ মূল উদ্দেশ্য হৈছে ইয়াৰ গুণাগুণসমূহ। কপাহৰ যি গুণ আছে, সেই কপাহৰ বস্ত্ৰ যিয়ে পৰিধান কৰে, সেই অতি নৰম, আৰামদায়ক। এই কপাহৰ আঁহ কোমল হোৱা বাবে পিন্ধিবলৈ বহুত আৰামদায়ক হয়। তেনেকৈ ইয়াৰ এবজৰ্বেঞ্চি আছে, ই শুহি ল'ব পাৰে, কপাহৰ ঘাম শুহি ল'ব পাৰে, পানী ভালদৰে শোষণ কৰিব পাৰে আৰু বায়ু চলাচল কৰিব পাৰে। সেই গৰমতো আমি বা সুন্দৰভাৱে তাক পৰিধান কৰিব পাৰোঁ। আৰু ইয়াৰ এটা ভাল উচ্চ ষ্ট্ৰেংথ আছে, এটা শক্তি আছে, যাৰ ফলত কপাহৰ আঁহ যথেষ্ট মজবুত আৰু যথেষ্ট দিন টিকি থাকে। হিট ৰেজিষ্টেঞ্চ আছে, যেনে ধৰক সাধাৰণ উষ্ণতাতে কপাহৰ আঁহ তুলনাভাৱে তাপ সহনী, তাপটো সহি ল'ব পাৰি, শুহি ল'ব পাৰি, সহনশীলতা আছে তাপৰ কপাহৰ মানে বস্ত্ৰবিলাকৰ। আৰু তাৰ উপৰঞ্চি আমি যদি দেখোঁ কপাহী যিবোৰ কাপোৰ আছে, বিভিন্ন ধৰণৰ ৰঙীন কপাহী বস্ত্ৰ আমি পৰিধান দেখিবলৈ পাওঁ বজাৰত বা আমি জনসাধাৰণক পৰিধান কৰা দেখিবলৈ পাওঁ। ইয়াৰ কাৰণ হৈছে কপাহত বিভিন্ন ধৰণৰ ৰং আমি কৰিব পাৰোঁ। আৰু বায়'ডিগ্ৰেডেবলৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই। তাৰ উপৰঞ্চি কাপোৰ যিবোৰ আছে কপাহ, ই সহজে ধুব

0: পাৰি আৰু পৰিষ্কাৰ কৰিব পাৰি। গতিকে এনেধৰণৰ বিভিন্ন গুণ আছে কপাহৰ বা কপাহী বস্ত্ৰৰ, যাৰ বাবে প্ৰত্যেকে বা প্ৰতি জনসাধাৰণে বা বিশ্বৰ প্ৰতিজন জনগণেই কপাহী বস্ত্ৰক আদৰ কৰে, সন্মান কৰে বা গ্ৰহণ কৰে। আজিৰ এই দিনটোত আমি কপাহৰ যি কিমান মূল্য তাক আমি অনুভৱ কৰাৰ লগতে ইয়াৰ লগত, ইয়াৰ কৃষিৰ লগত বা ইয়াৰ খেতিৰ লগত যিসকল কৃষক জড়িত হৈ আছে, যিবোৰ শ্ৰমিক জড়িত হৈ আছে, সেইসকলৰ পৰিশ্ৰমক আমি সন্মান কৰা দৰকাৰ। আৰু তাৰ লগে লগে দেশীয় বস্ত্ৰ আৰু কৃষিজাত সামগ্ৰী গ্ৰহণ কৰাটো আমি প্ৰত্যেকেই দৰকাৰ, কিয়নো তেতিয়াহে আমাৰ এই উদ্যোগ বাচি থাকিব, আমাৰ কৃষকসকল বাচি থাকিব, আমাৰ যিবিলাক কপাহী উদ্যোগ আছে সেইবিলাক সুন্দৰভাৱে চলি থাকিব।
1: আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ বেচা কিনা নিগম লিমিটেডৰ বস্ত্ৰ পৰামৰ্শদাতা ডক্টৰ জয়ন্ত দেৱশৰ্মা। গীতিকাৰ, সুৰকাৰ আৰু সংগীত শিল্পী দিলীপ শৰ্মাৰ আজি স্মৃতি দিৱস। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই 2002 চনত সংগীত নাটক একাডেমী সন্মান লাভ কৰিছিল। পত্নী সুদক্ষিণা শৰ্মাৰ লগত যৌথভাৱে কেইবাটাও মননশীল গীত পৰিৱেশন কৰি অসমৰ শ্ৰোতাৰ পৰা তেওঁলোকে শ্ৰদ্ধা আৰু সমাদৰ লাভ কৰিছিল। দিলীপ শৰ্মাৰ জন্ম হৈছিল 1926 চনৰ 25 জানুৱাৰী তাৰিখে বৰপেটা জিলাৰ পাঠশালাৰ বামুণকুছিত। দিলীপ শৰ্মাৰ দেউতাক আছিল দীননাথ শৰ্মা আৰু মাতৃ ৰেণুদেৱী। দিলীপ শৰ্মাৰ শিক্ষা জীৱন কলিকতাতেই আৰম্ভ হৈছিল। 1942 চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰ সোণোৱালী দিনতেই দিলীপ শৰ্মাৰ সংগীতৰ লগত পৰিচয় হৈছিল। সেই সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, কমল নাৰায়ণ চৌধুৰী আদি বৰেণ্য অসমীয়াসকলৰ সান্নিধ্য লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা শিকি লোৱা এটা ভজনৰ আৰ্হিৰ গীত গায়েই তেওঁ কলিকতা ৰেডিঅ'ত কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। 1942 চনত HMV কোম্পানীয়ে শিল্পীজনাৰ প্ৰথমটো গ্ৰামোফোন ৰেকৰ্ড উলিয়ায়। 1949 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ দ্বিতীয় সংস্কৰণৰ সংগীতাংশত সহকাৰী সংগীত পৰিচালকৰ দায়িত্ব দিয়ে দিলীপ শৰ্মাক। তাৰ পাছত 1950 চনত তেওঁ অসমলৈ আহি ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ পৰে। 1952 চনত মুম্বাইত হোৱা গণনাট্য সংঘৰ সৰ্বভাৰতীয় সন্মিলনত দিলীপ শৰ্মাই প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে আৰু তাতেই তেওঁ হেমাংগ বিশ্বাসৰ লগত পৰিচয় ঘটে। 1954 চনত ভূপেন হাজৰিকাৰ ভগ্নী কুইন হাজৰিকাৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হয়। দুয়োজনা শিল্পীয়ে বহুকেইটা গীত একেলগে গায় আৰু পৰিৱেশন কৰি অসমৰ সংগীত সমাজত এক বিশিষ্ট শিল্পী দম্পতীৰূপে পৰিচিতি লাভ কৰে। অসমত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰতো দিলীপ শৰ্মাই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি জ্যোতি সংগীতৰ স্বৰলিপি প্ৰস্তুতকৰণ, জ্যোতি সংগীতৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি জ্যোতি সংগীতক জনপ্ৰিয় কৰিবলৈ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই অহৰহ চেষ্টা চলাইছিল। অসম চৰকাৰৰ জ্যোতি সংগীতৰ স্বৰলিপিকৰণৰ গৱেষণা সমিতিৰ দিলীপ শৰ্মা এগৰাকী সদস্য আছিল। অসমৰ মাধ্যম আন্দোলনৰ এগৰাকী শ্বহীদ অনিল বৰাৰ আজি স্মৃতি দিৱস। নগাঁও জিলাৰ পলাশনী নামৰ গাঁৱত 1951 চনৰ 2 অক্টোবৰ তাৰিখে অনিল বৰাৰ জন্ম হয়। পিতৃৰ নাম আছিল চন্দ্ৰচৰণ বৰা আৰু মাতৃৰ নাম মানিকী বৰা। 1956 চনত অনিল বৰাই কৰয়নী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু 1960 চনত সেই বিদ্যালয়ৰ পৰাই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। তাৰ পিছত তেওঁ কৰয়নী হাইস্কুলত 1964 চনলৈ পঢ়ি পিছত নগাঁও চৰকাৰী বালক বিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি নগাঁও মহাবিদ্যালয়ত প্ৰাণী বিজ্ঞান বিষয়ত অনাৰ্চ লৈ স্নাতক মহলাত নামভৰ্তি কৰে। জাতীয়তাবাদী ভাৱধাৰাৰ অনিল বৰাই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সম্পাদক হিচাপে থাকোঁতেই ভাষা ৰক্ষা আন্দোলনত যোগদান কৰে আৰু 1972 চনৰ 7 অক্টোবৰত এক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে নগাঁৱৰ পৰা হোজাই লৈ যাওঁতে আততায়ী তেওঁক নৃশংসভাৱে হত্যা কৰে। অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আজি স্মৃতি দিৱসত আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। অসমীয়া সমাজ জীৱনত শৰৎ ঋতু, এই সম্পৰ্কে আজি আমাক কৈছে নলবাৰী জিলাৰ কৈঠালকুছি স্থিত কামপীঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শিক্ষক গজেন্দ্ৰ মোহন মজুমদাৰে।
2: অসমীয়া সমাজ জীৱনত বছৰৰ প্ৰতিটো মাহ প্ৰতিটো ঋতু বিশেষ তাৎপৰ্য

0: মনোমোহা হয়। পুৱাৰ সময়ত আহঁতৰ পকাগুটি খাবলৈ জাক পাতি গছত পৰা হাইতাল চৰাইজাক দেখি বাটৰুৱা ৰৈ যায়। আহিন মাহ ৰবি শস্যৰ প্ৰশস্ত সময়। এই সময়ত কৃষকে ৰবি শস্য ছটিয়াবলৈ সাজু হয়, শাক পাচলিৰ খেতি কৰে। আহিন মাহত আহু ধান চপোৱা শেষ হয়। নকৈ ওলোৱা আহু চাউলৰ পিঠাগুড়ি উলিয়াই কলপাতত বান্ধি পানীত সিজাই পিঠা খোৱা পৰম্পৰা নামনি অসমৰ এটা সামাজিক প্ৰথা। এইটো এটা ঋতুকালীন গ্ৰাম্য পৰম্পৰা। শৰৎকালত বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰা হয়। দুৰ্গা পূজা, লক্ষী পূজা, শৰৎকালীন উৎসৱ। আহিন মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি। অসমীয়া মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথিটো গুৰু জয়ন্তী হিচাপে পালন কৰে। শস্য শ্যামলা আই বসুধাৰ বুকু সেউজীয়া হৈ গেৰ ধৰে, ধানৰ ঠোক পৰিবলৈ ধৰে, ধানৰ সিহঁত সৌৰভে পথাৰ আমোল মলায়। প্ৰকৃতিৰ অনবদ্য উপাচাৰে শৰৎ কৌৰক সজাই তোলে, সকলোৰে মন পুলকিত হয়। এইদৰে শৰৎ ঋতু আহে আৰু যায়, দি যায় মানুহৰ মনত উল্লাস।
1: আমাৰ সৈতে সেয়া আছিল নলবাৰী জিলাৰ কৈঠালকুচি স্থিত কাম্পিঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শিক্ষক গজেন্দ্ৰ মোহন মজুমদাৰ। গুৰু গোবিন্দ সিং শিখ ধৰ্মৰ দশম আৰু শেষ মানৱ গুৰু আছিল। 1666 চনৰ 22 ডিচেম্বৰ তাৰিখে বিহাৰত গুৰু গোবিন্দ সিঙৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল গুৰু তেগ বাহাদুৰ। তেখেতে খালসা পন্থ প্ৰতিষ্ঠা কৰিছিল আৰু শিখসকলক কেশ, কংঘা, কৰা, কৃপাণ আৰু কছেইৰা ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। তেখেত এগৰাকী মহান যোদ্ধা, কবি আৰু দাৰ্শনিক আছিল। তেখেতে গুৰু গ্ৰন্থ চাহিবক শিখ ধৰ্মৰ চিৰস্থায়ী গুৰু হিচাপে ঘোষণা কৰিছিল। 1708 চনৰ 7 অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰত গুৰু গোবিন্দ সিঙে মৃত্যুবৰণ কৰে। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ প্ৰসিদ্ধ গজল গায়িকা আৰু অভিনেত্ৰী বেগম আখতাৰৰ জন্ম হৈছিল 1914 চনত। স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ বলিৰাম ভগতৰ জন্ম হৈছিল 1922 চনত। অসমৰ এগৰাকী ৰাজনীতিক বিজয়া চক্ৰৱৰ্তীৰ জন্ম হৈছিল 1939 চনত। অসমৰ এগৰাকী গায়ক আৰু সুৰকাৰ ৰাজজ্যোতি কোঁৱৰৰ জন্ম হৈছিল 1975 চনত।
2: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনামলৈ। মহাবিশ্বৰ গভীৰতাত সংঘটিত অতি শক্তিশালী আৰু ৰহস্যময় পৰিঘটনাৰ সন্ধানৰ নতুন দুৱাৰ মুকলি কৰাৰ বাবে 2026 চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে আমেৰিকাৰ উইস্কনচিন মেডিচন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ফ্ৰান্সিছ হালজেনে। স্বৰাজ্যত সোণকন্যা, বৰঝাৰ বিমানবন্দৰৰ পৰা সমগ্ৰ পথত লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি, অসম চৰকাৰকে ধৰি বিভিন্ন দল সংগঠনৰ পুৱাৰে পৰা হিলদল ভাঙি ভোট দিলে ভোটাৰে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত 80% ভোটদান। খেত্ৰী নোৱাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ 3 জনৰ শোকাবহ মৃত্যু। অৰুণাচলৰ প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। গেকুগাঁৱত যুদ্ধ সদৃশ পৰিস্থিতি, নিৰাপত্তা বাহিনীৰে প্ৰতিবাদকাৰীৰ ভয়ংকৰ সংঘাত সম্পাদকীয় পৃষ্ঠাত আছে। শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত 60টাকৈ পুথিভঁৰাল নিৰ্মাণ কৰা হ'ব বুলি কৰা ঘোষণাই এক আশাৰ বতৰা কঢ়িয়াই আনিছে। এই সম্পৰ্কে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক জনভূমিকাকতে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ বিশ্বাসযোগ্যতা দেশৰ গণতান্ত্ৰিক স্থিতিশীলতাৰ অন্যতম মূল স্তম্ভ বুলি দৈনিক অগ্ৰদূত কাকতে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ খেলৰ পৃষ্ঠালৈ। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ শতকেৰে প্ৰথম T20 মেচৰ শৃংখলাৰ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে জয়লাভ টীম ইণ্ডিয়াৰ। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নেতৃত্ব এৰিলে হৰমনপ্ৰীত কৌৰে। জিম্বাবৱেৰ বিপক্ষে খেলিবলগীয়া T20 আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলত স্থান লাভ অসম কন্যা জিন্তিমণি কলিতাৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদি ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: স্মৃতিৰ দিনলিপিত আজি শুনাবলৈ লোৱা হৈছে ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। আজি এয়া পঞ্চম খণ্ড।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো স্মৃতিৰ দিনলিপি। আমি কথা পাতি আছো ঔপন্যাসিক, এসময়ত আকাশবাণীৰ প্ৰযোজক, বিশেষকৈ যুৱবাণীৰ দায়িত্বত থকা প্ৰযোজক নবীন বৰুৱাৰ সৈতে। আমি ইতিমধ্যে চাৰিটা খণ্ডত তেখেতৰ সৈতে কথা পাতিলো, আজি আমাৰ পঞ্চম খণ্ড। নমস্কাৰ জনাইছো আপোনাক।
2: নমস্কাৰ।
1: আপোনাৰ সেই যিখিনি সময় 1974 চনৰ পৰা 1982 চন, আপুনি আগৰ খণ্ডত কৈছে সেইখিনি সময়ত ৰাজনৈতিকভাৱে বহুত কিছু পথ পৰিৱৰ্তন হৈছিল, মানে ঠিক আগৰ যিটো আমাৰ ৰাজনৈতিক বাতাৱৰণ তাৰ কিছু পৰিৱৰ্তন আহিছিল। আৰু সেইখিনি সময়ত যুৱ সমাজখন বিভিন্ন ধৰণৰ ৰাজনৈতিক প্ৰভাৱৰ দ্বাৰা তেওঁলোক প্ৰভাৱান্বিত হৈছিলে। এনেকুৱা এটা পৰিৱেশত যেতিয়া যুৱবাণী অনুষ্ঠানটো ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিলে যে যুৱবাণী নামৰ এটা অনুষ্ঠানৰ যোগেদি আমি যুৱ সমাজক এখন মঞ্চ দিম য'ত তেওঁলোকে তেওঁলোকৰ মত স্বাধীনচিতীয়াকৈ প্ৰকাশ কৰিব পাৰে, কথাখিনি সিমান স্পষ্ট আছিলনে? আপুনি যেতিয়া অনুষ্ঠানটিৰ দায়িত্ব লৈছিলে, লোৱাৰ সময়ত ইমান স্পষ্টভাৱে তেওঁলোকক মুকলিকৈ মত প্ৰকাশ কৰাৰ অধিকাৰ দিয়া হৈছিলনে?
2: এটা ঘটনা ঘটিছে, সেইটো হ'ল যে কি, যেতিয়া তেওঁলোকে পলিচিটো কৰিছিলে তেতিয়া বা যুৱবাণী, সেইটো মূলত সেই সময়ত নক্সাল মুভমেণ্টৰ পৰা আৰম্ভ কৰি এনেধৰণে যুৱকসকলক আকৰ্ষণ কৰিব পৰা কিছুমান ঘটনা ঘটিছিল। সেইটো যেতিয়া যুৱবাণী অনুষ্ঠানৰ যিবোৰ পলিচি তৈয়াৰ কৰা হৈছিলে তেতিয়া ইমাৰ্জেঞ্চিটো নাছিলে। এতেকে এটা কথা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কথা আছিল যে মানে অশ্লীল কথা বতৰাৰ বাহিৰে বা ব্যক্তিগতভাৱে কোনোবাজন মানুহক এটেক কৰাৰ বাহিৰে আমি যুৱক যুৱতীসকলে তেওঁলোকে যি কয় মনৰ কথা তেওঁলোকক মুকলিভাৱে কোনো ধৰণৰ বাধা বিধি নিদিয়াকৈ ক'বলৈ দিব লাগে। তেওঁলোকৰ যদি কোনো ৰাজনৈতিক মতাদৰ্শ বা ৰাজনৈতিক বিষয়ত কোনো কথা থাকে যিবোৰ চৰকাৰ বা চৰকাৰৰ কোনো আঁচনিৰ বিৰুদ্ধে তেওঁলোকে কিবা কয় বা কি কৰে সেইবিলাক তেওঁলোকে বিচৰাৰ মতে যেনেকৈ কয় তেনেকেই কোৱাৰ মানে স্বাধীনতাটো আছিলে। কিন্তু যেতিয়া মানে ইমাৰ্জেঞ্চিটো আহিল তেতিয়াই কথাটো হ'ল যে এইটো কি হ'ব, চেঞ্চৰশ্বিপ আহিলে, সকলো ফালৰ পৰা আহিছিলে। কিন্তু মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেতিয়া ক'লে যে আমি যুৱবাণীৰ ক্ষেত্ৰত এতিয়াও এটা শিথিলতাই ৰক্ষা কৰিম। কিন্তু সেই কথাটো ষ্টেট গভৰ্ণমেণ্টৰ ষ্টেট চেঞ্চৰশ্বিপটো যিটো ব্যৱস্থা আছিলে সেই ষ্টেট চেঞ্চৰশ্বিপ ব্যৱস্থাটো মানে তেওঁলোকে সেইটো বহুত ক্ষেত্ৰত মানে মানি ল'বলৈ টান পাইছিলে, কাৰণ সেই সময়ত ষ্টেটৰ যিবোৰ পলিচি সেই পলিচিৰ ওপৰত যেতিয়া যথেষ্ট সমালোচনামূলক যিবোৰ বাতৰি কাকতত যাব নোৱাৰিছিলে সেইবোৰ যেতিয়া হ'ল তেতিয়া চৰকাৰী ষ্টেট মানে চেঞ্চৰশ্বিপৰ যি মুৰব্বী তেখেতৰ ব্যক্তিগতভাৱে মই তেখেতে মোক জানিছিলে বা এদিন তেখেতে মোক ব্যক্তিগতভাৱে তেওঁ তাৰে তেওঁ ঘৰলৈ মোক মাতি নিছিলে আৰু মাতি নি পেলাই মোক কৈছিলে যে তুমি বেয়া নাপাবা, তোমাক মই সৰুৰে পৰা পাইছোঁ আৰু তোমাক মই নিজৰ ভাইৰ দৰে মৰম কৰোঁ, তথাপিও মোৰ কোনো উপায় নাই তোমাৰ এইকেইটা প্ৰগ্ৰেমৰ বিৰুদ্ধে, আমি তোমালোকৰ চেঞ্চৰ কিন্তু মই হেৰিয়ালে দিল্লীলৈ আমি হেৰি পঠাইছোঁ। এতেকে সেইবোৰ পঠাইছিলে। তাৰপিছত আহি পেলাই মই অৱনীন দাস তেখেতৰ লগত আলোচনা কৰিছিলোঁ, তেখেতে হাঁহি মাৰি ক'লে বৰুৱা আপুনি নিজেই বিচাৰ কৰিব, চাকৰিটো গ'লে মই ৰাখিব নোৱাৰিম এনেকৈ বুলি তেখেতে হাঁহি মাৰি মোক ক'লে। বিশেষ আৰু তেখেতে একো ৰিয়েক্ট নকৰিলে, একো নকৰিব বুলিও নক'লে, কিন্তু এই মই অৱশ্যে একো গম নাপালোঁ যদি ডাইৰেক্টৰলৈ কিবা তাৰ ৰিপ্লাই কিবা আহিছিলে, কিন্তু ডাইৰেক্টৰে মোক সেই সময়ত কোনো ধৰণৰ যে এইবোৰ নকৰিবা বা এইবোৰ এইবোৰ যাব নালাগে বা এইবোৰ কৰিব নালাগে এই কথাবিলাক উপন্যাস থকালৈকে মই
1: কোনো নিৰ্দেশনা দিয়া নাছিল,
2: কোনো নিৰ্দেশনা দিয়া নাছিল আৰু মোক পূৰ্ণ স্বাধীনতা আছিলে। সেই সময়ত এটা কথা

0: হৈছিলে আমাৰ ইয়াত কংগ্ৰেছ ষ্টেচন হৈছিলে, অম্বিকা সোণী আছিলে য়ুথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, তেওঁৰ এটা ইণ্টাৰভিউ হৈছিলে আমাৰ ইয়াত। সেই ইণ্টাৰভিউটো লৈ অপূৰ্ব সিন্হা আছে ষ্টেট কংগ্ৰেছৰ প্ৰেচিডেণ্ট, ইনচিডেণ্টেলি তেওঁ মোৰ বন্ধুস্থানীয় মানুহ আছিলে। ইণ্টাৰভিউটো হৈ যোৱাৰ পিছত তেওঁ মানে সাংঘাতিক ধৰণে মানে ৰিয়েক্ট কৰিলে, কৰি পেলাই আহিলে, আহি পেলাই ষ্টেচন ডাইৰেক্টৰৰ ৰুমত আমাৰ এটা আলোচনা হ'ল। তাৰপিছত তেওঁ মানে কোনো ৰকমেই সেই মানে এইটো ব্ৰডকাষ্ট কৰিবলৈ দিব নোখোজে। তেতিয়া মানে উপ্ৰচিন্নাই মোক ইমান পৰ্যন্ত কৈছিলে, বৰুৱা আপুনি মোৰ যদি বন্ধু মানুহ নহ'লহেঁতেন মই আজিয়ে আপোনাক চাকৰিৰ পৰা মানে হেৰি কৰিবৰ কাৰণে মই দিল্লীলৈ লিখিলোঁহেঁতেন, আৰু সেইটো মোৰ ক্ষমতা আছে বুলি কৈছিলে। কিন্তু শেষত অবিনাশৰ লগত কথা পাতিলোঁ, অবিনাশে ক'লে যে তেওঁলোকে ইমান ৰিয়েক্ট কৰিছে যেতিয়া আপুনিতো ব্ৰডকাষ্ট নকৰিব, বাৰু সেইটো তেওঁ কি কৰে নকৰে বাৰু সেইটো বেলেগ কথা, আপুনি নোটটো বহুৱাই দিয়ে, কিন্তু সেইটো ব্ৰডকাষ্ট নকৰিব, কাৰণ মিছাকে বেছি কণ্ট্ৰভাৰ্চিয়েলে নোযোৱাই ভাল। আৰু সেইমতে মই যদিও এইটো ইণ্টাৰভিউটো হেৰি হৈছিলে, ৰেকৰ্ডিং হৈছিলে, সেইটো সেইটোৱে একমাত্ৰ বস্তু যিটো গোটেই পিৰিয়ডটোৰ ভিতৰত মানে আমি ব্ৰডকাষ্ট নকৰাকৈ ৰাখি থোৱা বস্তু আছিলে সেইটো। কিন্তু সেইটো লৈ মানে খুব এটা সাংঘাতিক ধৰণৰ মানে কিবা এটা মোৰ চাকৰি জীৱনত বা অমুকত কিবা এটা কোনো প্ৰভাৱ পৰা নাছিল, বা এইটো লৈ কোনো এটা হেৰি হোৱা নাছিল। এতেকে দেখা গৈছিল যে আমি সেই সময়ত ইমাৰ্জেঞ্চি থাকিলেও বা অমুক থাকিলেও যিবিলাক কাম আমি মানে চৰকাৰৰ মানে পলিচি, বিশেষকৈ পলিচি সম্পৰ্কত কিছুমান কাম আমি কৰিছিলোঁ আৰু কৰিয়ে সেই সময়ত আপোনালোকৰ এটা 20-point প্ৰগ্ৰেম বুলি প্ৰগ্ৰেম এটা আছিলে, আৰু সেইটো দুৰ্গেশ্বৰ বৰঠাকুৰৰ দায়িত্বত আছিল। দুৰ্গেশ্বৰ বৰঠাকুৰ কিয় নাজানো ক'লে যে আমাৰ চবেই পডকাষ্টৰ 20-point প্ৰগ্ৰেমৰ পৰা মানে যুৱবাণীটো এটা মানে প্ৰগ্ৰেম কৰিব লগা হ'ল। তেতিয়া হেৰিয়ে ষ্টেচন ডাইৰেক্টৰে দুৰ্গেশ্বৰ বৰঠাকুৰৰ লগত মোকো হেৰি কৰি দিলে যে আপোনাৰ দুজনে লগ লাগি এইটো বস্তু চাব। এতেকে মই তেওঁৰ লগত 20-point প্ৰগ্ৰেমৰ অনুষ্ঠান ৰেকৰ্ড কৰিবলৈ মানে বিভিন্ন ঠাইলৈ গৈছিলোঁ। এই সোণতলী বুলি এতিয়া বিখ্যাত সেইখন গাঁও, সেইখন যাবলৈ আমাৰ মানে এনেকুৱা এটা অৱস্থা হৈছিলে। আমি যোগেশ্বৰ বৰঠাকুৰ আৰু মই গৈছিলোঁ, গৈ পেলাই এখন জীপখন নাৱৰে পাৰ কৰি পেলাই এখন কি কয় ইটো পাৰলৈ গ'লোঁ। তাৰপৰা যেতিয়া জীপখন চলি গৈছে দেখিছোঁ যে মানে কোনো জীপ দেখা নাই, গৰু চৰুবিলাকে একেবাৰে হেম্বেলি হেম্বেলি দৌৰিছে কিবা বস্তু এটা আহিছে বুলি, আৰু কুকুৰবোৰে খুব খেদি আহিছে আমাক। আৰু গৈ গৈ আমি এনেকুৱা মানে ভিতৰুৱা হেৰি য'ত ক'ত গাড়ী নাযায় তেনেকুৱা জেগাটো মই গৈছোঁ, আমি দুই গৈছিলোঁ। গৈ পেলাই আমি মানে তেনেকুৱা জেগাৰ পৰাও মানে কি
1: হৈছে
0: 20-point আমি হাৰিছোঁ। কিন্তু যেতিয়া আমি ইয়াত ব্ৰডকাষ্ট কৰিছোঁ, যিধৰণে মানে যোগেশ্বৰ বৰঠাকুৰৰ জেনেৰেল প্ৰগ্ৰেমত অনুষ্ঠানবিলাক প্ৰেজেণ্ট হৈছে, যুৱনীত কিন্তু ঠিক তেনেধৰণে হোৱা নাই। আমি তাত 20-point প্ৰগ্ৰেমৰ যিটো যিটো অঞ্চলত গৈ পেলাই তাৰ উন্নতি আৰু হেৰিয়াৰ মানে চৰকাৰে কি কি দিছে মেলিছে জেনেৰেল প্ৰগ্ৰেমত গৈছে, তাত আমাৰ কি অঞ্চলত কি কি অভাৱ, কি কি হোৱা নাই, ল'ৰা ছোৱালী শিক্ষা দীক্ষা কি নহ'ল, স্কুল নাই বা অন্য সেইবিলাক কথা কিন্তু যুৱবাণীত আমি প্ৰচাৰ কৰি দিছিলোঁ। তাক লৈ কোনো হেৰি
1: প্ৰতিক্ৰিয়াটো
0: হোৱা নাই, জেনেৰেল প্ৰগ্ৰেমত সেইটো নাছিলে। চৰকাৰে কি কি দিছে, চৰকাৰে কি কৰিছে, চৰকাৰে কি কৰিছে সেই প্ৰগ্ৰেমলৈ কৰিছিলে। কিন্তু সেই 20-point প্ৰগ্ৰেমৰ পৰা বা যিসকল মানে পাবলৈ মানে হেৰি হোৱা নাই, যিবোৰ জেগাত হোৱা নাই, সেই কথাবিলাক কিন্তু আমি আঁচনিখনৰ কথা কৈ লগতে যিসকল কি কি নোহোৱা হৈ আছে সেইখিনি কথাও আমি কিন্তু যুৱনীত দিছিলোঁ। আৰু সেইটো ক্ষেত্ৰত কিন্তু আমাৰ চৰকাৰে কিন্তু যুৱনীক সেইটো হেৰি কৰা নাই, মানে
1: আপত্তিও কৰা নাই। গতিকে মানে আপোনাৰ কথাৰ পৰা যিটো বুজিছোঁ সেইটো হৈছে, যদিও সেইখিনি সময়ত জৰুৰীকালীন অৱস্থাৰ কথা কৈছে, তাৰপিছত বা চৰকাৰ পৰিৱৰ্তনো হৈছিল মাজত, নতুন এটা ৰাজনৈতিক এটা শক্তি

0: উত্থান হৈছিল। তথাপিও আপুনি কৈছে যে যুৱবাণীৰ যিটো স্বাধীনতা, সেই স্বাধীনতা বা সেই ক্ষেত্ৰত চৰকাৰৰ যিটো নমনীয়তা, সেইটো জেনেৰেল প্ৰগ্ৰেমৰ ক্ষেত্ৰত এটা চৰকাৰী মাধ্যম হিচাপে আমি চৰকাৰৰ যোগাত্মক আঁচনিবিলাকৰ কথা, তাক এটা নট ডেভেলপমেণ্ট ৰিপৰ্টিং বুলি যিটো কয়, আমি উন্নয়ন বাৰ্তা এটা দিবলৈ চেষ্টা কৰোঁ। তাৰ মাজেদি কিন্তু বহুত অভাৱ অভিযোগ কেতিয়াবা তল পৰি থাকে। যিখিনি কথা যুৱবাণীত আপুনি কৈছে যে সেইখিনি সময়ত যুৱবাণীয়ে কিন্তু তাক প্ৰতিফলন কৰিবলৈ সক্ষম হৈছিল, কাৰণ কোনো হকাবধাও নাছিলে। আজিও যুৱবাণী তেনেকুৱাই, যুৱবাণী দৰাচলতে খুব গভীৰভাৱে কথাটোৰ বিশ্লেষণ কৰে, ঠিক তেনেকুৱা নহয়। যুৱবাণীয়ে তাৎক্ষণিক যিবিলাক প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াবিলাক আজিও প্ৰকাশ কৰে। কিন্তু মই যিটো কথা আপোনাৰ পৰা জানিবলৈ পাই খুব ভাল পাম, সেইটো হৈছে যুৱবাণীয়ে আপোনাক কিমান প্ৰভাৱ পেলাইছিল আপোনাৰ জীৱনটোত। আপুনি যে যুৱবাণীৰ এই যে প্ৰয়োজক হৈ থাকিলে, 8 বছৰ খুব কম সময় নহয়, বহুত ইয়ং ল'ৰা ছোৱালী, নতুন কিশোৰী কিশোৰী যুৱক যুৱতীৰ লগত আপুনি এখন সমাজ পাতি থাকিলে, সেইখিনি সময়ত তেওঁলোকৰ মাজত সৃষ্টিশীলতাৰ বিভিন্ন দিশৰ উমান পালে আপুনি, সেইটোৱে আপোনাক কোনো ধৰণে প্ৰভাৱান্বিত কৰা নাই নেকি?
1: নিশ্চয় মোক কৰিছে, সেইটোৱে প্ৰভাৱান্বিত কৰিছে। এইটো কথাৰ কাৰণে আজিও মই লক্ষ্য কৰোঁ যে মই মোতকৈ ডাঙৰ বা মোৰ সমসাময়িক যিসকল ব্যক্তি লেখক, সেইসকলৰ লেখাতকৈ যেতিয়া মোতকৈ বয়সত সৰু নতুন ল'ৰা ছোৱালীয়ে কিবা এটা লেখে বা কিবা কৰে, তেতিয়া তেওঁলোকৰ লেখা কি লিখিছে বা কি কৰিছে তেওঁলোকৰ বিষয়ে জানিবলৈ মোৰ বৰ আগ্ৰহ থাকে। আপুনি মোৰ ইয়াৰ পৰা গৈ মই এজন প্ৰকাশক হ'লোঁ, আকাশবাণীৰ পৰা ওলোৱাৰ পিছত আপুনি মোৰ যদি গোটেই প্ৰকাশৰ হেৰিখিনি চায়, কিতাপবোৰ চায়, আপুনি দেখিব যে 90% মোৰ লেখক হ'ল নতুন লেখক। কাৰণ মোৰ সেই যে যুৱবাণীৰ এটা যে হেৰি হৈ থাকিলে, এটা সম্পৰ্ক যে হ'ল, সেই বস্তুটো মোৰ আজিও আছে। এতেকে মই আজি ধৰি লওক এই সৰু সৰু ল'ৰা ছোৱালীৰ মাজত থাকি বা তেওঁলোকৰ লগত কথা পাতি, এতিয়া মোৰ এতিয়া ছ'চিয়েল এৰিয়াত নেটৱৰ্কত আপোনাৰ ধৰি লওক ফেচবুকত মোৰ যিমানখিনি এতিয়া মই সেইদিনাখন ভাবিলোঁ, সেইটো পিছত আপোনালোকৰে দান, কাৰণ কটন কলেজ যেতিয়া প্ৰচাৰ কৰি দিলে তাৰপিছত এনেকুৱা হ'ল যে মোৰ কিজানি 250মান অকল কটন কলেজৰে
0: ফলোৱাৰ
1: মানে হেৰি আছে, কি কয় ফেচবুক ফ্ৰেণ্ড আছে। এতিকে এইবিলাক যে মোতকৈ সৰু হেৰিবিলাকৰ লগত এতিয়া মোৰ এটা সম্পৰ্ক, মোৰ বয়সৰ দিনত তেওঁলোকৰ লগত তেওঁলোকৰ কাম বনবিলাক মই চাই ভাল পাওঁ, তেওঁলোকৰ কি কৰিছে। এতিকে মোৰ প্ৰতিষ্ঠিত যিসকল লেখক বা সেইসকলৰ লেখা মই নপঢ়িব পাৰোঁ, কিন্তু তেওঁলোকৰ পঢ়ি বা তেওঁলোকৰ বিষয়ে জানিবলৈ বা তেওঁলোকৰ প্ৰতি মোৰ আগ্ৰহটো আজিও ৰৈ গৈছে, সেইটো হয়তো যুৱনীৰ প্ৰভাৱ বুলিও ক'ব পাৰি। আৰু সেই কথাটো মোৰ এতিয়াও, আজি মই এটা কথা হয়, এতিয়াও বহুতৰ লগত হেৰি সম্পৰ্ক সেই সময়ত যুৱনী কৰা আছে, তেওঁলোকৰ তানে বিপদে তেওঁলোকেও যেনেকৈ মোৰ ওচৰলৈ মোক সহায় কৰিবলৈ মোৰ তানে বিপদে তেওঁলোকে, ময়ো তেওঁলোকৰ কোনো এটা ঘটনা শুনিলে কাৰোবাৰ অসুখ বিসুখ হৈছে, কাৰোবাৰ হেৰি হৈছে, মই ৰিয়েক্ট কৰোঁ, কাৰোবাৰ সহায় যি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ। এই সম্পৰ্কটো এতিয়াও মোৰ সেইটো হ'ল যুৱনীৰ প্ৰভাৱ বুলি মই ক'ব পাৰোঁ, সেইটো মোৰ জীৱনত ঘটিছে, আজিও ঘটি আছে।
0: হয়, আমি শেষৰ পিনলৈ আহিছোঁ আজিৰ খণ্ডটি। আমি প্ৰথমতেতো আকৌ এটা গানৰ কথা পাতিম যে আপুনি আজি কি গীত শুনাব।
1: নমিতা আমাৰ যুৱবাণীৰ নমিতা ভট্টাচাৰ্যীৰ, মোৰ নমিতা ভট্টাচাৰ্যীৰ যুৱবাণীত গান গাই প্ৰায় ওলাইছিলে, কিয় তাই মোৰ বৰ মৰমৰ বুলি ক'ব পাৰোঁ। এতিয়া নমিতাৰ এটা গান গাব শুনিম।
0: আমি নমিতা ভট্টাচাৰ্যীৰ কণ্ঠৰ গীত এটি শুনো, ইয়াৰ পাছত ষষ্ঠখণ্ডলৈ যাম, সেইটো আমাৰ শেষ খণ্ড হ'ব। সেই খণ্ডত মই অন্য এটা কথা পাতিম, কিন্তু আজি এই পঞ্চম খণ্ডটিত মই আপোনাৰ পৰা বিদায় লৈছোঁ, শ্ৰোতাক নমস্কাৰ জনাইছোঁ নমিতা ভট্টাচাৰ্যীৰ কণ্ঠৰ এই গীতটিৰে।

0: ইমান পৰে শ্ৰোতাসকলে, স্মৃতিৰ দিনলিপিত ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটিবাৰৰ একে সময়তে।
1: Work from home, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আরে ওয়া,
2: পছিলে।
1: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
3: জানি রক, সতর্ক হৈ রক।
4: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in

0: নতুন ভারত নরূপত আকাশবাণী।
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত কালি 76.20% ভোটদান হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, দুই এঠাইত EVMৰ বিসংগতি তথা সৰু সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সৰ্বাধিক 80.34% ভোটদান হোৱাৰ বিপৰীতে ৰহাত সৰ্বনিম্ন 70.67% ভোটদান হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা দায়িত্বত নিয়োজিত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে নিশা পৰ্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে EVMসমূহ নগাঁৱৰ ষ্ট্ৰংৰুমত জমা দিয়ে। এই উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীকে ধৰি মুঠ 15 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা 9 অক্টোবৰত উপ নিৰ্বাচন

0: ভোটগণনা কৰা হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে 32টা ৱাৰ্ডত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছে 2টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 6টা ৱাৰ্ডত জয়লাভ কৰিছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ 9 আৰু 20 নম্বৰ ৱাৰ্ডত ইতিমধ্যে বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই জয়ৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে শিলচৰৰ জনসাধাৰণে ভোটৰ জৰিয়তে বিজেপিৰ প্ৰতিটো জয়ৰ পাছতে ই ভি এমক লৈ প্ৰশ্ন তোলা আৰু অজুহাত বিচৰা বিৰোধী পক্ষক উচিত প্ৰত্যুত্তৰ দিছে। ৰাজ্য চৰকাৰে শিলচৰক এখন সুন্দৰ, উন্নত আৰু আধুনিক চহৰ হিচাপে গঢ়ি তুলিবলৈ দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত এখন জীৱনীমূলক গ্ৰন্থ কালি উন্মোচন কৰা হয়। গহপুৰৰ সোলেঙিস্থিত শংকৰদেৱ শিক্ষা নিকেতনত অনুষ্ঠিত উন্মোচনী সভাত বিশিষ্ট লেখক জনাৰ্দন গোস্বামীৰ জানা যেন কল্পতৰু শীৰ্ষক গ্ৰন্থখন নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই উন্মোচন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, কৰ্ম আৰু আদৰ্শক আধাৰ হিচাপে লৈ ৰচনা কৰা এই গ্ৰন্থখন উন্মোচন কৰি উপাচাৰ্য ডঃ হিতেশ ডেকাই এইদৰে কয়
1: যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এখন ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন গহপুৰলৈ অহাৰ, শংকৰদেৱ শিক্ষা নিকেতনলৈ অহাৰ মোৰ হেঁপাহ আছিল। এই যে হেঁপাহটো পূৰ হ'ল আৰু এই বিদ্যালয় চৌহদলৈ অহাৰ মতে সুযোগ লাভ কৰিলোঁ। অসমৰ এগৰাকী প্ৰতিষ্ঠিত লেখক জনাৰ্দন গোস্বামী ডাঙৰীয়াৰ জানা যেন কল্পতৰু নামৰ কিতাপখন উন্মোচন কৰা হ'ল। যদিও মূলতঃ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি কিতাপখন প্ৰকাশ কৰা হৈছে বা লিখি উলিয়া হৈছে, মই ভাবোঁ অসমৰ উঠি অহা চামটোৰ কাৰণে, শংকৰদেৱৰ বিষয়ে জানিবৰ কাৰণে, গুৰুজনাৰ বিষয়ে জানিবৰ কাৰণে এখন উপযুক্ত পুথি। আৰু জনাৰ্দন গোস্বামী ধন্যবাদৰ পত্ৰ গুৰুজনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি লিখাৰ কাৰণে আৰু এই বিদ্যালয়ৰ উদ্যোক্তাসকল ধন্যবাদৰ পাত্ৰ এইখন প্ৰকাশ কৰি উলিওৱাৰ কাৰণে।
0: ডিব্ৰুগড় জিলা কৃষি বিভাগৰ বিভাগীয় আঁচনিসমূহৰ এখন পৰ্যালোচনা সভা কালি মৰাণত অনুষ্ঠিত হয়। মৰাণ কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰত অনুষ্ঠিত এই সভাখন জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগুৱে সঞ্চালনা কৰে। এই সভাত জ্যেষ্ঠ কৃষি বিষয়া ভাস্কৰ বৰাই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা কৃষক পঞ্জীয়নৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ সকলোকে আহ্বান জনায়। লগতে বিভাগীয় বিভিন্ন আঁচনি, বিশেষকৈ পি এম কিষাণৰ আবেদনৰ সময়ত ভূমিৰ ক্ষেত্ৰত হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উপায়, তৈল খেজুৰৰ ভূমি সম্প্ৰসাৰণ কৰা আৰু কৃষকৰ সংখ্যা বৃদ্ধি কৰা, উদ্যান শস্য, পি এম কে এছ ৱাই আৰু ডিজিটেল ক্ৰপ ছাৰ্ভে ইত্যাদি আঁচনিসমূহ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু অতিৰিক্ত কৃষি সঞ্চালক ভদ্ৰাৱতী পেগু কামানে প্ৰতিগৰাকী কৃষি উন্নয়ন বিষয়া তথা কৃষি সম্প্ৰসাৰণ সহায়কসকলক নিজ নিজ অঞ্চলত প্ৰগতিশীল কৃষকসকলক অধিক উৎসাহিত কৰি তেওঁলোকৰ দ্বাৰা আদৰ্শ কৃষি ফাৰ্ম গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায়। ডিব্ৰুগড়ত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত এজন অভিযন্তাক গ্ৰেপ্তাৰ কৰে। লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযানৰ সময়ত সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীক উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। এগৰাকী ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত তদাৰকী কোষে এই অভিযান চলাইছিল। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হ'ব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে এই কথা প্ৰকাশ কৰি কয় যে এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হ'ব। কাৰ্যসূচী সন্দৰ্ভত দলৰ মুখপাত্ৰ মিতানাথ বৰাই কয় যে এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহলৈ অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा। प्रधानमंत्री नरेंद्र मोदी सरकार प्रमुख के रूप में 25 वर्ष पूरे कर रहे हैं। केंद्रीय मंत्रिमंडल ने इस ऐतिहासिक उपलब्धि पर प्रस्ताव पारित किया। सरकार ने विकसित भारत जी रामजी योजना के अंतर्गत 375 अनुमत कार्यों को अधिसूचित किया। पहले के 266 कार्यों की तुलना में 41% की वृद्धि। प्रधानमंत्री ने ग्लोबल सिस्टम फॉर मोबाइल कम्युनिकेशंस एसोसिएशन के बोर्ड सदस्यों के साथ बातचीत की। कहा, प्रौद्योगिकी को समावेशी और सतत विकास का साधन बनना चाहिए। रिजर्व बैंक आज द्विमासिक मौद्रिक नीति की घोषणा करेगा। मौसम विभाग ने आज नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में तेज बारिश का अनुमान व्यक्त किया और भारत ने पहले

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ দিলীপ শৰ্মাৰ কণ্ঠৰেটি গীতেৰে। গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক কৰবী ডেকা হাজৰিকাৰ ৰচনাৰে দিলীপ শৰ্মাৰ কণ্ঠত আন এটি গীত।

গীতিমালিকা অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক বিমল কুমাৰ হাজৰিকাৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে প্ৰতুল শৰ্মাৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানত বন্যপ্ৰাণীৰ আপোন হোৱা হওক এই বিষয়ে আলোচনা কৰিব ডক্টৰ ৰথীন বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বৰ্মাই।

চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ গল্প যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

12:30 বজাত আইডিঅ'ৰ বোলনি অনুষ্ঠানত সন্তানৰ মানসিক স্বাস্থ্য আৰু অভিভাৱকৰ কৰণীয় এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে উপস্থিত থাকিব ক্লিনিকেল চাইক'লজিষ্ট বিনীতা শৰ্মা। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই।

0: সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত রবি শস্যৰ বাবে জৈৱিক পদ্ধতি এই বিষয়ে এটি আলোচনাত ভাগ লব ডক্টৰ বিনোদ কলিতা আৰু ডক্টৰ নবজ্যোতি ডেকাই, আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে আজি 25 বছৰ সম্পূৰ্ণ, প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰস্তাৱ গ্ৰহণ, সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান, বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান, আৰু 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্ৰীমোদীয়ে 2001 চনৰ পৰা 7 অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু আজি তেওঁ চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই 25 বছৰীয়া কাৰ্যকাল দেশৰ গণতন্ত্ৰৰ শক্তিৰ সাক্ষী বুলি অভিহিত কৰে।

0: তেওঁ কয় যে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰাটো গণতন্ত্ৰৰ সজীৱতা আৰু পৰিপক্কতাৰ উদাহৰণ। শ্ৰীবৈষ্ণৱে লগতে কয় যে 25 বছৰ চৰকাৰৰ মুৰববী হিচাপে দায়িত্বভাৰ গ্ৰহণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিক দেশৰ ভিতৰত ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে বিশ্বত এনে বহু কম দেশ আছে য'ত জনসাধাৰণে একেজন ব্যক্তিকে দীৰ্ঘদিনৰ বাবে সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী মোদীৰ কামৰ প্ৰতি স্পৃহা, সততা তথা স্পষ্ট চিন্তাধাৰাৰ বাবে জনসাধাৰণে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে।
1: মানে প্রধানমন্ত্রী জি নিরন্তর সেবা দেশ কি হ্যাঁ এসে ক্যাবিনেট নে অভিনন্দন কিয়া মানে প্রধানমন্ত্রী জি কাজ এক প্রস্তাব পারিত কিয়া জিস তরহ সে গুজরাত মে প্রধানমন্ত্রী জি নে আপনে কার্যক্রমো কে মাধ্যম সে নীতিও কে মাধ্যম সে কই এসে পরিবর্তন কিয়ে জিসকে লিয়ে দুনিয়া ভর মে মানে প্রধানমন্ত্রী জি কো জো কাম উন্হোনে কিয়ে ও সারে কাম আগে যাকে দেশ কে লিয়ে এক বড়ি টেম্পলেট বনে তো গুজরাত মডেল কো দুনিয়া ভর মে পহচানা গিয়া সরাহা গিয়া আর ভারত ভর মে উসকি ইমপ্লিমেন্টেশন হুই।
0: শ্রীবৈষ্ণবে লগতে মন্ত্রিসভাৰ প্ৰস্তাৱৰ 10টা গুৰুত্বপূৰ্ণ বিষয়তো আলোকপাত কৰে। গুজৰাটৰ পৰা সমগ্ৰ দেশলৈ উন্নয়নৰ দৃষ্টিভংগীৰ সম্প্ৰসাৰণ শীৰ্ষক প্ৰথমটো বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাম আৰু নীতিৰ জৰিয়তে গুজৰাটত বহু পৰিৱৰ্তন সাধন কৰিছিল, যাৰ বাবে তেওঁক সমগ্ৰ বিশ্বতে সন্মান জনোৱা হৈছিল। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হ'ব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে এই কথা প্ৰকাশ কৰি কয় যে এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হ'ব। কাৰ্যসূচী সন্দৰ্ভত দলৰ মুখপাত্ৰ মিতানাথ বৰাই কয় যে এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে দুই এঠাইত ইভিএমৰ বিসংগতি তথা সৰু সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সৰ্বাধিক 80.34% ভোটদান হোৱাৰ বিপৰীতে ৰহাত সৰ্বনিম্ন 70.67% ভোটদান হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা দায়িত্বত নিয়োজিত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে নিশা পৰ্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইভিএমসমূহ নগাঁৱৰ ষ্ট্ৰংৰুমত জমা দিয়ে। এই উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীকে ধৰি মুঠ 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা 9 অক্টোবৰত উপ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে 32টা ৱাৰ্ডত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছে 2টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 6টা ৱাৰ্ডত জয়লাভ কৰে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ 9 আৰু 20 নম্বৰ ৱাৰ্ডত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই জয়ৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে শিলচৰৰ জনসাধাৰণে ভোটৰ জৰিয়তে বিজেপিৰ প্ৰতিটো জয়ৰ পাছতে ইভিএমক লৈ প্ৰশ্ন তোলা আৰু অজুহাত বিচৰা বিৰোধী পক্ষক উচিত প্ৰত্যুত্তৰ দিছে। ৰাজ্য চৰকাৰে শিলচৰক এখন সুন্দৰ, উন্নত আৰু আধুনিক চহৰ হিচাপে গঢ়ি তুলিবলৈ দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠান কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু WWF ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্ৰেকিং দ্য জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত 5টা ৰেডিঅ' কলাৰ লগোৱা হাতীৰ 5 বছৰত সংগ্ৰহ কৰা 38,000তকৈও অধিক GPS অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হয়। ছেফগাৰ্ডিং ৱাইল্ড লাইফ মুভমেণ্ট শীৰ্ষক আনখন প্ৰতিবেদনত ধনশিৰি, লামডিং, হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হয়।

0: এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত কয় যে বনকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাই অসমৰ বন আৰু বন্যপ্ৰাণীসমূহক নিৰাপদে ৰাখিছে।
1: অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যিসমূহ সুন্দৰ কামৰ মাজেৰে বন বিভাগটো আগবঢ়াই লৈ গৈছে, তেখেতসকলক আমি ইয়াত কৃতাৰ্থ কৰিলোঁ বা তেখেতসকলক আমি প্ৰমাণ পত্ৰ প্ৰদান কৰিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ বনকৰ্মীসকলে বা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু ভিতৰুৱা অঞ্চলত দুৰ্গম অঞ্চলতো নিজৰ জীৱনক বিপন্ন কৰিও কাম কৰি থাকে। সেইসকল সাহসী যোদ্ধাক প্ৰমাণ পত্ৰ দিছোঁ, পুৰস্কৃত কৰিছোঁ, তেখেতসকলৰ সুন্দৰ কথাবিলাক আমি ইয়াত আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰক যাতে বন বিভাগটোৱে এক নতুন ৰূপ ল'ব পাৰে।
0: উল্লেখযোগ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যটো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। বন্যপ্ৰাণী সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণ বিকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি সুমিত ভূঞা নামৰ এজন লোকে ফাষ্ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰো কালি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে কালি সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কাইলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰি এখন দেশ এখন সংবিধানৰ দৃষ্টিভংগীত প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে।
2: 2019 চনৰ 5 আগষ্টত সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাটো জম্মু কাশ্মীৰৰ বিশেষ সাংবিধানিক স্থিতি সলনি কৰা ঐতিহাসিক পদক্ষেপ আছিল। ই কাৰ্যকৰীভাৱে পূৰ্বে ঠাইখনৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা পৃথক সাংবিধানিক ব্যৱস্থাসমূহৰ অন্ত পেলাইছিল আৰু তাত ভাৰতীয় সংবিধানৰ সম্পূৰ্ণ প্ৰয়োগ সম্ভৱ কৰি তুলিছিল। আকৌ এখন দেশ এখন সংবিধানৰ আঁৰৰ ধাৰণাটো হ'ল ভাৰতৰ প্ৰতিজন নাগৰিকে যি ৰাজ্য বা অঞ্চলত বাস কৰে সেই একে সাংবিধানিক অধিকাৰ আৰু দায়িত্ব ভোগ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে এই পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰিব, সম অধিকাৰক প্ৰসাৰিত কৰিব আৰু জম্মু কাশ্মীৰত উন্নয়ন আৰু বিনিয়োগক সুবিধা প্ৰদান কৰিব। ইপিনে প্ৰব্ৰজন, জনগোষ্ঠীয় বৈচিত্ৰ, সাংস্কৃতিক আৰু জনগাঁথনিগত বিচিত্ৰ পৰিচয় আৰু ইতিহাস থকা ৰাজ্য অসমৰ লগতো বিষয়টোৰ বিশেষ প্ৰাসংগিকতা আছে। অসম অনুপ্ৰৱেশ, নাগৰিকত্ব, খিলঞ্জীয়াৰ অধিকাৰ আৰু স্থানীয় সংস্কৃতি আৰু সম্পদৰ সুৰক্ষাক লৈ দীৰ্ঘদিনীয়া বিতৰ্কৰ সন্মুখীন হৈছে। নাগৰিকত্ব সংশোধনী আইন আৰু NRCৰ অনুশীলনকে ধৰি 1985 চনৰ অসম চুক্তি আৰু তাৰ পাছৰ ব্যৱস্থাসমূহে এই বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্থিতিক প্ৰতিফলিত কৰে। সাংবিধানিক ক্ষমতাৰ বহল নীতিটো সেয়েহে অসমৰ বাবেও প্ৰাসংগিক বুলি ধৰিব পাৰি আৰু একে সময়তে ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বৈধ সাংস্কৃতিক, ভাষিক আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো ই প্ৰাসংগিক।
0: কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগে যোৱা সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ভাৰতীয় সংবিধানৰ 223 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ পাঠকক এই দায়িত্ব প্ৰদান কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতে আলহী দলটোক 8 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৱেষ্ট ইণ্ডিজে 19 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এছ ৰাডাৰফৰ্ডে 56 আৰু ছাই হোপে 52 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ নমন ধীৰে 3টা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে।

0: প্ৰত্যুত্তৰত ভাৰতে 14 অভাৰ আৰু 4টা বলত 2টা উইকেটৰ বিনিময়ত অনায়াসে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ শ্ৰেয়া আয়াৰে 43টা বলত 102 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 37 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে শ্ৰেয়া আয়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ দ্বিতীয়খন খেল অহা শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে কালি অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোক শিলদৌল ভাঙি ওলাই আহিল সংখ্যালঘু শিৰোনামেৰে নামেৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া অবিৰত সফল নেতৃত্বক অভিনন্দন জনাই 10 দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাতৰিটোক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে দক্ষিণ মেৰুৰ বৰফৰ তলত মহাবিশ্বৰ ৰহস্যৰ সন্ধান বিষয়ক গৱেষণাৰে ফ্ৰান্সিছ হালজেনে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদ চলি থকাৰ বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অসম সন্তান ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয়েৰে অসমলৈ সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক গুৱাহাটীত আদৰণি জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিয়ে স্থান লাভ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াৰ মাৰ্শ্বেল আশুতোষ দীক্ষিতক দেশৰ বায়ুসেনাৰ পৰৱৰ্তী প্ৰধান হিচাপে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়াৰ বাতৰিটোক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে আজি 25 বছৰ সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰস্তাৱ গ্ৰহণ। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণত 76.20% ভোটদান। বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান। আৰু 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা লোৱা হওক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত প্ৰকৃতি সংৰক্ষণৰ অনন্য নিদৰ্শন মঘুৱাহোলা। জিলাখনৰ বৃহত্তৰ বৰদলনি অঞ্চলত অৱস্থিত 1044 বিঘা মাটিকালিৰে সামৰি থকা মঘুৱাহোলা গোচৰণীয়া পথাৰখনক ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ লোৱা হৈছে। গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত অনুষ্ঠিত গাঁওসভাত গাঁওবাসীয়ে এই প্ৰশংসনীয় প্ৰস্তাৱ গ্ৰহণ কৰে। এই সন্দৰ্ভত আমাক অধিক জনাইছে ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
2: বছৰ বছৰ ধৰি চৰণীয়া পথাৰৰূপে ব্যৱহৃত হৈ থকা ধেমাজি জিলাৰ বৰদলনিৰ মঘুৱাহোলাক ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্যৰূপে প্ৰস্তাৱ কৰা কাৰ্যত জিলাখনৰ প্ৰকৃতিপ্ৰেমী দল সংগঠন তথা ৰাইজে আদৰণি জনাইছে। মানুহ আৰু জীৱকুলৰ সহ অৱস্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে মঘুৱাহোলাক গ্ৰাম্য অৰণ্যৰূপে সংৰক্ষিত কৰিবলৈ লোৱা প্ৰয়াসক স্বাভাৱিকতে প্ৰশংসনীয় বিবেচিত হৈছে। প্ৰকৃতিৰ প্ৰতি থকা

0: ৰাইজৰ সজাগতা আৰু সংৰক্ষণৰ মনোভাৱৰ বাবে যোৱা 2 অক্টোবৰত মঘুৱাহোলাত অনুষ্ঠিত বিশেষ গাঁও সভাত মহুৱাহোলাক আনুষ্ঠানিকভাৱে গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণ কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰ মন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাক্তৰ অনুজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, চিচিবঙা সমষ্টিৰ বিধায়ক জীৱন গগৈ, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ প্ৰমুখ্যে বিশিষ্ট অতিথি তথা জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ৰাইজে এই বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰে।
1: ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ অইল ইণ্ডিয়া লিমিটেডে ভূগৰ্ভত বিশাল পৰিমাণৰ হাইড্ৰকাৰ্বন আৰু খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে। যোৱা 13 ছেপ্টেম্বৰত গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰথে কবু চাপৰিৰ ভূগৰ্ভত খাৰুৱা তেলৰ উপস্থিতিত থকাটো নিশ্চিত কৰিছিল। এই সন্দৰ্ভত আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই লৈ আহিছে বিস্তৃত প্ৰতিবেদন।
0: ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰণ্যৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহৎ নদীদ্বীপৰূপে পৰিচিত প্ৰস্তাৱিত কবু চাপৰিৰ ভূগৰ্ভত অইল ইণ্ডিয়া লিমিটেডে বিশাল পৰিমাণৰ হাইড্ৰকাৰ্বন তথা খাৰুৱা তেলৰ সাম্ভাব্য ভাণ্ডাৰৰ সন্ধান লাভ কৰাত বিষয়টোৱে সম্প্ৰতি জিলাখনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কবু চাপৰিক কেন্দ্ৰ কৰি 524 বৰ্গ কিলোমিটাৰ এলেকাত ভূভাগত হাইড্ৰকাৰ্বনৰ সম্ভাৱনা নিশ্চিত হোৱাত সমগ্ৰ অঞ্চলটোত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ দৰে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ হৈ আছে নেকি তাক লৈ সমগ্ৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। জানিব পৰা অনুসৰি ভূগৰ্ভৰ প্ৰায় 4,340 মিটাৰ অৰ্থাৎ 4.34 কিলোমিটাৰ গভীৰতাত হাইড্ৰকাৰ্বনৰ উপস্থিতিৰ সম্ভাৱনা চিনাক্ত হৈছে। এই তথ্য পোহৰলৈ অহাৰ পাছতে জোনাই বিস্তীৰ্ণ অঞ্চলত ভৱিষ্যতে হাইড্ৰকাৰ্বন সম্পদৰ অধিক অনুসন্ধান আৰু সাম্ভাৱ্য উত্তোলনক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে। অৱশ্যে কবু চাপৰিত খাৰুৱা তেলৰ সন্ধান লাভ কৰা বুলি দাবী কৰা অইল ইণ্ডিয়া কৰ্তৃপক্ষই হাইড্ৰকাৰ্বনৰ সঠিক পৰিমাণ, সম্পদৰ বাণিজ্যিক মূল্য, উত্তোলনৰ উপযোগিতা আৰু বৰ্তমানৰ অনুসন্ধানৰ সঠিক পৰ্যায় সম্পৰ্কে সকলো তথ্য বৰ্তমানলৈকে চৰকাৰীভাৱে স্পষ্ট কৰা নাই।
1: 1999 চনৰ 1 অক্টোবৰত পূৰ্ণাংগ জিলাৰূপে স্বীকৃতি লাভ কৰা এসময়ৰ অনগ্ৰসৰ সমস্যা জৰ্জৰ বানাক্ৰান্ত ধেমাজি জিলাই আজি উন্নয়নৰ দিশত ধাৱমান হৈছে। পূৰ্বৰ সকলো প্ৰত্যাহ্বান নেওচি জিলাখনে যাতায়াত, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদি সকলো দিশতে প্ৰভূত উন্নয়ন সাধন কৰিছে। সুন্দৰ আধুনিক আন্তঃগাঁথনি নিৰ্মাণেৰে সবল ৰূপ লাভ কৰা জিলাখনে যোৱা 1 অক্টোবৰত উদযাপন কৰে 38 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই।
0: অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা অসমৰ সীমামূৰীয়া ধেমাজি জিলাই যোৱা 1 অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে 38 সংখ্যক জিলা দিৱসৰ কাৰ্যসূচী। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ বিভিন্ন জাতি জনগোষ্ঠী লোকৰ সমন্বয়ৰ মিলনভূমি ধেমাজি জিলাই 1999 চনৰ 1 অক্টোবৰ পূৰ্ণাংগ জিলা হিচাপে মৰ্যাদা লাভ কৰিছিল। জিলাখনৰ গৌৰৱময় প্ৰতিষ্ঠা দিৱসৰ দিনটো স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে যোৱা 1 অক্টোবৰত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত জিলা দিৱসৰ গৌৰৱময় অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণুজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, চিচিবগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে।
1: জিলাৰ ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ এহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ এহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল ধেমাজি জিলাৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন ৰূপত আকাশ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আলাপ অনুরাগ
2: আভরণ
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ প্ৰভাতী তৰংগ। আজিৰ প্ৰভাতী তৰংগৰ বিষয় বন্যপ্ৰাণীৰ আপোন হোৱা হওক। আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ ৰথীন বৰ্মন। অনুষ্ঠানটিৰ আগধৰি এয়া সীমান্ত বাৰ্মা।

সুপ্রভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগ ৰাজনীতি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা বিশেষ খণ্ড এইবাবেই যে বিশেষ বিষয় লৈ আপোনাৰ মাজত আহিছোঁ আৰু এটি সপ্তাহ বিশেষ এই মুহূৰ্তত চলি আছে, 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে বন্যপ্ৰাণী সপ্তাহ। আপোনালোকে ইতিমধ্যে এই খবৰৰ কাগজত বা আমাৰ বাতৰি ৰেডিঅ' যোগে গম পাইছে যে সকলোতে ৰাজ্য বিভিন্ন ঠাইত তাক উদযাপন কৰা হৈছে, দেশতে উদযাপন কৰা হৈছে বন্যপ্ৰাণী সপ্তাহ। গতিকে এই সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি বিষয়টো লৈ আনিছোঁ।

কিছু বন্যপ্ৰাণীৰ আপোন হওঁ আহক। আদৰৰ শ্ৰোতা, আৰু এই সংক্ৰান্তত কথা পাতিবলৈ এগৰাকী বিশেষ ব্যক্তিক আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেত হৈছে ডক্টৰ ৰথীন বৰ্মন, ডাইৰেক্টৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সঞ্চালক ডক্টৰ বৰ্মন। আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ প্ৰভাতী তৰংগৰ বিশেষ খণ্ডলৈ। আমি সদায় এই প্ৰভাতী তৰংগ এটা সুৰীয়া যাত্ৰা বুলি কওঁ। ৰাতিপুৱাৰে সময়খিনি ভাল লগা সময়, সকলোৱে অফিচলৈ গৈ থাকে, স্কুল কলেজলৈ গৈ থাকে, গতিকে শুনি গৈ থাকে অনুষ্ঠানটি। আৰু ফেচবুকৰ দৰ্শকৰে আমাৰ এই অনুষ্ঠান

শুনু প্ৰতিধ্বনি শুনু মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনু প্ৰতিধ্বনি শুনু প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ ৰথীন বৰ্মন, তেখেত ডাইৰেক্টৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া। আৰু কথা পাতি আছো বন্যপ্ৰাণীৰ আপোন হওঁ আহক এই বন্যপ্ৰাণী সপ্তাহৰ এটা সংগতি ৰাখি। ডক্টৰ বৰ্মন পুনৰ পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো। সুন্দৰ কথাৰে আপুনি আৰম্ভ কৰিছিলে, পৃথিৱীখন অকল আমাৰ নহয় মানে মানুহৰ নহয়, এই কথাটো কওকচোন। এই কথাটো মাজে মাজে পাহৰি যাওঁ আমি বোলে আমাৰ এই গোটেইখিনি, এই বায়ু পানী মাটি জংঘল যেন আমাৰেই, আৰু এই ৰাস্তা অহা তেওঁলোকৰ অহা যোৱা বন্ধ কৰি আমি নিজৰ কাৰণে পেলেচ সাজিছোঁ। এই কথাখিনি কওকচোন, কেতিয়াবা ভাবিলে হাঁহিও উঠে খগো উঠে। কেনেকুৱা আপোনালোকে এই ফিল্ডত কাম কৰি থাকে আপোনালোকে বেছি বিতংকৈ জানিব।
1: চক আৰম্ভণি যেনেকে কৰিছোঁ সেইখিনি কওঁ যে আমি মানুহ, আমি আমি আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কওঁ, কিন্তু জীৱশ্ৰেষ্ঠ বুলি কৈছে কোনে? আমি নিজে নিজৰ ঢোলটো বজাই আছো,
0: নিজকে কৈছো।
1: কালি মই তেতিয়াহে মানিম মানুহ জীৱশ্ৰেষ্ঠ বুলি যদি হাতীটোৱে আহি কয়, বাঘটোৱে আহি কয়, সৰু পতংগটোৱে আহি কয় মানুহ খুব ভাল এনিমেল দেই। কাৰণ এই পৃথিৱীখনত কেৱল মানুহেই নাই, সববিলাকেই আছে। গতিকে আমি যদি আমাক নিজকে জীৱশ্ৰেষ্ঠ বুলি ক'ব লাগে, আমি জীৱশ্ৰেষ্ঠ হোৱাৰ যিটো গুণবিলাক সেইবিলাক আমি আচলতে নিজে প্ৰতিপন্ন কৰিব লাগিব। সেইবিলাক গুণ আমাৰ থাকিব লাগিব। আমি আমাৰ চাৰিওফালে থকা অইন জীৱ জন্তুবিলাকক আমি সন্মান কৰিব লাগিব। মই আপোনাৰ লগত অসমৰ লগতে কথা পাতোঁতে যি কৈছিলোঁ, আমি আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াবিলাকৰ লগত যদি আমি হাই কাজিয়া কৰি থাকোঁ আমি জানো শান্তিত থাকিব পাৰিম? তেওঁলোকো শান্তিত থাকিব নোৱাৰিব, আমিও নোৱাৰিম। ঠিক তেনেকৈ আমি আমাৰ ওচৰ চুবুৰীয়া বুলি কৈছোঁ জীৱ জন্তু গছ বিৰিক চবৰে লগত কথা পাতি ভাল পাই সিহঁতৰ ভাল চিন্তা কৰি সিহঁতৰ পৰাই আমি সিহঁত তেতিয়া সিহঁতেও আমাৰ ভাল চিন্তা কৰিব। এই গোটেইখিনি যদি আমি একেলগে আমি সহজতে আৰু আমি ঘৰত ওচৰ চুবুৰীয়াৰ লগত যেনেকৈ থাকিব বিচাৰোঁ ঠিক তেনেদৰে থাকিলেহে আমি ভালদৰে থাকিব পাৰিম। মই আকৌ মোৰ প্ৰথম কথাতে কৈছোঁ, আমাৰ গছ বিৰিক চৰাই চিৰিকটি হাতী গড়জনী যদি নাথাকে আমি জীয়াই থাকিব নোৱাৰিম, আমি অক্সিজেনেই নাপাম, আমি খোৱা বস্তুৱেই নাপাম। আমি আমাৰ যিখিনি মানুহৰ যিখিনি বেচিক নীড, সেই গোটেই বেচিক নীডটো আমি প্ৰকৃতিৰ পৰাই পাওঁ। গতিকে আমি যে প্ৰকৃতি থাকিলেহে মানুহ থাকিব, এনেকুৱা নহয় যে মানুহ থাকিলে প্ৰকৃতি থাকিব, কথাটো আচলতে উলটা। গতিকে সেই কথাখিনি আমি সদায় জানিব লাগিব আৰু ঠিক সেই কথাখিনি জানি বুজি সেইমতে আমি কাম কৰিব লাগিব।
0: নিশ্চয়কৈ। আৰু সাধাৰণতে আমি এনেকুৱা কথা কৈ থাকোঁ, যিটো কথা মই আপোনাক কওঁ, আপুনি বৰ সুন্দৰকৈ উত্তৰ এটা দিছিলে ইয়াৰ আগতে যেতিয়া আমি অনুষ্ঠানৰ আগত বহি আছিলোঁ। আপুনি কৈছে, মই কৈছিলোঁ জন্তুক আমি সদায় হিংস বুলি কওঁ, আপুনি কৈছিলে যে জন্তু হিংস নহয়।
1: ডেফিনেটলি
0: কেনেকৈ ভাবোঁ,
1: জন্তুৱে কেতিয়াবা আমাক আক্ৰমণ কৰে, কিন্তু সেইবিলাক কিছুমান বিশেষ পৰিস্থিতিতে হয়। আমি হঠাৎ যদি সিহঁতৰ আগত ওলাই যাওঁ সিহঁতে গম নাপায়, গতিকে সিহঁতে আচলতে নিজক ছেল্ফ ডিফেন্সৰ কাৰণে কেতিয়াবা আক্ৰমণ কৰে। আমি যোৱা প্ৰায় 30 বছৰে জংঘলত ঘূৰি ফুৰিছোঁ, জীৱ জন্তুৰ লগত কাম কৰিছোঁ, তাত এনেকুৱা কেতিয়াও এনেকুৱা পৰিস্থিতি হোৱা নাই যে জীৱ জন্তুৱে নিজে আহি পেলাই আমাক কিবা এটা অমংগল কৰিছে। গতিকে আমি যদি সিহঁতক ৰেচপেক্ট কৰোঁ, গতিকে সিহঁতে আমাক ৰেচপেক্ট কৰিব। সেই একেই আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া যদি আপুনি ৰেচপেক্ট কৰে তেখেতেও আপোনাক ৰেচপেক্ট কৰিব। একজেক্টলি সেই একেখিনি কথাই, গতিকে আমি যদি সিহঁতক সন্মান দিওঁ সিহঁতে আমাক সন্মান দিয়ে, সেইটোৱে যোৱা 30 বছৰত
0: খুব সুন্দৰ কথা। আদৰ্শতা ডক্টৰ বৰ্মনৰ সৈতে থাকিব 10:30 বজালৈকে, এনেধৰণৰ কথা আমি শুনি থাকিম তেখেতৰ পৰা। ইতিমধ্যে বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছে, মই বাৰ্তাসমূহ ল'বলৈ অকণমান যত্ন কৰিছোঁ। আৰম্ভণিতে দিছে চন্দ্ৰমা দেৱীল, নমস্কাৰ, সুপ্ৰভাত জনাইছে অনুষ্ঠানলৈ, তেখেত আহিছে। বিক্ৰম দাসে লিখিছে লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা সুপ্ৰভাত জনাইছোঁ। শিৰোমণি বৰুৱা ডেকাই লিখিছে সুপ্ৰভাত জনাইছোঁ, অনুষ্ঠানটিত ভাগ লৈছোঁ, এটি ব্যতিক্ৰমী বিষয়বস্তু, ভাল লাগিছে, অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ বুলি তেখেতে কৈছে। দীপাঞ্জলি দাস বৰুৱাই আমাক সুপ্ৰভাত জনাইছে, জৱাহৰ যে চাংকাকটি, তেওঁলোকে যে সুপ্ৰভাত, এক সুন্দৰ বিষয়লৈ আলোচনা হৈছে, শুনি আছোঁ শিৱসাগৰৰ পৰা, বিষয় আৰু গান শুনি কাৰ্যালয়লৈ আহি আছোঁ। গতিকে আটাই আমাক আৰম্ভণিৰ বাৰ্তা কিছু পাইছোঁ, আটাই ভাল পাইছে।

আৰু কৈছে বেটিক ব্যতিক্ৰমী নহয়, আচলতে এই কথা বতৰাবিলাক চৰ্চা চলিবই লাগে। ডক্টৰ বৰ্মাৰ আমি আৰু চৰ্চা কৰিম, গীতেদি শুনিছে প্ৰণালি শৰ্মাৰ কণ্ঠত, তাৰপাছত আমাৰ যিবিলাক আলোচনা থাকিব বিভিন্ন বিষয়, সেই বিষয়ে কথা পাতিম, ইয়াৰ সৈতে যিবিলাক সংগতি আছে। হয়।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বন্যপ্ৰাণীৰ আপোন হওঁ আহক। আৰু ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ ৰথীন বৰ্মন, সঞ্চালক ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া। ডক্টৰ বৰ্মন, ইয়াতে প্ৰতিবছৰে এটা এটা থিম বা যাক আমি মূল মন্ত্ৰ বা মূল বিষয় বুলি ক'ব পাৰোঁ, ইয়াৰ এইবাৰো এটা থিম দিছে, কৈছে কানেক্টিং হেবিটেটছ থ্ৰাইভিং ৱাইল্ড লাইফ। যে কানেক্টিং হেবিটেটছ বুলি যিটো কৈছে
1: আমি কাজিৰঙা আমি বহুতে গৈছো, বা সেই কাজিৰঙাৰ যিটো আমাৰ নেশ্যনেল হাইৱে ৰাস্তাৰে আমি চবে অহা যোৱা কৰোঁ,
0: নিশ্চয়কৈ।
1: গতিকে সেই ৰাস্তাটোৰ উত্তৰ পাৰে আমি যিখন কাজিৰঙা সীমাটো আমি দিছো, হাতীজনীয়ে দিয়া নাই বাৰু,
0: সীমাটো
1: আমি দিছো এইখন এইটো। গতিকে হাতীজনীৰ কাৰণে আচলতে য'তে যায় সেইখনে কাজিৰঙা, গতিকে সেই ৰাস্তাটোৰ উত্তৰ পাৰে হ'ল কাজিৰঙা, যিটো আমাৰ ডেফিনেশ্যনৰ কাজিৰঙা, আৰু দক্ষিণ ছাইডে আমি কাৰ্বি আংলঙৰ বনভূমিখিনি পাওঁ। কাজিৰঙাত থকা এনিমেলখিনিৰ কাৰণে কাজিৰঙা যিমান গুৰুত্বপূৰ্ণ, কাৰ্বি আংলঙৰ ফৰেষ্টখিনিও সমানেই গুৰুত্বপূৰ্ণ। কাৰণটো এনেকুৱা যে কাজিৰঙা বানপানী হয় আমি চবেই জানো, আচলতে কাজিৰঙা ফ্লাড প্লেইন ইক'চিষ্টেম বুলি কওঁ আমি টেকনিকেল ভাষাত। গতিকে ব্ৰহ্মপুত্ৰ ওচৰতে আছে, ব্ৰহ্মপুত্ৰৰ পৰা পানী আহি পেলাই কাজিৰঙাত সোমায়, এইটো এটা নৈমিত্তিক প্ৰাকৃতিক পৰিঘটনা, প্ৰত্যেক বছৰে হয়। আৰু যেতিয়া কাজিৰঙাত পানী সোমায় ব্ৰহ্মপুত্ৰৰ পৰা, তেতিয়া কাজিৰঙাত থকা জীৱ জন্তুখিনিয়ে দক্ষিণ ফাললৈ ঢাপলি মেলে, দক্ষিণ ফালৰ যিখিনি কাৰ্বি আংলঙৰ বনভূমি তালৈকে যায়। গতিকে এই পৰিঘটনাটো বহু বছৰ জুৰি হৈয়ে আছে, শতিকা জুৰি হৈয়ে আছে, গতিকে ক'তো একো বাধা বিঘিনি হোৱা নাই। পানী সোমায় কাজিৰঙাত, কাৰ্বি আংলঙৰ পাহাৰৰ ফালে নেচাৰেল যিটো হাইলেণ্ড তালৈ ফালে এইপিনে গুচি যায়।

0: গতিকে এতিয়া এই যে বিজি হাইৱেটোৰ মাজত আমি আমাৰ কাৰণে এইটো আমি মানুহৰ উন্নয়নৰ কাৰণে বজাইছোঁ, আমি অসমৰ পূব প্ৰান্তৰ ফালে যাব লাগিলে সেইটোৱে আমাৰ একমাত্ৰ ৰাস্তা, আৰু ইপিনে পাহাৰ ইপিনে নদী, মাজত সেই ৰাস্তাটো বনাইছোঁ। গতিকে সেই যে ৰাস্তাটো বনাইছোঁ বা তাত যিখিনি আমি ডেভেলপমেণ্টেল এক্টিভিটি কৰিছোঁ সেইখিনিয়ে এই যে এনিমেলখিনি যিখিনি এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে অহা যোৱা কৰা ৰাস্তাবিলাক আচলতে আমি ক'ৰবাত বাধা দিছোঁ, সিহঁতৰ যিটো প্ৰাকৃতিকভাৱে অহা যোৱা কৰা ৰাস্তাবিলাক আমি ক'ৰবাত বাধা দিছোঁ, আৰু সেইটোৱে হ'ল দুটা হেবিটেটৰ মাজত আমি বাধাৰ সৃষ্টি কৰিছোঁ। গতিকে এই যে বাধাৰ সৃষ্টি কৰিলে সিহঁতৰ অহা যোৱাত প্ৰব্লেম হৈছে, গতিকে সেই অহা যোৱাত প্ৰব্লেম নোহোৱা কৰাৰ কাৰণে আমি কেনেকৈ সিহঁতৰ আমি কানেক্টিভিটিবিলাক এটা হেবিটেটৰ পৰা এটা বাসভূমিৰ পৰা আন এটা বাসভূমিত সেইটো অহা যোৱা ৰাস্তাবিলাক আমি সদায় মেইনটেইন কৰি ৰাখিব লাগিব, সিহঁতৰ তাত আমি ডিষ্টাৰ্ব কৰিব নালাগিব। আচলতে সেইটোৱে এই বছৰৰ বন্যপ্ৰাণী সপ্তাহৰ মেইন থিম
1: আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ থিম, কাৰণ তেওঁলোকৰ অহা যোৱা বাটবিলাক আমি নিজৰ বাট কৰি লৈছোঁ,
0: নিজৰ বাট কৰি লৈছোঁ। গতিকে তাৰ যথেষ্ট তাত আমি সিহঁতেও অহা যোৱা কৰি থাকোঁ। আমি এতিয়া এটা খুব সঘনাই চৰ্চাত থকা বস্তু হ'ল কাজিৰঙাত এলিভেটেড কৰিডৰ, গতিকে এইবিলাক হ'ল চলুচন। গতিকে এলিভেটেড কৰিডৰটো যদি হয় সেইটো এটা পাৰ্মানেণ্ট চলুচন, গতিকে ৰাস্তাও থাকিলে জীৱ জন্তু অহা যোৱা কৰা ৰাস্তাটোও থাকিলে। গতিকে এনেকুৱা ধৰণৰ কেৱল সেইটো মই কাজিৰঙাতে এটা উদাহৰণে দিছোঁ, এনেকুৱা উদাহৰণ অসমত আমি বহুত পাম, ভাৰতবৰ্ষ বা পৃথিৱীৰ বেলেগ দেশততো তেনেকুৱা আছেই। গতিকে সিহঁতৰ হেবিটেট কানেক্টিভিটি সেইটোবিলাক আমি মেইনটেইন কৰি ৰাখিব লাগিব, দুটা বাসভূমিৰ মাজত আমি বাধাৰ সৃষ্টি কৰিব নালাগিব, তেতিয়াহে মানুহো ভালে থাকিব জীৱ জন্তু ভালে থাকিব। যদি কানেক্টিভিটিবিলাক আমি ডিষ্টাৰ্ব কৰোঁ বা বাধাগ্ৰস্ত কৰোঁ তেতিয়া আমাৰ জীৱ জন্তুৰ লগত সংঘাতৰ সৃষ্টি হয়।
1: হয় হয়, গতিকে এই আপুনি সুন্দৰকৈ কৈছে তাত, সেইকাৰণে ক'ৰ ফ'কাছ যিটো ফ'কাছ কৈছে এইবাৰ কৈছে যে ৰিকানেক্টিং ফ্ৰেগমেণ্টেড ফৰেষ্ট
0: হয়
1: এণ্ড নেচাৰেল কৰিডৰ্ছ টু এনচিয়'ৰ ছেফ মুভমেণ্ট ফৰ এনিমেলছ।
0: হয়,
1: আপুনি যিটো কথা এইমাত্ৰ ক'লে যে এই যে ভাঙি যোৱা কথাবিলাক বা আমি ৰাস্তা বনাই দিলোঁ, তেওঁলোকৰ যিটো নেচাৰেল এটা কৰিডৰ আছিলে, যিটো প্ৰাকৃতিক পথ আছিল অহা যোৱা কৰা,
0: অহা যোৱা কৰা,
1: সেইটো ডিষ্টাৰ্ব হৈছে বা সেইটো ভাঙি গৈছে, তাক কেনেকৈ আমি পুনৰ আকৌ গঠন কৰিব পাৰোঁ বা সেই ৰাস্তাটো ৰাখিব পাৰোঁ,
0: বা সেই ৰাস্তাটো ডিষ্টাৰ্ব নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰোঁ, সেইটো কৰিলেহে বন্যপ্ৰাণীও থাকিব আৰু মানুহো থাকিব, আচলতে পৃথিৱীৰ ভাৰসাম্যটো সেনেকৈয়ে বজাই ৰাখিব
1: নিশ্চয়কৈ। আৰু ইয়াত এটা কথা কৈছে যে ৱাইল্ড লাইফৰতে যিটো এটা মানে হিউমেন ৱাইল্ড লাইফ কো এক্সিষ্টেঞ্চ, যিটোৰ কথা আমি সদায় কৈ থাকোঁ যে সহাৱস্থাত মানুহ আৰু জন্তুৰ সহাৱস্থানৰ কথা কৈ থাকোঁ, তো আমি এনেকুৱাও কাহিনী কিছুমান মানুহৰ পৰা শুনিছিলোঁ যে ফৰেষ্টত কাম কৰিছে, আমাৰ ঘৰৰ ওচৰ পৰা আছিলে ফৰেষ্টাৰ বা ৰেঞ্জাৰ, তেওঁলোকে কয় যে তেওঁলোকে হাতীৰ পিঠিত উঠি গৈছে, বন্য হাতী, কোনো জন্তুক মৰম কৰি দিছে, যে মৰমেৰে মানে হিংস্ৰ জন্তুক, হিংস্ৰ বুলি ক'ব নালাগে আপুনি আৰম্ভণিকৈ, জন্তু হিংস্ৰ নহয়, যে মৰমেৰে সকলোকে বশ কৰিব পাৰি বা বশ নকৰিলেও বন্ধুত্ব কৰিব পাৰি, বশটো ভাল শব্দ নহয় বাৰু, বন্ধুত্ব কৰিব পাৰি, এই কথাটো কওকচোন কেনেদৰে। আপুনিতো কৈছে 30 বছৰ জংগলত আছে, তেনেকুৱা কাহিনী বা কেনেকুৱা ঘটনা
0: চাওক, মই আৰম্ভণিতে কৈছোঁ যে আমি এটা জীৱই আন এটা জীৱ জন্তুক আমি সন্মান কৰিব লাগে। আজি এই পৃথিৱীখন বাছি আছে ভাল পোৱাৰ কাৰণে, আমি এটা জীৱই আন এটা জীৱক যদি ভাল পাই থাকোঁ, ঠিক তেনেকৈ এজন মানুহে আন এটা মানুহক যদি আমি ভাল পাই থাকোঁ তেতিয়া এই পৃথিৱীখন থাকিব, যুদ্ধ কৰিলে এই পৃথিৱীখন নাথাকে, সেইটো মানুহে মানুহৰ মাজত যুদ্ধই হওক বা মানুহৰ আৰু এনিমেলৰ মাজত যুদ্ধই হওক, গতিকে ভালপোৱা থাকিলেহে পৃথিৱীখন থাকিব, আৰু সেই ভালপোৱাটো থাকিবৰ কাৰণে আমি এটা জীৱই আন এটা জীৱক সন্মান কৰিব লাগিব। ঠিক এনেকুৱা ধৰণৰ যদি সন্মান কৰোঁ, এই যে 30 বছৰ যে মই এনিমেলৰ লগত বিভিন্ন পৰিস্থিতিত কাম কৰা বুলি ক'লোঁ, তাতে আজিলৈকে এটাও এনেকুৱা পৰিস্থিতি মই পোৱা নাই য'ত নেকি আহি পেলাই এনিমেলে উপজাচি আহি পেলাই যে কিয় আমাৰ তাত সোমাইছ, বা উপজাচি আহি পেলাই ক'ৰবাত আক্ৰমণ কৰিছে, আমাৰ ক'ৰবাত ভুল হৈছিলে কেতিয়াবা, তেনেকুৱা পৰিস্থিতি হৈছে, কিন্তু য'ত আমি সন্মান কৰিছোঁ
1: তাত
0: এনিমেলেও আমাক সন্মান কৰিছে, তেনেকুৱা হোৱা নাই। 2 ফুট দূৰত হাতী গৈ আছে, 2 ফুট দূৰত আমি খোজকাঢ়ি গৈছোঁ, হাতী হাতীৰ ভাগে খাই আছে, আমি আমাৰ ৰাস্তা লৈছোঁ, কিন্তু আমি যদি তাক সন্মান নকৰিলোঁ হয় তেতিয়া হাতীজনেও আমাক সন্মান নকৰিলে হয়, বাঘটোৱে আমাক সন্মান নকৰিলে হয়, এক্সিডেণ্ট হয় কেতিয়াবা, কিন্তু এক্সিডেণ্টবিলাক পিয়'ৰ এক্সিডেণ্ট, আমি কৰিডৰত খোজকাঢ়ি থাকোঁতে মানুহে মাজৰ মাজতে খুন্দা লাগি
1: যায়,
0: আমি জনা বুজাকৈতো খুন্দা নামাৰোঁ, জনা বুজাকৈ যদি খুন্দা মাৰোঁ তেতিয়াহ'লে আমাৰ ঘৰৰ কৰিডৰটো, আপোনাৰ অফিচৰ কৰিডৰটো চিন্তা কৰকচোন, সেইপিনৰ পৰা এজন আহি আছে, এইপিনৰ পৰা গৈ আছে, আমি দেখিলোঁ যাওঁ তেখেতে ৰাস্তাটো এৰি দিয়ে, আমি সন্মান দেখি গুচি গৈছোঁ, কিন্তু নহয় যদি আগৰ পৰা ভাবি থাকোঁ এইজন মানুহ আহক মই মাজতে খুন্দা এটা মাৰি দিওঁ, তেতিয়া তেখেতেও আপোনাক কিবা ব্যৱহাৰ কৰি দিব,
1: গতিকে
0: সেই উদাহৰণটো লৈ পেলাই আপুনি আগবঢ়াওকচোন, পৃথিৱীত অকণমান ডাঙৰভাৱে ভাবক, জাষ্ট ৰেচপেক্ট, সন্মান কৰক বন্যপ্ৰাণীক, আপোনাকো সন্মান কৰিবই।
1: হয়, বন্যপ্ৰাণী বুলি আমি তেওঁলোকক আৰু তেনেদৰে হেৰি ব্যৱহাৰ কৰিব

0: পাৰোঁ।
1: আমি আমাৰ যিমানখিনি অধিকাৰ আছে এই পৃথিৱীত বন্যপ্ৰাণীৰ সমানেই অধিকাৰ আছে।
0: আপুনি কাজিৰঙাৰ কথা কৈছিলে ডক্টৰ বৰ্মন, সংগীতা বৰঠাকুৰৰ কাজিৰঙাক লৈ বৰ সুন্দৰ গীত এটা আছে, শুনাই দিলে নিশ্চয় ভাল হ'ব। হয়, গীতটি শুনাইছোঁ, তাৰপিছত এই বিষয়ে আকৌ আমি কথা পাতিম, আদৰ্শ শুনি থাকিব। এটি বিশেষ খণ্ড বন্যপ্ৰাণীক আপোন হওঁ আহক, এই বিষয়ে আমি কথা পাতি আছোঁ।

0: 粉なのかな。
1: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আমাৰ ৱাইল্ড লাইফ উইকৰ সৈতে সংগতি ৰাখি আমি আজিৰ বিষয়টোৰ নাম দিছিলোঁ বন্যপ্ৰাণীৰ আপোন হওঁ আহক। আৰু ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ ৰথীন বৰ্মন, তেখেত সঞ্চালক ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া। ডক্টৰ বৰ্মন, সংগীতা বৰঠাকুৰৰ এই গীতটি মানুহজনে গালে খুব সুন্দৰ, খুব ভাল লাগিলে। আৰু কাজিৰঙাৰ বিননি শুনানে নুশুনা বুলি কৈছে। মাজে মাজে কাজিৰঙাৰ বিননি হয়, হয়তো আপুনি কৈছে নেচাৰেল প্ৰচেছ, বানৰ কাৰণেও হয়, বন্যপ্ৰাণী হাহাকাৰ হয় দেখোঁ, আৰু লগতে মানুহৰ কাৰণেও হয়। বিভিন্ন কথা বতৰাবিলাক চলি থাকে যে কি হ'ব নহ'ব। আপুনি কৈছে সীমা পশুৱে নিৰ্ধাৰণ নকৰে, আমিয়ে নিৰ্ধাৰণ কৰিছোঁ কাজিৰঙা কিমানলৈকে হ'ব, কোনফালে কাৰ্বি আংলং, এখনেই অঞ্চল বনাঞ্চল যিটো আছে, এই যিটো সংঘাত হৈ থাকে মাজে মাজে, ইয়াত যিটো গ'ল নিৰ্ধাৰণ কৰিছে 26ৰ যিটো আমাৰ বন্যপ্ৰাণী সপ্তাহৰ, তাতো নিৰ্ধাৰণ কৈছে যে কনফ্লিক্টটো, হিউমেন এনিমেল কনফ্লিক্টটো ৰিডিউচ, অৰ্থাৎ তাত কম কৰিবলৈ, মানুহ বন্যপ্ৰাণী সংঘাতটো কমাব লাগে। আৰু কৈছে যে কেনেদৰে আমি কমিউনিটি লেভেলত বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যনৰ কাৰণে আমাৰ কাম কৰিব পাৰোঁ। এই দুটা বস্তু সন্নিৱিষ্ট হৈ আছে লক্ষ্যত। গতিকে এই গোটেইখিনি কথা সামৰি কি বুলি ক'ব, কাজিৰঙাকে বাৰু উদাহৰণ হিচাপে লৈছোঁ যিহেতু আমি অসমৰ কথা আছোঁ।
2: কাজিৰঙা আৰু অসম আচলতে এটা নামৰ নিচিনাই হৈ গৈছে আজিকালি।
1: হয়,
2: বাহিৰত কেতিয়াবা গ'লে যদি কওঁ যে আপুনি ক'ৰ পৰা আহিছে, যে মই কওঁ অসমৰ পৰা, অ' কাজিৰঙা,
1: হয়
2: ঠিক, এই উত্তৰটোৱে আমি পাওঁ। কাজিৰঙা আৰু অসম ৰাইনো এটা নাম নিচিনাই হৈছে, ইংৰাজীত যদি আমি চিনোনিম বুলি কওঁ। গতিকে এতিয়া কাজিৰঙাৰ উত্তৰে উদাহৰণ মই আকৌ দিছোঁ যে এটা সময়ত কাজিৰঙাত গঁড়ৰ খুবেই চিকাৰ হৈছিলে। আজি কিছু বছৰৰ পৰা চৰকাৰৰ প্ৰচেষ্টাত বা জনসাধাৰণৰ প্ৰচেষ্টাত চিকাৰ অলমষ্ট নাই বুলি ক'লেও ভুল নহয়। গতিকে এই গোটেই পৰিঘটনাটো কেনেকৈ হৈছে, মই কওঁ যে কমিউনিটি ছাপোৰ্টৰ কাৰণে হৈছে। ওচৰত থকা যিখিনি কমিউনিটি, তেখেতসকলৰ ছাপোৰ্ট নাপালে আমি কাজিৰঙা হওক, মানাহ হওক, ডিব্ৰু চৈখোৱা হওক, আমি আমাৰ বনভূমি ৰক্ষা কৰিব নোৱাৰিম। গতিকে যে কওঁ বন্দুকৰে আচলতে বন্যপ্ৰাণী সংৰক্ষণ
1: নহয়,
2: ভাল পোৱাৰে হয়, মানুহে ভাল পাব লাগিব।
1: গতিকে
2: এই মানুহে ভাল পোৱাৰ কাৰণেই আজি আমাৰ কাজিৰঙা আছে, মানাহ আছে, ডিব্ৰু চৈখোৱা নিচিনা এনেকুৱা বিভিন্ন ঠাইবিলাক আছে। গতিকে এই যে মানুহৰ লগত আমি একে আৰু এটা কথা হ'ল যে মানুহৰ ছ'চাইটিৰ যিটো আমাৰ যিটো কওঁ ফিলিং, সেইটো এগেইন ডাইনেমিক। আমি ছ'চাইটিৰ লগত যেনে আপুনি যদি আপোনাৰ বন্ধুবৰ্গৰ লগত সদায় আপুনি কথা পাতি লাগে, লগ পাই নাথাকে, আপুনি 10 বছৰ পিছত সেই একেজন বন্ধুক যাই পেলাই আপুনি ডিছকানেক্ট হৈ যোৱা নিচিনা যেনেকৈ হয়, সেই কমিউনিটিৰ লগতো তেনেকুৱা। আপুনি যদি কমিউনিটিৰ লগতো আপুনি মানে গাঁওবাসীৰ লগত বা ওচৰত থকা মানুহখিনিৰ লগত সদায় বহিব লাগিব, সদায় ডিছকাছ কৰিব লাগিব, আমি যেনেকৈ এনেকৈ কথাখিনি পাতি আছোঁ, এই প্ৰচেষ্টাটো অহৰহ অব্যাহত ৰাখিব লাগিব, তেতিয়া এই ভাল পোৱাটো থাকিব। যে যিটো ধৰণৰ আপোনাৰ বাল্য বন্ধু এজনক আপুনি ভাল পাই থাকে, কিন্তু আপুনি 10 বছৰ 15 বছৰ যদি লগ পোৱা নাই, আপুনি সেই ফিলটো নকৰে,
1: এটা
2: ব্যৱধান যে আহি যায়, সেই ব্যৱধান আহিলে আপোনাৰ যদি ভাল পোৱাটো হয়তো ক'ৰবাৰ ক্ষেত্ৰত কমি যাব পাৰে, কিন্তু ঠিক একেধৰণৰে সেই একে কথাখিনিয়ে কমিউনিটিৰ লগত হয়। গতিকে কমিউনিটি আৰু ৱাইল্ড লাইফ আৰু চৰকাৰ এই তিনিটা আমি একেলগে যদি ডিছকাছ কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি বন্যপ্ৰাণীক আমি যে কনফ্লিক্ট টু কো এক্সিষ্টেঞ্চ, আচলতে ক'ৰবাত ক'ৰবাত কেতিয়াবা বিভিন্ন কাৰণত বন্যপ্ৰাণীৰ লগত আমাৰ সংঘাত হয়, সংঘাতৰ পৰা আমি সহৱস্থানলৈকে আমি কেনেকৈ আনিব পাৰোঁ, এইটো কণ্টিনিউৱাছ ডায়লগৰ জৰিয়তেই পচিবল হয়। আমি সদায় কথাখিনি পাতি থাকিব লাগিব, সদায় আমি বন্যপ্ৰাণীক ভাল পাব শিকিব লাগিব, নতুন বেছিকেলি নতুন জেনেৰেশ্যনৰ লগত এই কথাখিনি বেছিকৈ পাতিব লাগিব।
1: আৰু আপুনি এটা কথা কৈছিলে যেতিয়া বন্যপ্ৰাণী বুলি কৈছোঁ, কিন্তু যিবিলাক বন্যপ্ৰাণী গ্ৰুপত থাকে বা এটা দলগত দলগত, ধৰক হাতীৰ দলৰ কথা, হাতীৰ জাকৰ কথা কৈছোঁ, হাতীৰ জাক সাধাৰণতে জাকত থকাবিলাক আপুনি কৈছে যে হিংস নহয় বা তেওঁলোকে কনফ্লিক্টলৈকে নাযায়, এই কথাখিনি অকণ বুজাই কওকচোন শ্ৰোতাক। আমি ভাবিতো হাতী ওলাইছে গাঁৱত, ভয় কৰোঁ, বিভিন্ন ঠাইত খবৰ থাকে,
2: এনিমেলবিলাকৰ ইভলিউচন কেনেকৈ হৈছে,
1: এতিয়া ধান পকিবৰ সময় হ'ব, বিভিন্ন গাঁৱত এইবিলাকো
2: চৰ্চা হৈ থাকে। হয় হয়, জাষ্ট মই

0: অকণমান টেকনিকেল কথাৰে মই কথাটো বুজাইছোঁ কি এনিমেলবিলাকৰ ইভলিউশ্যন কেনেকৈ হৈছে, সেই ইভলিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিছুমান এনিমেল গ্ৰুপত থাকে, কিছুমান এনিমেল অকলশৰীয়াকৈ থাকে। যেনেকৈ ৰাইনো, ৰাইনো গ্ৰুপত নাথাকে। ৰাইনোৰ ইভলিউশ্যন পৃথিৱীৰ জিঅ'লজিকেল স্কেলত বহু মিলিয়ন ইয়াৰ্ছ আগতে হৈছে। গতিকে আগতে ইভল্ভ হোৱা এনিমেলবিলাক আচলতে ছিংগুল থাকে, পিছত ইভল্ভ হোৱা এনিমেলবিলাক গ্ৰুপত থাকে। আচলতে গ্ৰুপত থকাটো আচলতে ষ্ট্ৰেংথ, বল। সিহঁতে গ্ৰুপত থাকিলে সিহঁতৰ প্ৰতিৰক্ষা সহজ। গ্ৰুপত থকা এনিমেলখিনিয়ে সাধাৰণতে মানে অন্য জীৱ জন্তু বা যদি মানুহ পায় সিমান হিংস্ৰ নহয়, কাৰণ জানে আমি গ্ৰুপত আছোঁ, আমাৰ শক্তি বেছি, এতিয়া আমাক কিন্তু কোনে আক্ৰমণ কৰিব। গতিকে হাতীৰ ক্ষেত্ৰত সিহঁতে গ্ৰুপতে সাধাৰণতে ঘূৰে, আৰু হাতী হ'ল এটা স্থানীয়ভাৱে প্ৰব্ৰজন কৰা এনিমেল। সিহঁতে মাইগ্ৰেটৰী বুলিয়ে যদি কওঁ যে এটা ঠাইৰ পৰা আন এটা ঠাইত ঘূৰি ঘূৰি ঘূৰি ঘূৰি আকৌ দহ বছৰ বা দুবছৰ পিছত এই একে ঠাইতে ঘূৰি আহিব। কাৰণ হাতীয়ে জানে যে এক জাকত থকা এনিমেল এটা ঠাইত যদি থাকোঁ সিহঁতৰ খাদ্যৰ নাটনি হ'ব। গতিকে বিভিন্ন পথেৰে এখন ঠাইৰ পৰা এটা হেবিটেটৰ পৰা আন এটা হেবিটেটলৈকে ইয়াতে গতি কৰে। গতিকে গতি কৰোঁতে সিহঁতৰ যিটো অকল অলপকাতে কৈছে যে কানেক্টিভিটিবিলাক যদি নাথাকে এটা ঠাইত থাকিব সিহঁতে বাধ্য হয় আৰু তেতিয়াই কনফ্লিক্টৰ সৃষ্টি হয়। আপুনি হাতীৰ জাকক ৱাল বান্ধি পেলাই ৰাখিব নোৱাৰিব, ৱাল ভাঙি পেলাই আহিব। গতিকে আপোনাৰ আগৰ প্ৰশ্নটো কৈছে জাকত থাকিলে সিহঁতে সিংহটো এনেকৈ নহয় যে সিহঁতৰ বল থাকে। ঠিক তেনেকৈ কিছুমান হৰিণা, দল হৰিণা সহজ উদাহৰণ দিছোঁ, সেইবিলাকো জাকত থাকে, মহ জাকত থাকে। গতিকে জাকত থকা এনিমেলবিলাক সাধাৰণতে মানুহ দেখিলে পটককৈ খেদি নাহে, কিন্তু অকলশৰীয়াকৈ, কাৰণ জানে যে জাকত থাকিলে আমাৰ বল বেছি থাকে, গতিকে আমাকতো একো কোনে একো কৰিব নোৱাৰে। কিন্তু অকলশৰীয়াকৈ থকা এনিমেলে সিহঁতে কেতিয়াবা ভাবে মই অকলশৰীয়া আছোঁ, তিনিজন মানুহ আহি মোক কিবা কৰিব নোৱাৰি, তেতিয়া সিহঁতে প্ৰ'এক্টিভলি আপোনাক আগতে ভয় দেখুৱাই দিব পাৰে। ভয়হে দেখুৱাই দেই, যিকোনো এনিমেলত আপোনাক যদি কিবা বিপদৰ আগতে ছিগনেল এটা আপোনাক দিবই, এইপিনে নাহিবি, এইখিনি মোৰ ঠাই, ঠিক তেনেকুৱা ধৰণৰ ছিগনেল এটা আপোনাক দিব। কিন্তু সেই যে এইপিনে নাহিবি, এইখিনি মোৰ ঠাই, সেই যদি সেই লাইনটো যদি সেই লক্ষ্মণ ৰেখাডাল যদি আপুনি অতিক্ৰম কৰে তেতিয়া সেইবিলাক আক্ৰমণ কৰিব। গতিকে এনিমেল মই হিংস বুলি কেতিয়াও নকওঁ,
1: আগতে আক্ৰমণ নকৰে যদি আমি তেওঁলোকৰ অঞ্চলত সোমাই নাযাওঁ বা তেওঁলোকৰ প্ৰতি ভাবুকি হৈ নপৰোঁ।
0: এক্সেক্টলি, আপোনাৰ ৰাস্তাৰে গৈ থকা মানুহখিনি আপুনিতো জানেই, আপোনাৰ ৰাস্তাৰে গৈছে, মোৰ ঘৰত নাহে, গতিকে আপোনাৰ গেটখন খুলি যদি ভিতৰত আহে তেতিয়া আপুনি সষ্টম হৈ যাবনে, অহ কিয় সোমাইছে, তেতিয়া আপুনি দুটা প্ৰশ্ন হৈ দিব। যদি দেখিছে মানুহজনক চিনি নাপায় তেতিয়া অকণমান আকৌ যদি তাতকৈ বেছিকৈ আপুনি পুলিচক ফোন কৰিব। ঠিক একজেক্টলি এনিমেল ক্ষেত্ৰতো সেইটোৱে, ৰাস্তাৰে গৈ আছে মানে তাৰ সীমাত আপুনি সোমোৱা নাই, সি একো নকৰে। গতিকে একজেক্টলি সেম, মই প্ৰতিটো উদাহৰণে আচলতে মানুহৰ লগত মিলাব চাওঁ যাতে আমি পটককৈ বস্তুটো বুজি পাওঁ,
1: বুজি পাওঁ। একজেক্টলি সেইটো নিশ্চয়কৈ সুন্দৰ কথা কৈছে আপুনি। আৰু এটা কথা আমাৰ মনলৈ আহিছে, এই কথাটো আপুনি তেতিয়া কথা বতৰাতে ওলাইছিলে আমাৰ, যে ধৰক এই অকলশৰীয়া যেতিয়া এনেকুৱা ধৰণৰ জন্তু আমি সাধাৰণতে দেখিবলৈ নাপাওঁ, ধৰক আমি কাজিৰঙা চাবলৈ গৈছোঁ যে হাতীৰ জাকটো আমি দেখিবলৈ পাওঁ, আপুনি হৰিণাৰ কথা কৈছে, হৰিণা আমি ৰাস্তাটোৰ পৰা মানে ধৰক যিটো মূল পথ নেশ্যনেল হাইৱেৰ পৰা হৰিণাৰ জাকটো দেখিবলৈ পাওঁ, বা ধৰক তেনেকুৱা যিবিলাক মহৰ কথা কৈছে গ্ৰুপত থকাবলৈ দেখিবলৈ পাওঁ, অকলশৰীয়া থকাবিলাক অলপ দেখিবলৈও দিগদাৰ হয়। বিভিন্ন বনাঞ্চললৈ যোৱাৰ আমাৰ
0: অকণমান অকলশৰীয়া সাধাৰণতে সিহঁতে মানুহৰ পৰা অকণমান জানি বুজিয়ে আঁতৰত
1: আঁতৰত থাকে,
0: সংঘাত নহওক এনিমেলে। আচলতে মই বহুত ক্ষেত্ৰত ভাবোঁ প্ৰাণীবিলাক, জীৱ জন্তুবিলাক আমাতকৈ বেছি মহৎ নেকি, বেছি জ্ঞানী নেকি, সিহঁতে সংঘাত হোৱাৰ পৰিস্থিতিলৈকে নাহে, গতিকে সিহঁতে অকণমান দূৰতে থাকে। গতিকে ভুলবিলাক আচলতে গোটেই ক্ষেত্ৰত মানুহেই কৰোঁ। মোক যদি কোনোবাই সৈতে পৃথিৱীৰ চবতকৈ ভয়ংকৰ জীৱ কোন, মইতো সদায় কওঁ আমিয়েই মানুহেই, পৃথিৱীৰ চবতকৈ ভয়ংকৰ জীৱ আমিহে মানুহে, গতিকে আমাক চবেই ভয় কৰে আৰু সেইটোৱে কথা আৰু।
1: হয় হয়, নিশ্চয় সুন্দৰ কথা। আৰু শ্ৰোতা, আৰু কিছু সময় আছে, আমি কথা পাতিম, গীত এটি শুনাব খুজিছোঁ ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত, গীতটো শুনাওঁ, তাৰপিছত আপোনাৰ বাৰ্তা কিছু আছে, বাৰ্তাসমূহ ল'ম, আৰু যদি কিবা বিষয় আপোনাৰ জানিবলগীয়া আছে ডক্টৰ বৰ্ণবৰণৰ পৰা, যদি কিবা প্ৰশ্ন থাকে মনতলৈ আহে এই মুহূৰ্তত আমালৈ লিখি পঠিয়াব পাৰে, আমি ভাগ বতৰা কৰি ল'ম আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। মাত্ৰ শুনি থাকিব আমাৰ বিশেষ খণ্ড বন্যপ্ৰাণীৰ আপোন হওঁ আহক।

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বন্যপ্ৰাণীৰ আপোন হওঁ আহক। আদৰৰ শ্ৰোতা, আপোনাৰ বাৰ্তাসমূহ ৰৈ আছে, বহুত পৰ আমি ল'ব পৰা নাই, ডক্টৰ বৰ্মন কিছু বাৰ্তা লৈ লৈছোঁ আৰু তাত বাৰ্তাৰ মাজে মাজে কিছু মেছেজ তেখেতসকলে দিছে, আপোনালৈ আমি আগবঢ়াই দিম সেই সংক্ৰান্তত কিবা থাকিলে। মধুচন্দ্ৰ এছ বছৰ লিখিছে, নমস্কাৰ সুপ্ৰভাত, আজিৰ বিষয়বস্তু খুবেই সুন্দৰ, প্ৰকৃতি আৰু জীৱ জন্তুসমূহৰ প্ৰতি সহৃদয় হোৱাটো উচিত বুলি ভাবোঁ। প্ৰকৃতি থাকিলেহে আমি মানৱ জাতি নিৰাপদে থাকিব পাৰিম, বসুন্ধৰাক সদায় সন্মান কৰিব লাগে। আজিৰ অতিথিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ বুলি লিখিব দিয়েছে নিভাৰাণী হাজৰিকাই। নমস্কাৰ সুপ্ৰভাত, অনুষ্ঠান শুনি আছোঁ, সুন্দৰ বিষয় বুলি তেখেতে লিখি পঠিয়াইছে। জগত বসুমতাৰীয়ে লিখিছে, নমস্কাৰ খুব ভাল লাগিছে অতিথিজনৰ কথাবোৰ শুনি, ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ পৰা শুনি আছোঁ দাদা বুলি তেখেতে লিখি পঠিয়াইছে জগত।

0: বহুত ধন্যবাদ আপোনালোকে এই বাৰ শুনি আছে, লগতে বাৰ্তা দিছে। বসুমতী ডাঙৰীয়া শুনি থাকিব এনেদৰে। ক্ষীৰোদ কুমাৰ শৰ্মাই লিখিছে, অনুষ্ঠানটো শুনি আছোঁ। ৰশ্মিৰেখা বৰুৱাই লিখিছে, নমস্কাৰ সুপ্ৰভাত। কল্পনা কলিতা আমাক নমস্কাৰ জনাইছে। উত্তম কুমাৰ দাবে সুপ্ৰভাত নমস্কাৰ, হয়তো পলমকৈ আমাৰ এটা সংযোগ হৈছে। অমিয় কুমাৰ শৰ্মাই এটি দীঘলীয়া বাৰ্তা দিছে, তেখেত নিউ গুৱাহাটী ডাক্তৰ অমিয় কুমাৰ শৰ্মা। তেখেতে লিখি পঠিয়াইছে যে সাম্প্ৰতিক সময়ত এটা অতি আৱশ্যকীয় বিষয় ওপৰত আৰম্ভ কৰা আজিৰ অনুষ্ঠানটো শুনি আছোঁ, আৰু শ্ৰী বৰ্মন ডাঙৰীয়াৰ আৰম্ভণিৰ কথাখিনি অন্তৰ চুই গৈছে। জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহৰ প্ৰকৃতি ধ্বংসকাৰী কাৰ্যৰ ফল প্ৰত্যক্ষ কৰা স্বত্বেও আমি শিকিব খোজা নাই প্ৰকৃতিৰ লগত সু সম্পৰ্ক বজাই নৰখাৰ ফল কি, তেখেত প্ৰশ্নবোধক চিন এটা দিছে। বিকাশৰ অজুহাতত বিনাশ কেতিয়াও গ্ৰহণযোগ্য নহয়, তাৰোপৰি ভৱিষ্যত প্ৰজন্মৰ কথা নেভাবি প্ৰকৃতিৰ ভাণ্ডাৰ শেষ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণ নহ'লে এইখন পৃথিৱী শেষ হ'বলৈ অধিক সময় নেলাগিব। প্ৰকৃতিৰ প্ৰতিটো জীৱ জন্তু আৰু প্ৰতি উপাদানৰ সহযোগ অবিহনে এই পৃথিৱী অচল। ডাক্টৰ অমিয় কুমাৰ শৰ্মা নিউ গুৱাহাটী, তাৰ বাবে বাৰ্তা দিছে। অকণমান তেখেতে শংকা প্ৰকাশ কৰিছে যে এনেকৈয়ে যদি আমি প্ৰকৃতি ধ্বংস কৰি থাকোঁ বিকাশৰ নামত বুলি তেখেতে কৈছে, গতিকে বেছিদিন নালাগিব এই সুন্দৰ পৃথিৱীখন ধ্বংস হ'বলৈ। এই সংক্ৰান্তত আপুনি কি কয়, যিটো এটা শংকা সকলোৰে হৈছে এতিয়া বৰ্তমান সময়ত, যে সীমাটো কয়, আপুনি যে সীমা নিৰ্ধাৰণৰ কথা কৈছিলে যে আনৰ সীমাত প্ৰৱেশ নকৰোঁ, কিন্তু সীমা চেৰাই যোৱা যেন লাগে কেতিয়াবা কেতিয়াবা, ডাক্টৰ বৰ্মা কি
1: হয়? এইটোতো মই ভাবোঁ সেইটো কেতিয়াবা কেতিয়াবা আমি হয়তো ক'ৰবাত সীমা চেৰাই গৈছোঁ, কিন্তু সমাধানটোতো আমিয়ে দিব লাগিব, আমি মানুহেই দিব লাগিব
0: নিশ্চয়কৈ।
1: গতিকে আমি উন্নয়ন আৰু আমাৰ প্ৰকৃতিক সংৰক্ষণ তাতো এটা বেলেঞ্চ থকাটো দৰকাৰ। আমি আৰম্ভণিতে কৈছোঁ যে আমি জীয়াই থাকিব লাগিলে আমাৰ প্ৰকৃতি থাকিব
0: লাগিব,
1: প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। হাতী অবিহনে, গড় অবিহনে, হৰিণাটো অবিহনে, কীট পতংগ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। আমি অক্সিজেনে নাপাওঁ, আমাৰ বেচিক নিড অক্সিজেন, খাদ্য, পতংগটো যদি নাথাকে, কীট পতংগ নাথাকে, আমি ধান নাপাম। চব পৃথিৱীৰ প্ৰতিটো বস্তুৰে এটা ৰিলেশ্যনশ্বিপ আছে। আজি দুদিনমান আগতে এজন বন্ধুৰ লগত কথা পাতিছিলোঁ, আমি গাড়ী চলাওঁ, চবেই আপুনি হয়তো চলাই, আমি বহু বছৰৰ পৰা গাড়ী চলাই আছোঁ। এটা কথা আপুনি মন কৰিবচোন, আগতে আপুনি আজিৰ পৰা 10 বছৰ 15 বছৰ আগতে যেতিয়া গাড়ী চলাইছিলে, সন্ধিয়া যেতিয়া গাড়ী চলায় আপোনাৰ সন্মুখৰ উইণ্ডস্ক্ৰীণত বাহিৰৰ পৰা কীট পতংগই আহি পেলাই খুন্দা খায়, ৰাতিপুৱা আহি পেলাই আপোনাৰ উইণ্ডস্ক্ৰীণখন চাফা কৰিব লাগে। কিন্তু এতিয়া গাড়ী চলালে খুব কমহে আপোনাৰ কীট পতংগ আমি গ্লাছত পৰাটো দেখোঁ। কীট পতংগবিলাক আচলতে নোহোৱা হৈ যাব ধৰিছে। কীট পতংগ নোহোৱা হ'লে আপোনাৰ ধান নোহোৱা হৈ যাব। বৰষুণ পানী সাৰ দিলেও পৰাগযোগ যদি নহয়, পৰাগযোগ নহ'লে আপোনাৰ ধানটো নহ'ব, ফুলৰ পৰা ফলটো হ'ব লাগিব। গতিকে ফুলৰ পৰা ফল হওঁতেই আচলতে আমাক কীট পতংগ সহায় কৰে। আমি হয়তো ভাবোঁ যে সৰু পখিলাটোৱে বা পৰুৱাটোৱে বা মৌমৌ খেতিয়ে আপোনাক কি সহায় কৰে, আচলতে আমাৰ খাদ্য বনোৱাৰ মেইন কাৰিকৰজন সেই কীট পতংগকেইটা। গতিকে সেই কীট পতংগখিনি যদি নাথাকে আমি ধানেই নাপাম, আমি আমাৰ ফল নাপাম। গতিকে আমি গতিকে সেইবিলাক কীট পতংগবিলাক কিয় নোহোৱা হৈছে, আমি এক্সেচিভ ইউজ অফ পেষ্টিচাইড। গতিকে আমি যে পেষ্টিচাইড দিছোঁ বা ক'ৰবাত সাৰ দিছোঁ কীট পতংগখিনি, আজি ৰিচেণ্টলি এটা কথা শুনিছিলোঁ যে আজি আমি বজাৰত যিবিলাক আমি আমাৰ তৰকাৰী চব্জি পাওঁ, মেক্সিমামে হেণ্ড পলিনেট কৰিবলগা হয়, যে পৰাগযোগটো মানুহে নিজে কৰিব লগা হয়, ফলত লেবাৰ কষ্টটো বাঢ়ি গৈছে। এই সৰু কথাটো যে কীট পতংগ আমাক কিয় লাগে, এই প্ৰশ্নটো কেতিয়াবা কেতিয়াবা কোনে কৰে। মই যেতিয়া কওঁ যে কীট পতংগ নহ'লে আপুনি ধানেই নাপাব, ফল মূলেই নাপাব, খোৱা বস্তুৱেই নাপাব, সেইটো কেনেকে, যে পৰাগযোগ, পৰাগযোগটো। গতিকে কীট পতংগৰ পৰা হাতীটোলৈকে আমি আমাক লাগিব। যদি আমি ভাবিছোঁ যে কীট পতংগ বা হাতীটো বা গড়টো নাথাকিলে থাকিলে আমাৰ একো লাভ নাই, সেইটো আচলতে নহয়। সেইকাৰণে সৰু পৰুৱাটোৰ পৰা হাতীটোলৈকে চবকে সন্মান কৰক, চবকে জীয়াই থকাত সহায় কৰক, আচলতে তেতিয়াহে আপুনিও জীয়াই থাকিব। সেইটো আমি আমি আমি স্বাৰ্থৰ কাৰণে কৈছোঁ, নিজে মানুহ যদি আমি ভাবোঁ যে আৰু মিলিয়নিয়াৰ জীয়াই থাকিব লাগে, তেতিয়া আমি আমাৰ চাৰিওফালত কীট পতংগৰ পৰা হাতীটোলৈকে, মই ৰিপিট কৰি কৈছোঁ, সৰু ঘাঁহ বন্ধুৰ পৰা ডাঙৰ গজালৈকে গোটেইখিনি আমাক লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম।
0: নিশ্চয়কৈ সুন্দৰ কথা, আৰু নিশ্চয় এইবিলাক কথাই যোনে শুনি আছে বা বিভিন্ন মঞ্চত কোৱাও হৈ থাকে সকলো অনুপ্ৰাণিত কৰিব, আমি মানিবলৈ যত্ন কৰিব লাগিব এই কথাবিলাক। অন্যান্য বাৰ্তা কি আহিছে চাইছোঁ, দুটিমান বাৰ্তা আছে। বকুলি বৈশ্য লিখিছে, নমস্কাৰ, অনুষ্ঠানটো শুনি আছোঁ। আমি সকলোৱে জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা দেখুৱালে পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা পৰিব বুলি লিখিছে। মনোজ দাসে লিখিছে, প্ৰকৃতি থাকিলেহে মানৱ জাতি তথা অন্যান্য জীৱ জন্তু

0: থাকিব, আমি সকলে প্ৰকৃতিক ভাল পাবই লাগিব আৰু বৰ্তমান উঠি অহা প্ৰজন্মক এই কথাটো স্পষ্টকৈ বুজাই দিব লাগিব। এই ক্ষেত্ৰত আমাৰ দায়িত্ব বহু আছে। এই ক্ষেত্ৰত যিটো কথা আপুনি ক'লে যে সকলোৰে দায়িত্ব আছে, এই তেখেতৰ লিখে নতুন প্ৰজন্মক আমি বুজাই দিব লাগিব। মানুহে বুজিছে কিন্তু ভবা নাই কথাটো, মানে বা তাক সিমান দকৈ ভবা নাই যে যদি নোহোৱা হৈ যায়, আপুনি যেনে কৈছে 15 বছৰ আগত কীট পতংগ আছিলে, আজি ইমানকৈ আমি নেদেখোঁ, হয় এতিয়া কণ্টেহে মই বস্তু অনুধাৱন কৰিছোঁ, ইমানকৈ কীট পতংগ নাই। এই কথাটো আমি কেনেকৈ, আমি ধৰক বুজিছোঁ কিন্তু আমি হাতে কামে কীট কেনেকৈ কৰিব লাগিব, এই কথাটো কওকচোন। আপুনিতো ফিল্ডত থকা মানুহ, হাতে কামে আমি কি কৰিব লাগিব?
1: এইটো কথা মানে ওয়াইল্ড লাইফ কনজাৰ্ভেশ্যন, আপুনি ইউ কেন ষ্টাৰ্ট ফ্ৰম ইয়াৰ হোম।
0: হয়,
1: প্ৰথমতে আপোনাৰ যিখিনি ফেমিলি মেম্বাৰ, আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত এই কথাখিনি আলোচনা কৰক, আৰু এই আলোচনাটো আমাৰ সন্ধিয়াৰ চাহকাপ পতা হ'ব পাৰে, দুপৰীয়া ভাত খোৱাটো হ'ব পাৰে, প্ৰকৃতিৰ কথা পাতি যদি আপুনি ঘৰখনত থাকে, তাৰ পৰা সেই বাৰ্তাটো লাহে লাহে, মই মোৰ ঘৰত পাতিছোঁ, আপুনি আপোনাৰ ঘৰত পাতিছে, তেখেতে তেখেতৰ ঘৰত পাতিছে, সেনেকৈ এই সৰু আন্দোলনটো ডাঙৰ হৈ যাব।
0: হয়, এই বিষয়ে কথা পাতিব লাগিব, নিশ্চয়কৈ
1: কথা পাতিলেই বস্তুটো
0: আৰম্ভ হ'ব।
1: সেইটোৱে প্ৰেক্টিচ। আমি কিতাপত পঢ়ি বস্তুটো জানো, কিন্তু সেইটো যদি আমি প্ৰেক্টিচত নানো তেতিয়াহ'লে আচলতে সেইটো অৰ্থহীন। গতিকে আপুনি ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিব ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মুভমেণ্টটো, পৰিৱেশ সংৰক্ষণৰ মূল, আপুনি তাৰ কাৰণে কোনো এক্সপাৰ্ট হ'ব নালাগে। আপুনি যদি কবিতা লিখে, কবিতাটো আপুনি প্ৰকৃতিৰ কথা লিখক, আপুনি যদি গান লিখে, গানতো আমি প্ৰকৃতিৰ কথা, অলপ আগতে কাজিৰঙাৰ গানটো শুনি বা প্ৰকৃতিৰ গানখিনি শুনি ভাল লাগিছে। পৃথিৱীৰ প্ৰতিজন মানুহে প্ৰতিটো প্ৰফেশ্যনতেই প্ৰকৃতিৰ কথা আলোচনা কৰিব পাৰে,
0: আৰু প্ৰকৃতিৰ আমি এটা অংগ, তাতকৈ বেলেগ বুলি ভাবিলে
1: বেলেগ। আমি যদি ভাবোঁ যে মই, আমি যদি জীৱশ্ৰেষ্ঠ বুলি ভাবি আমি সবকে ডমিনেট কৰিব যাওঁ, তেতিয়াহ'লে আমি নিজে নোহোৱা হৈ
0: যাওঁ। সুন্দৰ কথা কৈছে,
1: আমি প্ৰকৃতিৰ এটা শ্ৰেষ্ঠ অংগ হয়,
0: এটা ভয় লগা কথা কৈছে, সুন্দৰ নহয় কথাটো যে আমি নোহোৱা হৈ যাম, এই কথাটো ভাবিলে নিশ্চয় হ'ব। আমি জুবিন গাৰ্গৰ কণ্ঠৰে টিকিট
1: পাম,
0: তাৰ পাছত আমি আপোনাৰ শেষৰ যিখিনি কথা বতৰা, শেষৰ যিকেইটা বাৰ্তা থাকিব সেইখিনি ল'ম। আৰু ওচৰত শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আজি বন্যপ্ৰাণী সপ্তাহৰ সংগতিৰে সেই বিষয়টো ৰাখিছোঁ, বন্যপ্ৰাণীৰ আপোন হওঁ। আহক, শুনি থাকিব এই খণ্ডটি, কিছু সময় বাকী আছে। ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ ৰথীন বৰ্মন, সঞ্চালক ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বন্যপ্ৰাণীৰ আপোন হোৱা হওক। দুটি বাৰ্তা আছে, বাৰ্তা দি ল'বলৈ যত্ন কৰিছোঁ। ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিছে আৰু কেইদিনমান মিনিট আছে, বেছি সময় নাই আমাৰ হাতত। দিলীপ ডেকাই লিখি পঠিয়াইছে, তেখেতে লিখিছে ভৰুৱা দৰঙৰ পৰা লিখি পঠিয়াইছে, আজিৰ এই অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত অতিথিগৰাকীয়ে সুন্দৰভাৱে বক্তব্য আগবঢ়াইছে, তেখেতলৈ নমস্কাৰ জনাইছোঁ। আজিৰ পৰা কিছু বছৰ আগতে আমাৰ অঞ্চলবোৰত একাংশ লোক আহি বিভিন্ন জীৱ জন্তু মাৰি লৈ গৈছিল। এই সময়ত আমাৰ অঞ্চলৰ ৰাইজে এই বিষয়ত একেবাৰে সজাগ নাছিল, পিছে এতিয়া সকলো সজাগ হ'ল। পৰৱৰ্তী সময়ত জীৱ জন্তু হত্যা কৰিবলৈ অহা লোকসকলক বুজনি দি ঘূৰাই পঠোৱা আৰম্ভ হ'ল আৰু লাহে লাহে এতিয়া সেইসকল লোকো শিক্ষিত হ'ল, জনা হ'ল, যাৰ ফলত নিৰীহ জীৱ জন্তু হত্যা কৰা কাৰ্য প্ৰায় বন্ধ হৈ পৰিল। আটাইতকৈ ভাল লগা কথা এই যে আমাৰ অঞ্চলত এতিয়া বন্য জীৱ তথা চৰাই চিৰিকটিৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে বুলি লিখি পঠিয়াইছে দৰঙৰ পৰা দিলীপ ডেকাই। অশে ধন্যবাদ আপোনাৰ এই বাৰ্তাটোৰ বাবে। ভেৰুৱাৰ পৰা তেখেতে লিখিছে, ৰিণু ভট্টাচাৰ্য আমাক এটি বাৰ্তা দিছে, তেখেতে লিখিছে যে সুপ্ৰভাত, অতি সুন্দৰ আৰু প্ৰাসংগিক অনুষ্ঠান শুনি আছোঁ। আমি সকলোৱেই প্ৰকৃতিক ভাল পাব লাগিব, জীৱ শ্ৰেষ্ঠ মানুহে সেই কথা অনুধাৱন কৰক। জীৱ জন্তুৰ গতিবিধিক আমি বাধা দিলে তাৰ পৰিণাম ভুগিব লাগিব। মই জু ৰোডৰ পৰা অনুষ্ঠান শুনি আছোঁ। বন্যপ্ৰাণীৰ এবাৰ প্ৰেমত পৰিলে বুজিব পাৰি পাব পাৰি। মোৰ ব্যক্তিগত অনুভৱ এটা ভগাব বিচাৰিছোঁ। 2020 চনত কোভিড মহামাৰীৰ সময়ৰ পৰা প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ পৰা আমাৰ ঘৰৰ চৌপাশলৈ ধনেশ পক্ষীকেইটামান আহিবলৈ লৈছে, এই বছৰো আহিছে। আমি পক্ষীকেইটা দেখি বৰ সুখ অনুভৱ কৰোঁ। পক্ষীকেইটা ভাল পোৱা খাদ্য দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ বুলি লিখি পঠিয়াইছে। গতিকে এই যে মানুহ লাহে লাহে কৈছে যে মৰাটো বন্ধ হৈছে, অঞ্চলৰ কিছুমান লোক আহি আগতে মাৰিছিলে বা খাদ্যৰ কাৰণে লৈ গৈছিলে, লগতে এই যে আজি ধৰক ধনেশ পক্ষী বা মাইগ্ৰেটৰী বাৰ বিভিন্ন আহে, কিছু অঞ্চলত মাৰিছিলে জুই ধৰি, আমি জানো যে টিংকা সেই অঞ্চলৰ কথাও জানো। গতিকে তাত এতিয়া কিন্তু এইবিলাক লাহে লাহে বন্ধ হৈছে, মানুহ সজাগ হৈছিলে ভাবেনে বাৰু ডক্টৰ বৰ্মন আপুনি এই কথাটো?
1: মানুহ যথেষ্ট সজাগ হৈছে আৰু সেইটো এটা আমাৰ

0: ছচাইটিৰ এটা পজিটিভ গুণ বুলি মই কৈছোঁ। কিন্তু এই ক্ষেত্ৰত মই এটা কথা কওঁ যে বন্যপ্ৰাণীক আমি খাদ্যবস্তু যোগান দিব নালাগে,
1: নালাগে, হয় হয়,
0: মানে সেইটো আমি আউট অফ আৱাৰ আমাৰ ভাল ভাবি কৰোঁ, কিন্তু বহু ক্ষেত্ৰত আমি ভাল ভাবি কৰাত ভালতকৈ বেয়াটো বেছি হয়। মানে কি, মানুহ আমি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, আমাৰ পৰা বেমাৰ আজাৰ জীৱ জন্তুত যাব পাৰে, সেইটো এক নম্বৰ কথা, জীৱ জন্তুৰ পৰা বেমাৰ আজাৰ আমাৰ তাত আহিব পাৰে। আৰু সিহঁতে কি খাই ভাল পায় সিহঁতক নিজে

0: বেমাৰ আজাৰ জীৱ জন্তুত যাব পাৰে, সেইটো এক নম্বৰ কথা। জীৱ জন্তুৰ পৰা বেমাৰ আজাৰ আমাৰ তাত আহিব পাৰে। আৰু সিহঁতে কি খাই ভাল পায় সিহঁতক নিজে বিচাৰি ল'ব দিব লাগে। আমি সিহঁতক কি ভাল পায় আমি সেইটো ডিফাইন কৰা, আমি নিৰ্ধাৰণ কৰাটো উচিত নহয়, আমি নাজানো। এতিয়া বহুত ক্ষেত্ৰত দেখিছোঁ যে এটা মেছেজতে দেখিছোঁ যে আমি খোৱা বস্তু দিছোঁ, সেইটো সিহঁতে বনৰীয়া বস্তু খায়, গতিকে সিহঁতে নিজে নিজৰ বনৰীয়া খোৱাটোক বিচাৰি ল'ব লাগে। আমি দেখোঁ বহুত ক্ষেত্ৰত, আমি আৰু এটা সাধাৰণ কমন এক্সাম্পল দিছোঁ, আমাৰ কিছুমান মন্দিৰত আমি কাছ খাওঁ, কাছবিলাকত বিস্কুট খাব দিওঁ, মুড়ি খাব দিওঁ, কাছই জানো বিস্কুট খায়, কাছই জানো মুড়ি খায়, কিন্তু সেইখিনি দিলে সিহঁতে আউট অফ দা ৱে আমাৰ গৰুৱেও কাগজ খায়। কেতিয়া আমি বজাৰত দেখিছোঁ নাই গৰুটোৱে কাগজ খাইছে, গতিকে সেইবিলাক প্ৰাকৃতিক খাদ্য নহয়। সেইটো খোৱাৰ ফলত আমি আমি ভাবিছোঁ যে সিহঁতে খাব, খাই পেলাই কিন্তু কেতিয়াবা খায়ো দিয়ে, কিন্তু খোৱাৰ ফলত ভালতকৈ বেয়াটো হয়। আমি কেতিয়াবা কেতিয়াবা হাতী পোৱালি উদ্ধাৰ কৰোঁ, মাক নথকা হাতী পোৱালি উদ্ধাৰ কৰিবলৈ যাওঁ। যেতিয়া যেতিয়া উদ্ধাৰ মানুহে কৰে, প্ৰথম পোৱালিটো গাঁৱৰ মানুহজনেই পায়, হাতী পোৱালিটো পোৱাৰ পিছত হাতীক আমি গাখীৰ খুৱাই দিওঁ। সৰু পোৱালি গাখীৰ খাইছে, কিন্তু সেইটো গাখীৰ হাতীয়ে হাতীৰ গাখীৰে খায়। আমি যিটো গৰু গাখীৰ খাওঁ বা টেমাৰ গাখীৰটো হাতীয়ে নাখায়, সেইটো খালে ভালতকৈ বেছি বেয়াহে হ'ব। আকৌ কল খুৱাই দিয়ে, আপেল খুৱাই দিয়ে হাতী পোৱালিক, সেইবিলাক কৰিলে আচলতে যিটো ভাল, সিহঁতৰ ইণ্টেনশ্যনটো বেয়া নাছিল মানুহখিনি, সিহঁতে হৈছে পোৱালি আহিছে সিহঁতে খাব। কিন্তু আমাৰ মানুহৰ বাচ্চাই বা মানুহৰ পোৱালিয়ে যেনেকৈ ছমাহলৈকে মাকৰ গাখীৰৰ বাহিৰে বেলেগ বস্তু নাখায়, ঠিক তেনেকৈ হাতীৰ পোৱালিও ছমাহলৈকে মাকৰ গাখীৰৰ বাহিৰে বেলেগ বস্তু নাখায়। হাতীৰ পোৱালিটো দেখাত ডাঙৰ, কাৰণ এইটো হাতীৰ পোৱালি, মানুহৰ পোৱালি নহয়। গতিকে সেই মানে দেখাত ডাঙৰ মানে এনেকুৱা নহয় যে কল খাব, আঙুৰ খাব, আপেল খাব। গতিকে উদ্দেশ্যটো ভাল আছিলে, কিন্তু
1: দুটি বাৰ্তা আছে ল'ব খুজিছোঁ। কল্পনা কলিয়া লিখিছে, মাজে মাজে এনেকুৱা অনুষ্ঠান কৰিলে মানুহৰ মাজত অলপ হ'লেও উপকৃত হ'ব বা মানুহ অলপ উপকৃত ভালেই থাকক বুলি তেখেতে দিছে, আমি চেষ্টা কৰিছোঁ। বিদ্যুৎ শৰ্মাই লিখিছে, নমস্কাৰ, মই বিদ্যুৎ শৰ্মাই কৈছোঁ নলবাৰীৰ পৰা। প্ৰত্যেকটো প্ৰাণীয়ে পৃথিৱীত ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে প্ৰত্যেক জীৱ জন্তু সংৰক্ষণ কৰাৰ প্ৰয়োজন বুলি লিখি পঠিয়াইছে। হয়, নিশ্চয় আমি মাজে মাজে এনেকুৱা অনুষ্ঠান কৰি থাকিম কল্পনা কলিতা, আৰু কৰিয়ে থাকোঁ যাতে অকণমান হ'লেও আমি সজাগতা আনিব পাৰোঁ। শেষত ডক্টৰ বৰ্মা, আপুনি এক্সপাৰ্ট হিচাপে কি আহ্বান কৰিব যিয়ে এইটো চাই আছে, শুনি আছে অনুষ্ঠান?
0: জাষ্ট মই এটা চেণ্টেন্সতে কথাখিনি ক'ব পাৰোঁ। প্ৰথমতে বন্য জীৱ জন্তুক, আপোনাৰ চাৰিওফালে থকা পৰিৱেশক, প্ৰকৃতিক সন্মান কৰক, সেইটো প্ৰথম কথা। আৰু বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন আপোনাৰ ঘৰতে আৰম্ভ কৰক, আপোনাৰ স্বভাৱ চৰিত্ৰ সলনি কৰক, বা আপুনি কথাখিনি ডিছকাছ কৰক আপোনাৰ ডাইনিং টেবুলতে, আপোনাৰ ফেমিলি সদস্যৰ মাজত কথাখিনি আলোচনা কৰক, আৰু সেনেকৈয়ে সেই আন্দোলনটো ডাঙৰ হৈ যাব। আৰু জাষ্ট এই দুটা সৰু কথা, এই দুটা সৰু কথাই আপুনি আপোনাৰ নিজৰ ঘৰত কৰিব পাৰে, ঘৰৰ পৰাই বন্যপ্ৰাণী আন্দোলন সংৰক্ষণৰ আন্দোলন আৰম্ভ কৰিব পাৰে।
1: খুব সুন্দৰ বাৰ্তা দিছে যে আপুনি সন্মান কৰক বন্যপ্ৰাণীক, আৰু ঘৰতে কথা বতৰা পাতি ঘৰখনৰ পৰা আৰম্ভ কৰক। আদৰ শ্ৰোতা, ডক্টৰ বৰ্মনৰ এই যি বাৰ্তা, সেই বাৰ্তাৰে আজি অনুষ্ঠান সামৰিছোঁ। কিন্তু সামৰণি ধন্যবাদ জ্ঞাপন কৰিবলৈ ডিম্পুল বৰগোহাঁই, অনুষ্ঠান সুন্দৰকৈ দেখে লাইভ কৰি আছে ছ'চিয়েল মিডিয়া পেজত। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰেৰণা খনিকৰ আৰু প্ৰণীতা দাসক, আজিৰ খুশিকা আমাক সুন্দৰকৈ গীতসমূহ আগবঢ়াই দিছে, সুন্দৰ সুন্দৰ গীত। আন এটা গীত তেখেতসকলে সাজু কৰি ৰাখিছে, আমি মঞ্জুস্না মহন্তৰ কণ্ঠৰ সেই গীতটিৰে আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বৰ্মাই বিদায় মাগিলোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান। নমস্কাৰ।

প্ৰভাতী তৰংগ শুনিলে। আজিৰ অনুষ্ঠানত বন্যপ্ৰাণীৰ আপোন হোৱা হওক এই বিষয়ে আলোচ কৰিলে ডক্টৰ ৰথীন বৰ্মনে। অনুষ্ঠানটি আঁত ধৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: थैंक यू सर, मुझे भी आपके साथ काम करके बहुत खुशी होगी सर।
1: ओके ओके ओके, वेलकम वेलकम,
0: थैंक यू।
2: साथियों, विश्वेश्वरैया के सुझाव का परिणाम बहुत ही प्रभावी रहा। बाढ़ की समस्या से भी छुटकारा मिला और सक्कर जैसे शुष्क प्रदेश में जल की समस्या बहुत हद तक दूर हो गई। ये परियोजना देश के बहुत से जल संकट का सामना करने वाले क्षेत्रों के लिए उदाहरण बन गई। इस समय उनकी उम्र मात्र 32 वर्ष थी। लोक निर्माण विभाग में रहकर मोक्ष गुंडम विश्वेश्वरैया जी ने कोल्हापुर, बेलगाम, धारवाड़, बीजापुर, अहमदाबाद और पूना समेत कई शहरों में जल आपूर्ति परियोजनाओं पर खूब काम किया था।
3: अब तक उनकी ख्याति पूरे देश में फैल गई थी। उन्हें मैसूर राज्य का मुख्य अभियंता नियुक्त कर दिया गया और साथ साथ दक्षिण भारत के कर्नाटक संभाग का रेलवे सचिव भी। एक बार उनके साथ बड़ी रोचक घटना हुई। वो ट्रेन से लोक निर्माण विभाग के किसी सम्मेलन में मुख्य वक्ता के रूप में भाग लेने जा रहे थे। ट्रेन में कई अंग्रेज भी थे।
2: सभी अपनी अपनी बातों में व्यस्त थे और ट्रेन तेज गति से चल रही थी। अचानक मोक्ष गुंडम उठे और ट्रेन की जंजीर खींच दी। लोगों को बड़ा गुस्सा आया। उनका अचानक उठना और तेजी से जाकर ट्रेन का जंजीर खींचना किसी की समझ में नहीं आया।
4: किसने खींची चेन?
5: सर, हमने नहीं किया। हाँ, हमने नहीं किया, इन्होंने किया है। हम तो मना कर रहे थे सर।
0: जी सर, मैंने ही चेन खींची है। सर, मुझे लगा कि आगे की पटरियां उखड़ी हुई है।
4: What? क्या मजाक?
6: ইমান পৰে শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰাই আজি 25 বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি বিকশিত ভাৰতৰ সংকল্প যাত্ৰাত অংশ লৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতা কৰ্মীসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প সভাত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত বিগত 25 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাই কালি প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্ৰীমোদীয়ে 2001 চনৰ 7 অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই 25 বছৰীয়া কাৰ্যকাল দেশৰ গণতন্ত্ৰৰ শক্তিৰ সাক্ষী বুলি অভিহিত কৰে। শ্ৰীবৈষ্ণৱে লগতে কয় যে 25 বছৰ চৰকাৰৰ মুৰববী হিচাপে দায়িত্বভাৰ গ্ৰহণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিক দেশৰ ভিতৰত ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ কামৰ প্ৰতি স্পৃহা, সততা তথা স্পষ্ট চিন্তাধাৰাৰ বাবে জনসাধাৰণে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদন

0: আবেদনখনৰ শুনানি গ্ৰহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক্ট আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি সুমিত ভূঞা নামৰ এজন লোকে ফাৰ্ষ্ট ট্ৰেক্ট আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰো কালি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে কালি সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কাইলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অনুষ্ঠিত নন্দলাল বৰগোহাঁই স্মৃতিচাৰণ অনুষ্ঠানত জলসম্পদ তথা ন্যায় বিভাগৰ মন্ত্ৰী সুকান্ত বৰগোহাঁই উপস্থিত থাকে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষামহীয়ান নন্দলাল বৰগোহাঁইৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰী সুকান্ত বৰগোহাঁইয়ে কয় যে বৰ্তমান বিশ্বজুৰি যি দক্ষতা বিকাশৰ কথা আলোচনা কৰা হৈছে সেই ধাৰণা নন্দলাল বৰগোহাঁইয়ে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ আৰম্ভণিতেই অনুধাৱন কৰিছিল। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ লগতে দক্ষতামূলক কাম কাজৰ সৈতে নিজক প্ৰতিষ্ঠিত কৰাৰ বাবে মহাবিদ্যালয়খনত প্ৰয়াত বৰগোহাঁয়ে এটা পৰিৱেশ সৃষ্টি কৰিছিল। তেওঁৰ সকলোবোৰ পৰিকল্পনাই যুৱ প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী বৰগোহাঁয়ে কয় যে কেৱল উচ্চ শিক্ষাই নহয় আত্মবিশ্বাস প্ৰতিষ্ঠা আৰু উপযুক্ত দক্ষতাহে আজিৰ সময়ত এখন সুৰক্ষিত সমাজৰ নেতৃত্ব বহন কৰিবলৈ ছাত্ৰ সমাজক সমৰ্থ কৰি তুলিব। চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মানজানক শিক্ষা বিভাগে চাকৰিৰ পৰা নিলম্বন কৰিছে। চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱৰ নিৰ্দেশনাত ভিত্তিত প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰা হয়। উল্লেখযোগ্য যে বিগত 27 ছেপ্টেম্বৰৰ নিশা বিদ্যালয়খনত সংঘটিত ৰহস্যজনক চুৰিকাণ্ডত দুৰ্বৃত্তই আলমিৰাৰ তলা ভাঙি 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ আৰবী প্ৰশ্নকাকতৰ টোপোলা চুৰি কৰাৰ লগতে সাধাৰণ বিজ্ঞান, গণিত আৰু হিন্দী বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলা খোলা অৱস্থাত উদ্ধাৰ হৈছিল। জিলা শিক্ষা বিভাগে চলোৱা তদন্তৰ অন্তত এই ঘটনাৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক নিলম্বন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জ। লগতে আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, পম্পা চন্দ, ফটিক চন্দ বৰ্মন, মায়ামণি শৰ্মা, FM ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী, দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয় আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াইছে অস্মিতা ভাগৱতীয়ে।
2: नमस्कार, परागमाला लाइव में मैं अस्मिता आप सभी का स्वागत करती हूँ। हिंदी फिल्म संगीत उद्योग में एक अनसुलझा रहस्य महिला संगीतकारों की लगभग पूर्ण अनुपस्थिति है। इसका जवाब किसी के पास नहीं है। क्या फिल्म निर्माताओं और पुरुष संगीतकारों द्वारा उनके प्रवेश में कोई बाधा है? क्या महिलाओं में संगीतकार बनने के लिए आवश्यक प्रतिभा और बुद्धिमत्ता की कमी है? क्या उन्हें फिल्म संगीत के अन्य क्षेत्र जैसे गायन अधिक आकर्षक या संतोषजनक लगते हैं? क्या उन्हें लगता है कि प्रतिभा ही काफ़ी नहीं है और इसके लिए नेटवर्किंग और चापलूसी भी आवश्यक होगी, कुछ ऐसा जिसके साथ वे सहज महसूस नहीं करते? ऐसे कई अनगिनत सवाल समय समय पर उठाए जाते हैं जिनका जवाब देना थोड़ा मुश्किल है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সহজীৱনৰ গল্প শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচা মাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা। আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণি নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

নাঙলৰ শিৰলত সপোন ৰচা কৃষকে, মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা, নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা, পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা

কেতিয়াবা আকৌ নিজৰ আপোন গৰাকীক পথাৰত থকা দাৱনিজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনিৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰোদ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, এই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উচ্চ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচুটি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনাৰে পথাৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱা আৰু সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটিৰ সোৱৰণি আজিও অম্লান।

0: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, সহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।
1: ইমানপুৰ শ্ৰোতাসকলে সহজীৱনৰ গল্প শীৰ্ষক সংগীতালেখ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: रहे हैं। उन्होंने कहा कि भारत को पाकिस्तान प्रायोजित आतंकवाद से अपने लोगों की रक्षा करने का अधिकार है। केंद्रीय अन्वेषण ब्यूरो सीबीआई ने पंजाब के मुख्यमंत्री के विशेष कार्य अधिकारी ओएसडी राजबीर घुम्मन और उनके सहयोगियों के खिलाफ प्राथमिकी दर्ज की है। ये मामला अधिकारियों के तबादलों और तैनातियों में कथित हेराफेरी और रिश्वतखोरी से जुड़ा है। इस सिलसिले में चंडीगढ़, मोहाली, गुरदासपुर, लुधियाना, पटियाला, संगरूर और जलंधर में 8 ठिकानों पर छापे मारे गए। इस दौरान लैपटॉप, मोबाइल फोन और दस्तावेज सहित कई महत्वपूर्ण सामग्री जब्त की गई है। इनकी जांच की जा रही है। ये कार्रवाई पंजाब और हरियाणा उच्च न्यायालय के कल के आदेश के बाद हुई है। भारतीय रिजर्व बैंक ने नीतिगत रेपो दर में 25 आधार अंक की बढ़ोतरी की है। अब रेपो दर 5.25% से बढ़कर 5.5% हो गई है। स्टैंडिंग डिपॉजिट फैसिलिटी की दर 5.25% तय की गई है। वहीं मार्जिनल स्टैंडिंग फैसिलिटी और बैंक दर को भी बढ़ाकर 5.75% कर दिया गया है। घरेलू शेयर बाजार के प्रमुख सूचकांक आज 0.3% की गिरावट के साथ कारोबार कर रहे थे। अंतिम समाचार मिलने तक सेंसेक्स 162 अंक गिरकर 72,906 पर पहुंच गया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी एटियार बातरीर सहित मैं जिंती रानी डेका। এতিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ শক্তিৰ উৎস বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। চৰকাৰৰ মুৰববী হিচাপে প্ৰধানমন্ত্ৰীৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত বিকশিত ভাৰত সংকল্প সভাত মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেলী অংশগ্ৰহণ। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা আৰু হাতশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা 140 কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 25 বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে এটা বৃহৎ সম্পত্তি।
2: और मैं हृदय से ये मानता हूं कि देश के हर नागरिक का मुझ पर सबसे बड़ा हक है। ये 25 वर्ष का जनविश्वास बहुत बड़ी पूंजी है और ये पूंजी देश की है। मां भारती की हर संतान इस पूंजी की अधिकारी है।
1: অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাক তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লৈছে আৰু ৰাজনৈতিক দেশসেৱা হিচাপে মানি আহিছে। তেওঁ প্ৰধানমন্ত্ৰীক 25 বছৰীয়া বিৰামহীন দেশসেৱাৰ বাবে অভিনন্দন জনায়। শ্ৰীনবীনে কয় যে শ্ৰীমোদীয়ে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাক মুখ্য কৰি চৰকাৰী আঁচনিসমূহ গঠন আৰু ৰূপায়ণ কৰিছে। বিগত 25 বছৰত তেওঁ 140 কোটি ভাৰতীয়ৰ জীৱনলৈ উন্নয়ন, বিশ্বাস আৰু আত্মসন্মান অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি শ্ৰীনবীনে উল্লেখ কৰে। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে গোলকীয় প্ৰত্যাহ্বান স্বত্বেও প্ৰধানমন্ত্ৰী মোদীয়ে সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰি আহিছে। শ্ৰীনবীনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহৰ প্ৰশংসা কৰে।
3: जब किसी व्यक्ति के साथ उनकी सोच, उनकी दृष्टि 140 करोड़ लोगों का संकल्प बन जाता है तो वो एक सामूहिक स्वप्न बनता है। जो आधुनिक भारत के शिल्पकार हैं, वही विकसित भारत 2047 के सूत्रधार हैं। इस संकल्प को पूरा करने के लिए आपके देश के लोगों को शक्ति की सप्तधारा का रोड मैप दिया है।
1: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰাই আজি 25 বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প সভাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতা কৰ্মীসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়।

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত বিগত 25 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনৰ বিষয়ে উল্লেখ কৰে।
1: এই 25টা বছৰত আমাৰ দেশলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ল। এটা সময়ত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ দেশৰ ভিতৰত সোমাই আমাক আক্ৰমণ কৰিছিল। এটা সময় আহি পৰিছিল যে আমাৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰা দেশৰ সংসদতো আতংকবাদী সন্ত্ৰাসবাদী পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ পৰিৱৰ্তন কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰক প্ৰেৰিত কৰিলে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশৰ পৰা সন্ত্ৰাসবাদ এক প্ৰকাৰ বিদায় হল আৰু দেশৰ চাৰিওফালে বিকাশৰ এক নতুন কৰ্মযজ্ঞ আৰম্ভ হল আৰু মোদী ডাঙৰীয়াৰ এই বিকাশৰ কৰ্মযজ্ঞৰ আটাইতকৈ যদি সুস্পষ্ট প্ৰভাৱ কোনোবা প্ৰদেশত দেখা পোৱা যায় সেই প্ৰদেশখনৰ নাম হৈছে অসম।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাই কালি প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্ৰীমোদীয়ে 2001 চনৰ 7 অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি সুমিত ভূঞা নামৰ এজন লোকে ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰো কালি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে কালি সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কাইলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। হাত ছিঙিমাৰী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। পৰম্পৰাগত জ্ঞানৰ ভূমিকা, পৰিৱেশগত পৰিৱৰ্তন আৰু স্থিতিস্থাপকতা শীৰ্ষক আলোচনা চক্ৰখনত জিলা আয়ুক্ত পৰীক্ষিত চাওদাম আৰু বিধায়ক মহিবুৰ ৰহমান মণ্ডলে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত পৰম্পৰাগত জ্ঞান, পৰিৱেশ পৰিৱৰ্তন আৰু স্থিতিস্থাপকতাৰ বিভিন্ন দিশত আলোচনা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অনুষ্ঠিত নন্দলাল বৰগোহাঁই স্মৃতিচাৰণ অনুষ্ঠানত জলসম্পদ তথা ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই উপস্থিত থাকে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষামহিয়ান নন্দলাল বৰগোহাঁইৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে কয় যে বৰ্তমান বিশ্বজুৰি যি দক্ষতা বিকাশৰ কথা আলোচনা কৰা হৈছে সেই ধাৰণা নন্দলাল বৰগোহাঁয়ে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ আৰম্ভণিতেই অনুধাৱন কৰিছিল। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ লগতে দক্ষতামূলক কাম কাজৰ সৈতে জড়িত হৈ নিজক প্ৰতিষ্ঠা কৰাৰ বাবে মহাবিদ্যালয়খনত প্ৰয়াত বৰগোহাঁইয়ে এটা পৰিৱেশ সৃষ্টি কৰিছিল। তেওঁৰ সকলোবোৰ পৰিকল্পনাই যুৱ প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী বৰগোহাঁইয়ে কয় যে কেৱল উচ্চশিক্ষাই নহয় আত্মবিশ্বাস, প্ৰতিষ্ঠা আৰু উপযুক্ত দক্ষতাহে আজিৰ সময়ত এখন সুৰক্ষিত

0: সমাজৰ নেতৃত্ব বহন কৰিবলৈ ছাত্ৰ সমাজক সমৰ্থ কৰি তুলিব। মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আছাম ৰাইফলছে শুল্ক বিভাগৰ সহযোগত কালি ত্ৰিপুৰাৰ খোৱাই জিলাত 340 কিলোগ্ৰাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ বজাৰ মূল্য 1.5 কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে। আছাম ৰাইফলছ আৰু শুল্ক বিভাগে গোপন সূত্ৰৰ ভিত্তিত কালি মুংগিয়াকামি অঞ্চলত অভিযান চলোৱাৰ সময়ত মাদক দ্ৰব্য সৰবৰাহৰ সন্দেহত এখন চাৰিচকীয়া বাহন জব্দ কৰে। পাছত বাহনখনত তালাচী চলাই ভাংখিনি জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰী আৰু বাহনখন অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে শুল্ক কৰ্তৃপক্ষক গতাই দিয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ শক্তিৰ উৎস বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। চৰকাৰৰ মুৰববী হিচাপে প্ৰধানমন্ত্ৰীৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত বিকশিত ভাৰত সংকল্প সভাত মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেলী অংশগ্ৰহণ। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতিকলহ যাত্ৰা আৰু হাতচিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে হয়বৰগাঁৱৰ পৰা জোন মোন মমি আৰু সোণমণিয়ে।

লোনমাটিৰ পৰা নিষ্ঠা নব্যা, কুহুমা, জিও আৰু মামনৰ অনুৰোধত এইবাৰ শুনাবলৈ লোৱা হৈছে মেঘ খিলাৰী টু অনাৰী ছবিখনৰ এটি গীত কুমাৰ চানু আৰু আলকা য়াগ্নিকৰ কণ্ঠত।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নলবাৰীৰ বাহজানীৰ মুকেশ ৰাকেশ কমলা, লগতে বাক্সাৰ চোৰাগুৰিৰ আনন্দ গন্ধিয়াৰ অনুৰোধত এইবাৰ শুনাবলৈ লোৱা হৈছে লোকনাথ গোস্বামীৰ কণ্ঠৰেটি গীত।

গল্পটোৰো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনী।

0: আইডাৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজিৰ স্বাস্থ্য শিতানত আমি শিশুৰ মানসিক স্বাস্থ্য আৰু অভিভাৱকৰ কৰণীয় এই সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে আমাক অৱগত কৰাবলৈ আমাৰ আমন্ত্ৰণ ক্ৰমে ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত হৈছেহি মনস্তত্ববিদ বিনীতা শৰ্মা। বিনীতা নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
1: ধন্যবাদ।
0: আজি আমি যিটো বিষয় লৈছোঁ সেইটো হ'ল শিশুৰ মানসিক স্বাস্থ্য। এতিয়া শিশু এটি সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী বুলি আমি অভিভাৱকসকলে বা পিতৃ মাতৃয়ে কেনেকৈ গম পাম?
1: যেনেকৈ আমি ধৰি লওক ডাঙৰ মানুহসকলৰ এগৰাকীৰ মানসিক স্বাস্থ্যটো ঠিকেই আছেনে নাই আমি কেনেকৈ গম পাওঁ, ধৰি লওক আমি ব্যৱহাৰ পাতিৰ পৰা গম পাওঁ, ঠিক তেনেকৈ আমি শিশুটিৰো তেনেকৈয়ে গম পাম যে যিখিনি নৰ্মেল ডে টু ডে লাইফৰ কামখিনি, যেনেকৈ ধৰি লওক শিশুসকলেনো কি কৰে, খেলা ধূলা সেইখিনি ভালকৈ কৰি আছেনে নাই, বা যিখিনি ডেভেলপমেণ্ট হ'ব লাগে অৰ্থাৎ বিকাশ হ'ব লাগে সময় বিশেষে, যেনেকৈ এটা সময়ত ধৰি লওক তেওঁলোকে হাঁহিব শিকে, তাৰপিছত লাহেকৈ খেলিবলৈ শিকে, বা যিকোনো বস্তু শিকাৰ যি তেওঁলোকৰ যিটো স্কিল থাকে সেইটো ডেভেলপ হৈছেনে নাই, আৰু বাকী নৰ্মেল যে কিবা এটা মনৰ ভাৱ বা ফিলিংছ তেওঁলোকে ভালকৈ প্ৰকাশ কৰিব পাৰিছেনে নাই, সেইখিনি যেতিয়া নৰ্মেল থাকিব তেতিয়া আমি গম পাম যে এটি শিশু মানসিকভাৱে সুস্থ
0: হয়। আপুনি জনালে যে শিশুৰ বিকাশ যদি সুন্দৰভাৱে হৈ থাকে, শাৰীৰিক বিকাশ মানসিক বিকাশ সময়মতে কৰিবলগীয়া কামবোৰ যদি শিশুটিয়ে নিয়াৰিকৈ কৰি আছে তেনেহ'লে তেওঁ শাৰীৰিক বা মানসিকভাৱে সুস্থ। কিন্তু যেতিয়া শিশু এটিয়ে ধৰক যিটো বয়সত যি ধৰণেৰে সঁহাৰি দিব লাগে সেই ধৰণেৰে সঁহাৰি নিদিয়ে তেতিয়াহ'লেই তাৰমানে শিশুটিৰ মানসিক স্বাস্থ্যৰ সুস্থতাক লৈ আমাৰ মনত প্ৰশ্ন জাগিব নহয় জানো? সেই সময়ত অভিভাৱকৰ কৰণীয় কি হোৱা উচিত?
1: হয়, তেতিয়া আমি গম পাম যে কিবা এটা হয়তো হলিষ্টিক ডেভেলপমেণ্ট বা যিটো সামগ্ৰিক বিকাশত কিবা এটা গণ্ডগোল হৈছে বুলি যদি আমি গম পাওঁ তেতিয়া ডেফিনেটলি তাৰে এছেছমেণ্ট কৰিব লাগে যে কি হৈছে কি নাই, ডক্টৰৰ ওচৰত লৈ যাব লাগে, পেডিয়াট্ৰিচিয়ানৰ ওচৰত লৈ গ'লেও গম পোৱা যায়, তেতিয়া তেওঁলোকে এটা স্বাস্থ্যৰ পৰীক্ষা কৰিব, তেতিয়াই বুজি পাব মানসিক স্বাস্থ্যৰো পৰীক্ষাৰ ব্যৱস্থা আছে। আৰু শৈশৱকাল বুলি ক'লে ধৰি লওক প্ৰত্যেকটো ষ্টেজতে বেলেগ বেলেগ ডেভেলপমেণ্ট, প্ৰথমতে ধৰি লওক যাৰ লগত পেৰেণ্টছৰ লগতে হওক বা যোনবোৰ প্ৰাইমেৰী কেয়াৰটেকাৰ তেওঁলোকৰ লগত ভালকৈ এটা সু সম্পৰ্ক, মানে তেওঁলোকৰ ওচৰত নিৰাপত্তাবোধটো তেওঁলোকৰ ডেভেলপ হৈছে নাই, প্ৰথমতে সেইটো ডেভেলপ হ'ব, তাৰপিছত ধৰি লওক লাহেকৈ 3 বছৰ বা 5 বছৰৰ ভিতৰত খেলা ধূলা কৰিব পৰা যিটো তাহাঁতৰ আগ্ৰহ বা ভাষা মানে লেংগুৱেজ ডেভেলপমেণ্ট হয়, তাৰপিছত ধৰি লওক ছ'চিয়েল স্কিলছ মানে সামাজিক সম্পৰ্কটো বা যোগাযোগটো তেওঁলোকৰ ডেভেলপ হৈছেনে নাই, আৰু লগতে যিকোনো ধৰণৰ আনন্দই হওক বা দুখেই হওক বা খঙেই হওক এই গোটেইবোৰ বস্তু তেওঁলোকে ভালকৈ প্ৰকাশ কৰিব পাৰিছেনে নাই সেইটোও ডেভেলপ হয় তাহাঁতৰ, আৰু লাহেকৈ যিখিনি আমাৰ দৈনন্দিন সৰু সুৰা এটা সৰু শিশুৰনো কিমান ডাঙৰ ষ্ট্ৰেছ হ'ব, কিন্তু সেইখিনিৰ লগতো সিহঁতে মোকাবিলা কৰিব পৰা ক্ষমতাটো সেই সময়তে ডেভেলপ হয়, আৰু লগতে ধৰি লওক স্কুলীয়া বয়সত বন্ধুত্ব গঢ়াৰ যিটো স্কিল থাকে আৰু পৰিয়ালৰ লগতো সম্পৰ্ক, আৰু তাৰপিছত ধৰি লওক কৈশোৰ সেইখিনি সময়ত আত্মবিশ্বাস ডেভেলপ কৰা প্লাছ নিজস্বতা বা স্বাধীনতা এইখিনি বস্তু তেওঁলোকৰ নৰ্মেল

0: এটা ডেভেলপমেণ্ট, আৰু এইখিনি যদি ভালকে হৈ আছে তেতিয়া আমি গম পাম যে মানসিক স্বাস্থ্যও ঠিকে আছে, প্লাছ তেওঁলোকৰ বিকাশটোও ঠিকে আছে। আৰু তাতে যদি কিবা গণ্ডগোল হয়, যেনেকে বহুতৰ ক্ষেত্ৰত মোৰ ওচৰতে ধৰি লওক কিছুমানে কৈশোৰৰ ক্ষেত্ৰত এনেকুৱা হয় যে ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰে বা কোনো লগ বন্ধুৱে নাই, তেতিয়া সেইটো কিন্তু একেবাৰে নৰ্মেল কথা নহয়। সেইটোতো আমি বুজিব লাগিব যে কিবা এটা হয়তো প্ৰব্লেম থাকিব পাৰে মানসিক স্বাস্থ্যত।
1: হয়, এতিয়া এই যে শিশু এটি ধৰক মানসিক চাপ বা হতাশাত ভুগি আছে, সেইটো আমি কেনেকৈ গম পাম, মানে কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ কৰিব?
0: হয়, মানে আমি যেনেকৈ ধৰি লওক আমাৰ চাপ হ'লে হয়তো আমি ক'ব পাৰোঁ, বাট শিশুটোৱে ডাইৰেক্টলি তেনেকৈ যে আপোনাক কৈ দিব যে মোৰ বহুত টেনশ্যন হৈ আছে, বহুত ষ্ট্ৰেছ হৈ আছে, এনেকুৱা নহয়। তেওঁলোকৰ ব্যৱহাৰতে আমি গম পাম যে সিহঁতে হয়তো আগতে যিবোৰ কাম কৰি বহুত ভাল পাইছিলে, খেলা ধূলা কৰি খুব বেছি ধৰি লওক ফূৰ্তি কৰি থকা শিশু এটাও হঠাৎ যদি চেঞ্জ হৈ যায়, হঠাৎ বোলে ঘৰৰ পৰা ওলাব বিচৰা নাই বা কাৰো লগত কথা পাতিব বিচৰা নাই আৰু মানে খিংখিঙীয়া কৰিব বা সৰু সৰু কথাতে কান্দিবও ধৰিব পাৰে বা পেট বিষ বুলি ক'ব বা স্কুল যাবলৈ নিবিচাৰিব পাৰে, স্কুলত যদি যায় আৰু যদি বোলে নাই খেলা ধূলা কৰিবলৈ বাহিৰতো নাযাব বিচাৰে মাক দেউতাকৰ লগত বা যাৰ যোন ধৰি লওক একদম খুব বেছি প্ৰাইমাৰী কেয়াৰটেকাৰ মাক হ'লে মাক বা দেউতাক, তেওঁ একদম খুব বেছিকৈ মানে ক্লিংগি যিটো কয় মানে একদম ধৰিয়ে থাকিব ধৰি লওক, আঁতৰি যাব নিবিচাৰিব, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। বা কিছু ক্ষেত্ৰত এনেকুৱা হয় যে বেড ৱেটিং, বিচনাতে পেচাব কৰা বা থাম চাকিং, এনেকুৱা ধৰণৰ বিহেভিয়াৰো দেখা পাব পাৰে আৰু খুব বেছি আবেগবোৰ অলপ বেছি হৈ যাব, মানে খুব ভয় খাব পাৰে সিহঁতে, এনিটাইম ভয় ভয়কৈ থাকা, মানে কিবা আন্ধাৰতো ভয় লগা বা জোৰেকৈ কথা ক'লেও ভয় লগা। আৰু লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো দেখা যায় তেওঁলোকৰ প্ৰব্লেম হোৱা যায়, একেবাৰে খাবলৈ নিবিচাৰা হৈ যোৱা। আৰু তাৰপিছত টোপনি, শিশুসকলৰ টোপনিটো ঠিকে থাকে কিন্তু যদি মানসিক স্বাস্থ্যত কিবা ব্যাঘাত জন্মে তেতিয়া ডেফিনেটলি টোপনিটো এটা খুব ডাঙৰ ইণ্ডিকেটৰ হয়। আমি চাব লাগিব যে টোপনিত কিবা ব্যাঘাত জন্মিছে নেকি, টোপনি যাব বিচৰা নাই নেকি, দেউতাকক মাকক ৰাতি ৰাতি মাতি থাকিব মানে গোটেই ৰাতি যে মা আমাক শুব নিদিব, নিজেওতো নিজৰ টোপনি নাহিব মানে মাক বাপেকক শুব নিদিব, এইখিনি যদি আমাৰ চকুত পৰে তেতিয়া ডেফিনেটলি সেইটোতে বুজি পাব পাৰি যে কিবা এটা মানসিক স্বাস্থ্যত ব্যাঘাত জন্মিছে
1: আৰু তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰলৈ নিব লাগিব, নহয় জানো? গতিকে অকল সন্তানক মৰম কৰিলেই নহ'ব, তেওঁলোকৰ প্ৰতিটো কথা তাণ্ড সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। এতিয়া আপুনি কথাৰ মাজতে ক'লে যে খুব বেছি আৱেগিক, যিটো ধৰক কেতিয়াবা আমি দেখোঁ যে কেতিয়াবা শিশু খুব বেছি খঙাল, ধৰক বয় বস্তু দলিয়াই দিছে, ভাঙি দিছে, বা কিছুমান শিশু আকৌ অতি বেছি শান্ত স্বভাৱৰ, দুই ধৰণৰ থাকে, এইবোৰো মানে কিবা মানসিক চাপৰ কাৰণে বা সমস্যাৰ কাৰণে হয় নেকি?
0: সাধাৰণতে ক'বলৈ গ'লে সেইটো একো মানসিক চাপ বুলি ক'ব নোৱাৰি, প্ৰত্যেকজন শিশু বেলেগ হ'ব পাৰে আৰু হয়ো বেলেগ। কিছুমানে ধৰি লওক খুব কথা কৈ ভাল পায়, কিছুমানে ধৰি লওক একদম খুব বেছিকৈ কথা নকয়, ইন্ট্ৰোভাৰ্ট আমি যিটো কওঁ, ধৰি লওক পেৰেণ্টছৰ ওপৰতো ডিপেণ্ড কৰে পেৰেণ্টছ কেনেকুৱা, ধৰি লওক কিছুমান মাকে বেছি কমকৈ কথা কয়, ত' ল'ৰা ছোৱালী তেনেকুৱাই হ'ব। বাট আমি এইটো বুজিব লাগিব যে যদি কিবা এটা এনেকুৱা চেঞ্জ দেখিছোঁ যে আকৌ একেটাই কথা যে ফটককৈ আগতে বোলে খুব হাঁহি ফূৰ্তি কৰি থাকিছিলে, খেলি থাকিছিলে, বা তেতিয়া চাডেনলি মানে শান্ত হৈ গ'ল, একেবাৰে মানে কথাই নকয় আৰু, বা কাৰ লগত মাত বোল নকৰে আৰু বোলে খুব বেছি খঙাল, তেনেকুৱা ক্ষেত্ৰত যে এনেই নৰ্মেলটো খংটো উঠিব, আমাৰো খং উঠে, গতিকে এটা শিশুৰ খং উঠাটো একদম নেচাৰেল কথা হয়, কিন্তু যদি বোলে খংটো ইমানেই বেছি হৈছে যে নিয়ন্ত্ৰণ কৰিবই নোৱাৰে, সৰু সৰু কথাত খং উঠে আৰু আক্ৰমণাত্মক বিহেভিয়াৰ কিছুমান যদি আহে, খুব মাৰপিট কৰে, তেতিয়াও আমি সেইটো বুজিব লাগিব যে কিবা এটা চেঞ্জ এটা হৈছে। আৰু আজিকালি যিটো মই দেখিছো বহুত ক্ষেত্ৰত এনেকুৱা হয় যে সেই মোবাইল গেমছবিলাকৰ লগত আসক্ত হয় ল'ৰা ছোৱালীবোৰ, তাৰপিছতো এনেকুৱা ধৰণৰ হয়, সেইটোও এটা মানসিক ৰোগৰে কিন্তু এটা ইণ্ডিকেটৰ যে কিবা এটা চেঞ্জ দেখিছো, মানে ধৰি লওক গেমতে বেছিকে আসক্তি হৈ গৈছে।
1: আৰু এই মোবাইল গেমৰ কথা যিহেতু ওলালে, এটা কথা মই কওঁ যে যিবোৰ মোবাইল গেম বা ভিডিঅ' গেম আমি শিশুহঁতে বা কৈশোৰসকলে খেলা দেখো, সেইবোৰ খুব আক্ৰমণাত্মক হয়, অলপ হিংসা জড়িত থাকে খেল কিছুমান, তো সেইবোৰে নিশ্চয়কৈ শিশুৰ স্বাস্থ্যত প্ৰভাৱ পেলাব।
0: অফকোৰ্চ, সেইটোৱে স্বাস্থ্য বুলি মানসিক স্বাস্থ্য একদম পেলাব, কাৰণ কিয় সিহঁতে দেখি কি আছে, সেইকাৰণে মানে কি জানে মোবাইল ফোনটো বা গেমটোৱে যে আমি বন্ধ কৰিব লাগিব এনেকুৱা নহয়, আমি মানে তাহাঁতক সীমা নিৰ্ধাৰিত কৰিব লাগিব এটা এটি শিশুক। আৰু আপুনি ধৰি লওক প্ৰথমতে আপুনি একো সীমা নিৰ্ধাৰিত কৰা নাই, বাট আপুনি কৈশোৰ এজনক যদি আপোনাৰ ল'ৰাটো সৰুৰ পৰা একো কৰা নাই, ধৰি লওক আপুনি চাডেনলি যেতিয়া টিনেজ হৈ গ'ল, কৈশোৰ হৈ গ'ল, তেতিয়া আপুনি মানা কৰিলে নহ'ব, এইটো মানে একদম প্ৰথমৰ পৰাই খুব গুৰুত্বপূৰ্ণ দিশ যে মানে কিমান সীমা নিৰ্ধাৰিত কৰিছে নাই
1: সিহঁতে, শিশু অৱস্থাৰ পৰাই কৰিব লাগিব,
0: কিমান ঘণ্টা চাব, যেনেকে আমি ৰুটিন এটা কওঁ ন, আৰু পেৰেণ্টছে ৰুটিনত খুব গুৰুত্ব দিয়ে আৰু খুব গুৰুত্ব দিবলগীয়া কথাও, কিন্তু কথাটো হৈছে সেই ৰুটিনৰ ভিতৰত মানে ডিজিটেল ৰুটিনটো পৰে, ডিজিটেল ৰুটিনটো যদি নাথাকে তাতে, ডিজিটেল ৰুটিন মানে এইটো যে আমি ভাবোঁ কি যে মোবাইলটো বেছিকৈ চাই, মোবাইলটো একেবাৰে বন্ধ, সেইটো সম্ভৱে নহয়, মোবাইলটো চাব বাট সেইটোৰ এটা ডিজিটেল ৰুটিন থাকিব যে কোনখিনি সময়ত চাব, সেইটো আপোনাৰ ৰুটিনৰে এটা পাৰ্ট হ'ব লাগিব মানে। গতিকে মোবাইলৰ হেৰি ক'লে যে আপুনি একদম খুব বেছি ভায়লেণ্ট কিছুমান গেম থাকে,

0: ভালকে থাকে। আৰু ঠিক তেনেকে শিশু ধৰি লওক, প্ৰত্যেকে মোবাইল চাই প্ৰত্যেকে গেম খেলে, কিন্তু চবৰে হয়তো মানসিক ইছ্যু নহ'বও পাৰে, বাট কিছুমানৰ হৈ যাব পাৰে, বুজি পাইছেনে? গতিকে বেলেগ দিশবিলাকো আছেতো, ঘৰত কেনেকুৱা পৰিৱেশ বা স্কুলত কেনেকুৱা পৰিৱেশ বা তাৰ মানে শিশুটিয়ে ভালকে গোটেই যিখিনি আবেগ নিয়ন্ত্ৰণৰ যিখিনি স্কিল থাকে সেইখিনি ডেভেলপ কৰিব পাৰিছেনে নাই। আৰু সেইটোৰো আকৌ বহুত কথা থাকে যে নিজেতো মানে ল'ৰা ছোৱালী আমাক চাই শিকে ন, গতিকে পেৰেণ্টছে সেইটো একচুৱেলি নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব পাৰে নে নোৱাৰে। যদি ধৰি লওক পেৰেণ্টছেও একেটা সুৰতে গালি বা খং কৰি কৰি তাক কয়, তো ডেফিনেটলি শিশুটিয়ে তেনেকেই শিকিব বা সেইটোৱে হ'বগৈ। তো সেই গোটেই দিশবিলাক চাই পেলাইহে আমি ক'ব পাৰিম যে মানে কিবা এটা এইটো মানসিক ৰোগ বা মানসিক স্বাস্থ্যজনিত কিবা এটা ইছ্যু হয় বা মোবাইলৰ কাৰণে হৈছে, সেইটোৱে মানে এটা দিশ
1: এক কথাত আমি কৈ দিব নোৱাৰোঁ।
0: হয় হয়।
1: এতিয়া আপুনি কথা প্ৰসংগতে ক'লে যে আবেগ নিয়ন্ত্ৰণৰ কথা যোনটো, এতিয়া শিশুহঁতক শিকোৱাৰ আগতে আমি নিজে উদাহৰণ হ'ব লাগিব নহয় জানো, কাৰণ আমাক চাইয়ে শিশুহঁতে শিকে, গতিকে আমি কেনেধৰণে আগবাঢ়িম অলপ যদি আপুনি কৈ দিয়ে।
0: সেইটো একচুৱেলি প্ৰথমতেতো আমিয়ে কৰিব লাগে, কাৰণ আমি যিটো মানে উপদেশতকৈ আৰ্হি ভাল বুলি কয়। সেইটো কাৰণে মানে কি জানে, এটা বস্তু যে আমি পেৰেণ্টছ মানে শিশু জন্ম হোৱাৰ আগে এটা প্ৰিপেয়াৰনেছ লাগে, মানে যে এতিয়া পেৰেণ্ট হ'ব গৈ আছোঁ, গতিকে আমি যদি নিজৰ ইম'শ্যনছখিনি যদি আমি ধৰি লওক ভালকে মানে কণ্ট্ৰল বা প্ৰচেছ কৰিব নোৱাৰোঁ, তেতিয়াই ধৰি লওক মানে আমিতো আকৌ খংখিনি আমাৰ শিশুটিৰ ওপৰতে উলিয়াই দিম ন, গতিকে তাৰ কাৰণে আমি নিজে বুজিব লাগিব। ফাৰ্ষ্টৰ ষ্টেপটোৱে হৈছে যে কি, আমি বুজিব লাগিব যে মোৰনো ফিলিংছখিনি কি, মোৰ আবেগখিনিনো কি, আবেগ আবেগ ফিলিংছ ফিলিংছ মানে সেইটো আমি হ'ব, আমাৰ কম উঠিব, দুখো লাগিব। তো আমি ফাৰ্ষ্ট কথা আমি অৱেৰ হোৱাটো খুব দৰকাৰ, এই মুহূৰ্তত আমি কেনেকুৱা ফিল কৰি আছোঁ, আৰু যেতিয়া মই গম পাম তাৰপিছতহে মই প্ৰচেছ কৰিব যাম। গতিকে মই মোৰ নিজৰ ফিলিংখিনিক ফিল হ'বৰ কাৰণে এলাউ কৰিব লাগিব যে ইটছ অ'কে যদি মই এনেকুৱা ফিল কৰি আছোঁ, যদি মোৰ দুখ লাগিছে কিবা এটা কাৰণত, ধৰি লওক মোৰ কিবা এটা আজি দুখ লাগিছে, তো দুখ লাগিব দিম, একো নাই, বাট সেই দুখ লগাটোৰ কাৰণে মই যে কিবা এটা এক্ট কৰিব লাগিব সেইটোতহে মই নিজকে নিয়ন্ত্ৰণ কৰিব লাগে, যে মই একো কৰিবলগীয়া নাই, এইটোত মোৰ লাগিছে যেনেকৈ দুখ লাগিছে এই দুখ লগাখিনিও গুচি যাব, বাট আমি সেইটো নকৰোঁ ন। সেই অৱেৰনেছ
1: কেতিয়াবা এনেকুৱা হৈ যায় ন, খংটো উঠি আছে বেলেগৰ ওপৰত কিন্তু আমি হয়তো আমাৰ ল'ৰা ছোৱালীৰ ওপৰত জাৰি দিওঁ।
0: এক্স্যাক্টলি সেইটোৱে মানে, সেইকাৰণে অৱেৰনেছটো ফাৰ্ষ্ট কথাটোৱে, যদি আমি আবেগ নিয়ন্ত্ৰণ কৰিব লাগে আমি আমাৰ ছেল্ফ অৱেৰ হোৱাটো খুব দৰকাৰ,
1: ছেল্ফ সজাগ হ'ব লাগিব
0: একদম। ছেল্ফ অৱেৰনেছটো এইটোতো লাইফ স্কিল হয়, আজিকালি শিশুক সেইটো ট্ৰেইনিং দিয়া যায়, আমি নিজৰ ল'ৰাটোক বা ছোৱালীটোক ট্ৰেইনিং দিয়াম যদি বেলেগৰ হতুৱাই, তাতকৈ আমি নিজেও জানিব লাগিব। তো প্ৰথম হৈছে অৱেৰনেছ, যে জানক আপোনাৰ নিজে আপুনি কি ফিল কৰি আছে, আৰু ফিল কৰাটো একো বেয়া কথা নহয়, আৰু সেইটোৰ কাৰণে আমি একো কৰিব নালাগে, আমাৰ ফিলিংটোক আমি অৱেৰ হ'লেই অবজাৰ্ভ কৰিলে গুচি যাব এইটো, বাট এবজৰ্ভ কৰিব নালাগে মানে সেইটোতে সোমাই যাব নালাগে। আৰু এইটো মানে আপোনাক মই আজি কৈছোঁ, ধৰি লওক আপুনি কালিৰ পৰা যে এনেকুৱা হৈ যাব এইটো নহয়, এইটো এটা প্ৰেক্টিচ হয়, প্ৰেক্টিচ কৰিব লাগিব,
1: অনুশীলন কৰি
0: থাকিব লাগিব। হয় হয়, অনুশীলন একদম খুবকৈ কৰিব লাগিব। আৰু ছেকেণ্ডলি হৈছে যে নিজৰ কাৰণে অলপ টাইম লোৱাটো, যে আমি হয়তো কিছুমান হোম মেকাৰ থাকিব পাৰে, কিছুমান ধৰি লওক ৱৰ্কিং লেডিজ থাকিব পাৰে, চ' প্ৰত্যেকেই যিমানেই কাম নকৰোঁ কিয় আমি ঘৰতে হওক বা কৰ্মক্ষেত্ৰতে হওক, কিন্তু আমি নিজৰ কাৰণে অলপ সময় লোৱাটো খুব দৰকাৰ, য'ত নেকি আমি অলপ এক্সাৰচাইজ কৰিছোঁ, আমাৰ মানসিক স্বাস্থ্যটোৰ লগত মানে আমাৰ গোটেই শৰীৰটোৱে জড়িত, মন ভালে থাকিলে সুস্থ শৰীৰ থাকিব, আৰু সুস্থ শৰীৰ থাকিলেহে আমাৰ মনটো ভাল থাকিব, গতিকে আমি যেতিয়া এক্সাৰচাইজ কৰিম তেতিয়া আমাৰ কিছুমান এনেকুৱা হৰম'ন নিঃসৰিত হয় যিখিনি আমাক মানসিক স্বাস্থ্যত হেল্প কৰে, গতিকে মানে এণ্ডোফিন ৰিলিজ হয় বুলি কয়, গতিকে আমি যদি অলপ এক্সাৰচাইজ কৰিবৰ কাৰণে অকণমান বেছি নালাগে, হাফ এন আৱাৰো যদি আমি টাইম পাওঁ সেইটো আমাৰ কাৰণে যথেষ্ট, প্লাছ আমি ভালকৈ পানী খাব লাগিব, আমি খাদ্যখিনি ভালকৈ খাব লাগিব নিজৰ কাৰণে, মানে অকল মানে শিশুৰ কাৰণে ভালকৈ খানা বনোৱা নহয়, নিজৰ কাৰণেও কিবা এটা কৰিলে তেতিয়া আমাৰ সেই আত্মসন্তুষ্টিটো আহিব, তেতিয়াও আমাৰ আবেগ নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা হ'ব।
1: হয়, আৰু আমি যেতিয়া নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি শিশুহঁতৰ কাষ চাপিম তেতিয়া নিশ্চয়কৈ আমাৰ মানসিক স্বাস্থ্য ভাল হোৱাৰ লগে লগে শিশুহঁতকো আমি এক সুস্থ মানসিক স্বাস্থ্য দিবাত অৰিহণা যোগাব পাৰিম নহয় জানো। এতিয়া পুনৰ ধৰক শিশুটিলৈ ঘূৰি আহোঁ, শিশুটিক স্কুলত দিয়াৰ লগে লগে কেতিয়াবা পঢ়া শুনাৰ চাপ বা সহপাঠীৰ লগতো আমি তুলনা কৰোঁ ন বহুত অভিভাৱকে, সেইটোৱেও শিশুৰ মানসিক বিকাশত প্ৰভাৱ পেলাই নিশ্চয়।
0: একদম, খুবেই এইটো এটা বিৰাট ইম্পৰ্টেণ্ট কথা, মানে আমাৰ বহুতে এনেকে কৈ দিয়ে ন যে তোমাৰ বন্ধুৱেতো ইমান নম্বৰ পালে তুমিনো কিয় নাপালা, এই কথাটোৱে মানে মই কম মাৰ্কছ পাইছোঁ এইটো ফিল নকৰে, সিহঁতে ফিল কৰে যে মই আৰু কৰিব একোৱেই নোৱাৰিম, প্ৰথম কথাটো তেওঁৰ কনফিডেঞ্চটো ল' হ'ল, তাৰপিছত ধৰি লওক এটা ফিয়াৰ অফ ফেইলিয়াৰ মানে যে বিফলতাৰ কাৰণে এটা ভয় এটা থাকিব সদায়, মানে যে মই আকৌ এনেকুৱা হ'ব, আকৌ মাৰ পৰা শুনিব লাগিব, আকৌ দেউতাৰ পৰা শুনিব লাগিব, সেইটো এটা মানসিক চাপেই হয়, আৰু সেই গোটেই মানসিক চাপটোৰ কাৰণে পঢ়াৰ প্ৰতি আগ্ৰহটো কমি যায় সিহঁতৰ, আৰু লগতে মানে মাহঁতে পঢ়িবও কৈ আছে, এই গোটেই ষ্ট্ৰেছটোৰ কাৰণে তাহাঁতৰ আকৌ মনত একদম পূৰা হতাশা বৃদ্ধি হয়, গতিকে অভিভাৱকৰ এটা বিৰাট ইম্পৰ্টেণ্ট এটা ৰোল আছে এইটোত, যে তুমি আমি স্কুলত পঠাওঁ কিয়, প্ৰথম কথা

0: আমি স্কুলত পঢ়াওঁ সিহঁতে যাতে শিকে, সিহঁতে যাতে নলেজ গেইন কৰে। নম্বৰ পাবলৈ আমি নপঠাওঁ, কিন্তু আমি নিজকে সুধি চাব লাগে একচুৱেলি প্ৰত্যেকজন পেৰেণ্টে, যে মানে আমি সিহঁতক যে পঠিয়াই আছোঁ একচুৱেলি মোৰ গ'লটো কি, যে সিহঁতক আমি কিবা এটা শিকিবলৈ পঠিয়াই আছোঁ নে আমি সিহঁতে যাতে ভাল মাৰ্কছ পায় সেইটো কাৰণে।
1: গতিকে অৱচেতন মনত হয়তো আমাৰ থাকে যে আমি তাহাঁতক জ্ঞান আহৰণৰ কাৰণে পঠিয়াইছোঁ, কিন্তু আমি সন্মুখত বিচাৰি থাকোঁ মাৰ্কছ পাৰ্চেণ্টেজ।
0: হয় হয়, সেইটোতো ভুল কথা। সেইটো কাৰণে সেইকাৰণে কৈছোঁ যে আমি আগতে আমি চেঞ্জ কৰিবই লাগিব আমাৰ সেই মেণ্টেলিটিটো, তেতিয়াহে আমি সঠিকভাৱে কথাটো তাহাঁতক ক'ব পাৰিম। সেইকাৰণে কথাটো হৈছে যে আমি যদি কিমান মাৰ্কছ পাইছ কোনে সি তাতকৈ কম পালি সেইটো কোৱাতকৈ, যদি আমি কওঁ যে তুমি আগৰবাৰতকৈ আমি কিমানখিনিনো শিকিলোঁ আগৰ লাষ্ট পৰীক্ষাত, তোমাৰ নলেজটো কিমান আছিলে আৰু এইবাৰ তুমি কি এডিশ্যনেল নলেজ পালা, যদি আমি সেইটো সুধিব পাৰোঁ, গতিকে এটা সিহঁতে নলেজটো কৈও ভাল পাব আৰু আমাৰ সেইখিনি ধৈৰ্য থাকিব লাগিব। কাৰণ আমি কিন্তু সিহঁতক স্কুলত একচুৱেলি জ্ঞান আহৰণ কৰিবলৈ পঠিয়াই আছো, নম্বৰ পাবলৈ নহয়, সেইটোৱে। আৰু কম্পেয়াৰ কৰাটো খুবেই বেয়া কথা, কম্পেয়াৰ কৰিলে সিহঁতৰ মানসিক স্বাস্থ্যত সাংঘাতিক ধৰণে এটা বেয়া প্ৰভাৱ পৰে, গতিকে কম্পেয়াৰটো একদমেই আমি এইটো পুৰা নিষেধ, মানে এইটো কৰিবই নালাগে, ল'ৰা ছোৱালীক কম্পেয়াৰ কৰিব নালাগে, কিন্তু আমি উল্টা আমি এনেকুৱা ধৰণৰ কিছুমান ৱে দিও সিহঁতক মানে এনকাৰেজ কৰিব পাৰোঁ।
1: হয়, নিশ্চয়কৈ আমাৰ শ্ৰোতাসকলে নিশ্চয় কথাখিনি মন কৰিব যে আমাৰ আজিৰ অতিথি মনস্তত্ববিদ বিনীতা শৰ্মা দাসে বাৰে বাৰে এই কথাত গুৰুত্ব দিছে যে শিশুসকলক তেওঁলোকৰ সহপাঠীৰ সৈতে কেতিয়াও তুলনা কৰিব নালাগে আৰু পৰীক্ষাত নম্বৰ পোৱালৈ কেতিয়াও গুৰুত্ব দিব নালাগে, বৰঞ্চ গুৰুত্ব দিব লাগে তেওঁলোকে কিমান শিকিলে কি শিকিলে সেইটো কথাৰ ওপৰত। এতিয়া উমৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ধৰক আমি শিশুৱে বেয়া কাম কৰিলে বা ভুল কৰিলে বহুতো অভিভাৱকে তাৎক্ষণিক শাস্তি দিয়ে, শাৰীৰিক শাস্তি, সেইটো দিয়া উচিত বুলি আপুনি ক'ব নে কি ক'ব?
0: একদমেই অনুচিত। ফাৰ্ষ্ট কথাটো হৈছে যে আমি শাস্তিটো দিছোঁ কিয়, বহুত ক্ষেত্ৰত দেখা যায় কি হয় যে শিশুটি ধৰি লওক সৰু থাকোঁতে এই দুই বছৰ তিনি বছৰ বা এনেকুৱা বয়সতে যেতিয়া খুব উৎপাত কৰে, পেৰেণ্টছে যদি মানে এটা সামাজিক এটা প্লেচত আছে ধৰি লওক, আৰু সৰু বাচ্চাটো সেইখিনি সময়ত বেয়া কিছুমান আচৰণ কৰে, যেনেকৈ ভৰিটোকে মাৰি দিলে বা কিবা এটা এনেকুৱা কৰিলে, পেৰেণ্টছে এইটোৰ কাৰণে খং নকৰে বা শাস্তি নিদিয়ে যে সেই কিছুমানে দেই কেতিয়াবা এনেকুৱা দেখা যায় যে মানে তোৰ আচৰণটো ভুল হ'ল, বাট শাস্তিটো দিয়াটো কাৰণ কিয়, তেওঁ নিজে লাজ পাই গ'ল সেই পৰিস্থিতিটোত। গতিকে সেনেকুৱা আমি কিহৰ কাৰণে শাস্তি দি আছোঁ, আমাৰ নিজৰ ভয় লাগিছে, দুখ লাগিছে, নে আমি বেলেগৰ ওচৰত লাজ পাইছোঁ, সেইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু ছেকেণ্ড হৈছে শাস্তি মানে কেনেকুৱা ধৰণৰ শাস্তি, যে শাৰীৰিক শাস্তি নেকি, শাৰীৰিক শাস্তি একেবাৰে দিব দৰকাৰ কাৰণে আমি শাস্তি এনেকুৱা যে আমি অপমানো কৰি দিওঁ, আমি খুব বেছিকৈ ল'ৰাটোক মানে বৰ ডিমিনিং কথা কিছুমান কৈ দিওঁ, সিহঁতে মানে অপমান হৈ যায় বেলেগৰ ওচৰত, সেইটো বস্তু এটা সিহঁতৰ কাৰণে বহুত ডাঙৰ, যদিও আমি ট্ৰমা বুলি ক'ব নোৱাৰোঁ, বাট কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হৈছে কেনেকুৱা এটা পৰিস্থিতিত কৈছে ধৰি লওক, সেই কথাটো থাকি যাব পাৰে কেতিয়াবা। গতিকে মানে শাৰীৰিক শাস্তি হওক বা অপমানেই হওক বা ভয় দেখুওৱা বা বেলেগৰ ওচৰত লাজ চাজ দি দিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ শিশুক একদমেই মানে কোনো ধৰণৰ স্বাস্থ্যকৰ উপায় নহয় শিশুক শাস্তি দিয়াৰ। উল্টা মানে সি ল'ৰাটোৱে বা ছোৱালীজনীয়ে শিকিব যে আমি এনেকুৱা ধৰণৰ কিবা কৰিলে মাহঁতৰ পৰা লুকাব লাগে, আচৰণটো ঠিক নহ'লে মানে বিহেভিয়াৰটো তেনেকেই থাকি যাব, খালি আমাৰ আগত নকৰে, ধৰি লওক স্মক কৰাৰ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ কিছুমান আচৰণ যদি আমি বিচাৰিছোঁ যে ল'ৰাটোৱে নকৰক বা ছোৱালীজনী আমাৰ নকৰক, সিহঁতে কি কৰিব মনে মনে কৰি থাকিব, লুকাব তেতিয়া। তাতকৈ আকৌ সেয়াই যে মই কৈছিলোঁ যে সীমা মানে যিটো নিৰ্ধাৰিত কৰা বা বাউণ্ডেৰি ছেট কৰাটো, সেইকাৰণে সেইটো ইম্পৰ্টেণ্ট হয় যে আমি প্ৰথম কথা হৈছে ভুল আচৰণটো আমি সিহঁতক ভুল আচৰণ বুলি ক'বই লাগিব, শিশুটি বেয়া নহয়, শিশুৱে যিটো আচৰণ কৰিছে সেইটোহে বেয়া। আমি নিজে ফাৰ্ষ্টতে সেইটো প্ৰেক্টিছ কৰিব লাগিব যে আমি শিশুটি আৰু শিশুৰ মানে আচৰণ এই দুটা বস্তুক বেলেগে বেলেগে চাব পৰাকৈ আমাৰ কেপাচিটি থাকিব লাগিব, আমি সেইটো তাৰপিছত প্ৰপাৰলি আমি কমিউনিকেট কৰিব লাগিব শিশুৰ লগত যে তোমাৰ এই আচৰণটো ভুল হ'ল, আৰু সীমাটো আমি পিছত কৰাতকৈ আমি যদি আগতেই সীমাটো নিৰ্ধাৰিত কৰোঁ যে তুমি এইটো এইটো কৰিব নোৱাৰা, এইখিনি বস্তু আমাৰ ঘৰত এলাউড নহয়, আৰু কাৰণটো বুজাব লাগিব, এনেই কৈ দিলেও নহ'ব, কাৰণ সিহঁতে লজিকেল হয় বহুত, পৰিণামটো আপুনি বুজাব লাগিব যে কি হ'ব পাৰে সেইটো কৰিলে, আৰু একচুৱেলি আপুনি সেই পৰিণামটো যদি কেতিয়াবা সি বদমাছি কৰিছে কিবা এনেকুৱা, চাপ'জ ডাঙৰক খং কৰিলে কিন্তু তোমাৰ কিবা এটা ধৰি লওক পৰিণাম আপুনি নিজে নিৰ্ধাৰিত কৰিব ধৰি লওক পৰিণামটো যে তুমি কিন্তু এইটো যদি কৰা তেতিয়াহ'লে তোমাৰ লেজাৰ টাইমৰ পৰা আমি অলপমান গুচাই দিম বা কিবা এটা এনেকুৱা, তো সেই বস্তুটো আপুনি সঁচাকৈ তাক সেই কনচিকুৱেঞ্চটো আগতে যদি দিয়ে তেতিয়া শিশুটিৰ এইটো মনত থাকি যাব যে মই যদি এইটো মাহঁতে দিয়া বাউণ্ডেৰিটো যদি মই ক্ৰছ কৰোঁ তেতিয়াহ'লে মই এনেকুৱা এটা কনচিকুৱেঞ্চৰ ফেচ কৰিবলগীয়া হ'ব পাৰে, গতিকে তেতিয়া লাহে লাহে লাহে লাহে শিশুটিয়ে সেইটো বস্তু সৰুৰ পৰাই ডেভেলপ কৰে আৰু তেতিয়া তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ নাহে। কিন্তু আজিকালি দেখা যায় যে কি যে আমি ধৰি লওক নিজে নাজানোৱে ধৰি লওক আমি কি ল'ৰাটোক আমি পিটি আছোঁ খং কৰি আছোঁ, আমি সন্মুখতে তাৰ সন্মুখতে আমি কাজিয়া কৰি আছোঁ ধৰি লওক, গতিকে আমাৰ নিজৰে যদি বাউণ্ডেৰি নাই আমি আমি শিশুটিৰ ওচৰত কি বাউণ্ডেৰি ছেট কৰিম, কথাটো তেনেকুৱা। গতিকে এইটো এটা মানে একদম পৰিৱেশটোৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কথা, মানে আমি গোটেই ঘৰ

0: আচৰণখনৰ এই এটা এটা বস্তু আমি মানে চাব লাগিব। প্ৰথমতে আমাৰ আচৰণটো গম পালো যে এইটো ভুল আচৰণ, তাৰপিছত ধৰি লওক আমি সীমা নিৰ্ধাৰিত কৰিলো, তাৰপিছত ধৰি লওক আমি এটা কনচিকুৱেঞ্চটো আমি দেখালো যে ইয়াৰ পৰিণামটো এনেকুৱা, আৰু তাৰপিছত হৈছে এটা বিকল্প যে কি কৰিব পাৰি। গতিকে এইটো এই গোটেই বস্তুখিনি মেইনটেইন কৰিব লাগিব মানে ঘৰৰ মানুহখিনিয়ে।
1: হয়, আসলে গোটেই প্রক্রিয়াটো মানে সাঙুর খাই আছে গোটেই ঘরোয়া পরিবেশের লগত। এবার আপনার পর জানিব বিচাৰিছো, ধৰক কিছুমান পিতৃ মাতৃ বা অভিভাৱক এনে দেখা যায় তেওঁলোকে মানে অতিমাত্রা শাসন করে লৰা ছোৱালী। এই অতিমাত্রা শাসনে লৰা ছোৱালীৰ আত্মবিশ্বাসত কিবা নেতিবাচক প্রভাব পেলায় নেকি?
0: অফ কোর্স পেলায়। বহুতর ক্ষেত্রে দেখা গৈছে যে সিহঁতৰ এটা ইনার ভয়েস থাকে ন ডাঙৰতে, ধৰি লওক আপুনিও যদি আজি যদি আমি ভাবো যে আপুনি আপোনাৰ মনৰ ভিতৰত আপোনাৰ এটা নিজৰ এটা পাৰ্চেপশ্যন নাই জানো, ছেল্ফ পাৰ্চেপশ্যন মানে আপোনাক লৈ পেলাই ধাৰণা যিটো আপোনাৰ নিজৰ, সেইটো যদি আমি চাওঁ ন ভালকৈ যদি ভাবিব যাওঁ আমাৰ নিজতকৈ মানে এইটো বেলেগৰ যিটো আমাক লৈ ধাৰণা সেইটোৱে কিন্তু আমাৰ ইনাৰ ভইচ হৈ যায়। ভাবকচোন আপুনি কথাটো অলপমান, যে আজি মই যদি ভাবোঁ যে মই কি হয়, মোৰ ভেলিউজ কি, মই কেনেকুৱা, তেতিয়া মই যদি ভাবোঁ যে অমুক চবেই ভাল বুলি ভাবে, মোক চবেই মানে মৰম কৰে আৰু মোক এনেকৈ এনেকৈ মোক ভাবে যে মই বহুত কাইণ্ড হয়, সেইটো মোৰ আজি মোৰ বয়স হিচাপে হয়তো বেলেগ হ'ব পাৰে। বাট এটা শিশুৰ তেনেকুৱাই যে আমি যদি এনি টাইম যদি আমি শিশুটিক কৈ থাকোঁ যে তই নোৱাৰ, এই ইয়াৰ দ্বাৰা নহয়, ই একো কাম নকৰে, ই মহা দুষ্ট, মানে খালি কথা নুশুনে, ই আজিকালি কথাই নুশুনে কাৰো, খালি দৌৰি থাকে, এইটো কৰে সেইটো কৰে সেইটো কৰে, তেতিয়া মানে কি হয় আমাৰ তেনেকৈ তাৰ আচৰণবোৰ কণ্ডিশ্যন হৈ যায় আৰু তাৰ সেইটো ইনাৰ ভইচ যে মইতো নোৱাৰিমেই, মইতো নাজানোৱেই, মই এনেকুৱাই, বুজি পাইছেনে? কেতিয়াবাতো এটাটো আত্মবিশ্বাসত হ'ব পাৰে গণ্ডগোল, আৰু ছেকেণ্ডলি কিছুমানৰ আকৌ কি হয় যে মইতো এনেকুৱাই, গতিকে মানে সেইটোও একচেপ্টেঞ্চো আহি যায় বহুতৰে
1: আৰু নিজকে শুধৰাবলৈ চেষ্টা নকৰে,
0: তেতিয়া আকৌ সেইটো হৈ যাব পাৰে ন। গতিকে সেইটো বহুত ইম্পৰ্টেণ্ট যে আমি ল'ৰাটোক আমি বা ছোৱালীজনীক আমি কি কৈ আছো, আনকি আমি ল'ৰাটোক ছোৱালীজনীক এজ এ হোল এজ এ পাৰ্চনটো সি ভালেই হয় বা ছোৱালীজনীও ভালেই হয়, বাট আমি আচৰণটোক সেইকাৰণে ক'ব লাগিব, আনকি ভাল আচৰণ কৰিলেও সেইকাৰণে আচৰণটোক ভাল বুলি ক'ব লাগিব, বুজিছেনে কথাটো? যদি সি যদি ঘৰৰ কাম চাম কৰি আছে তেতিয়াহ'লে আমি ক'ব লাগিব ই এটা বৰ ভাল ল'ৰা, এইটোতকৈ সেইটো সেনেকৈ কোৱাতকৈ অঁ এইটো তুমি বহুত ভাল কাম কৰিলা দেই, বুজি পাইছানে সেই ডিফাৰেঞ্চটো, কামটো মানে কি কৰিছে আচৰণটোক প্ৰশংসা ক'ব লাগিব, ধৰি লওক সেইটো ভালেই হয় এনেই, সেনেকুৱা ধৰণৰ যদি আমি কৰোঁ। গতিকে খুব শাসন গৱেষণা মতেও কোৱা যায় যে এইটো ইমান একেবাৰে এক্সট্ৰিম শাসনটো ভাল নহয়, অ শাসন আৰু মৰম দুটা বস্তু কমপ্লিটলি বেলেঞ্চড হৈ থাকিব লাগিব, মৰমো এক্সট্ৰিমটো
1: গুৰুত্বপূৰ্ণ
0: আৰু শাসনটো লাগিব, কাৰণ একেবাৰে শাসন নহ'লেও অনুশাসন মানে নহ'লেও কিন্তু প্ৰব্লেম হৈ যায়, তো দুটাও একদম বেলেঞ্চড ৱেত চলাব লাগিব তাৰমানে।
1: হয়, তাৰমানে আপুনি ক'ব বিচাৰিছে যে মৰমো কৰিব লাগিব শাসনো কৰিব লাগিব, কিন্তু মৰম বা শাসন কোনোটোৱেই যাতে মাত্ৰা চেৰাই নাযায়, নহয় জানো?
2: এতিয়া শিশুৰ মানসিক স্বাস্থ্যত আমাৰ কেনেধৰণৰ কাম, সেই কথা আপুনি মাজে মাজে যদিও কৈ গ'লে, তথাপিও আমি শেষত আকৌ জানিব বিচাৰিম যে পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব কি হ'ব এটি শিশুৰ মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰখাত।
0: হয়, প্ৰথম কথা যে অভিভাৱকৰ মূল দায়িত্ব হৈছে শিশুসকলক এটা নিৰাপদ পৰিৱেশ দিয়া, য'ত নেকি শিশুটিয়ে সঁচাকৈ খুব বেছি মৰম ফিল কৰে আৰু লগতে মানে ছেফ ফিল কৰে। ছেফ ফিল কৰে বুলি কওঁতে আকৌ এইটো সিহঁতে ভুল এটা কৰিও আহি পেলাই আমাক ক'ব পাৰে, সেইটো পৰিৱেশ বহু ক্ষেত্ৰত আমি আমাৰ মানে পেৰেণ্টছ হিচাপে আমাৰ সফলতাটো আমি সেনেকৈ চাব লাগিব যে আমাৰ শিশুটোৱে যদি আমাক অকল তাহাঁতৰ সফলতাখিনি ক'বলৈ বুলিয়েই নহয় সিহঁতৰ বিফলতাখিনিও যাতে আহি পেলাই আমাৰ আগত কয়, তেতিয়াহে কিন্তু এইটো এগৰাকী পেৰেণ্টৰ মানে সেইটো এটা সফলতা হয় মানে। গতিকে সেইটো এটা কথা, আৰু লগতে শিশুটিৰ এইখিনি কথা খুবেই গুৰুত্বপূৰ্ণ, শিশুটিৰ কথাখিনি একদম কোনো ধৰণৰ বিচাৰ নকৰাকৈ শুনিব পৰাটো আমাৰ প্ৰত্যেকজন পেৰেণ্টছৰে এটা বিৰাট ডাঙৰ এটা গুৰুত্বপূৰ্ণ এটা দায়িত্ব, আৰু ভুল কৰিলে যাতে অপমান নকৰে এইটো ভাবিব লাগিব যে এটা শিশুৱে ভুলটো কৰিব, আমি মানুহে আমিও ভুল কৰোঁ, গতিকে যাতে আমি সুযোগ এটা দিওঁ আৰু তেতিয়াহে তাহাঁতে নিজৰ বেটাৰমেণ্ট কৰিবৰ কাৰণে সিহঁতৰো এটা হেৰি থাকিব। আৰু লগতে কিছুমান ক্ষেত্ৰত আমাৰ অনুশাসন খুব জৰুৰী থাকে, যেনেকে টোপনিৰ ক্ষেত্ৰত কিন্তু এইটো নিয়ম থাকিব লাগিব যে ইমানটা বজাত আমি শুবই লাগিব, গতিকে নিয়মিত টোপনি হওক বা পুষ্টিকৰ খাদ্য আৰু যাতে শাৰীৰিক খেলটো পেৰেণ্টছে নিশ্চিত কৰাটো খুব ইম্পৰ্টেণ্ট কথা হয়, আৰু লগতে মোবাইল ফোন চোৱাৰো এটা সুস্থ সীমা থকা দৰকাৰ, গতিকে সেইটো কিন্তু নিয়মটো পেৰেণ্টছে একদম সোনকালৰ পৰা স্থাপন কৰিব লাগে। আৰু লগতে শিশুৰ নম্বৰ কথাটো আমি ভাবিব লাগে, কিমান নম্বৰ পাইছে সেইটো নাভাবি পেলাই যাতে আমি সফলতাখিনিক লাগ লওঁ, আৰু বেলেগৰ লগত যাতে আমি তুলনা নকৰোঁ, আপুনি অলৰেডি কৈছে, আৰু শিশুৰ অনুভূতিবিলাকক মানে আমি যদি সিহঁতে কিবা আমাক ক'ব আহিছে দুখ লগা কথা এটা, জানানে আজি মোৰ এনেকুৱা হ'ল, ফ্ৰেণ্ডে মোক এনেকুৱা বহুত বেয়াকৈ ক'লে, আমি যাতে সেইটো মানে এই কিনো তুমি সৰু সৰু কথাত লাগি থাকা, হ'ব দিয়া কিন্তু এনেকুৱা ক'বই নহয়, তুমি কি সদায় মন বেয়া লাগি থাকি বেয়া

0: কৰিবা নেকি যোনে যি ক'লেও, সেইটো নকৈ পেলাই আমি সেই কথাখিনি পিছত অলপমান ইতিবাচক হিচাপেও আমি সিহঁতক বুজাব পাৰোঁ, কিন্তু সেই মুহূৰ্তত আমি যাতে ভেলিডেশ্যন দিওঁ, আমি যাতে কথাটো শুনো আৰু আমি সঁচাকৈ যাতে বুজোঁ শিশুটিৰ কথাটো, আৰু যাতে শিশুটিৰ মনলৈ এইটো ভাৱ আহে যে মোক মায়ে বুজে, এটলিষ্ট মাক ক'লে মায়ে বুজিব। কাৰণ মোৰ তাত যিমান আহে ল'ৰা ছোৱালী সকলোৱে খালী এইটোৱেই তাহাঁতৰ কমপ্লেইন যে মই কৈ লাভ নাই কাৰণ মাহঁতে নুবুজে। আৰু লগতে পেৰেণ্টছৰ আৰু এটা ডাঙৰ এটা দায়িত্ব হৈছে কি যে মতভেদ চবৰে থাকে, চবৰে কাজিয়া পেচাল থাকে আমাৰ ঘৰত, কিন্তু যাতে শিশুৰ আগত আমি যিমান পাৰোঁ আমি যাতে সেইটো আমি নেদেখাওঁ, অত্যাধিক সংঘাতৰ আমি যাতে সিহঁতে দেখা নাপায়, আৰু লগতে সেই পৰিস্থিতিটোৱে যাতে নহয় সেইটোৰ ওপৰত যাতে কাম কৰে, সেনেকুৱা যদি কিবা হৈছে তেওঁলোকে নিজৰ ৰিলেশ্যনশ্বিপৰ ওপৰত যাতে কাম কৰে। আৰু যদি কিবা কথাত শিশুটিৰ যিখিনি মানসিক স্বাস্থ্যৰ মই কথা ক'লোঁ আজি, যেনেকৈ ব্যাঘাত জন্মিলে যিখিনি চেঞ্জ হ'ব পাৰে বিহেভিয়াৰেল, যেনেকৈ বেছিকৈ খং উঠা, টোপনি নহা, খুব বেছি ভয়ত থকা, এনেকুৱা ধৰণৰ যদি কিবা প্ৰব্লেম খুব বেছিকৈ দেখিছে এসপ্তাহ বা দুই সপ্তাহতকৈ বেছি হৈ গৈছে, তেতিয়া কিন্তু প্ৰফেশ্যনেল হেল্প ল'বলৈ যাতে আগবাঢ়ি আহে প্ৰত্যেকজন অভিভাৱকে, সেইটো খুবেই গুৰুত্বপূৰ্ণ কথা। প্ৰত্যেকে আমি এইটো বস্তু বুজিব লাগিব যে আমি হিউমেন বিং হয়, আমি মানুহে হয়, আৰু যেনেকৈ আমাৰ যিকোনো শাৰীৰিক ৰোগ হ'ব পাৰে আমাৰ মানসিক অসুস্থতাও দেখা দিব পাৰে। হয়,
1: গতিকে তাৰ চিকিৎসা আমি ল'ব লাগিব, নহয় জানো, চিকিৎসা ল'ব লাগিব। আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে এই যে আপুনি ক'লে যে ভাল কথাটো যিদৰে সন্তানে আহি মাকৰ বা দেউতাকৰ আগত ক'ব, তেনেকৈ বেয়াটো ক'ব আগবাঢ়ি আহিব লাগে, কিন্তু কৈশোৰকালৰ টিনেজাৰসকলৰ এটা সমস্যা দেখা যায়, তেওঁলোকে কথা অলপ লুকুৱাব বিচাৰে। এতিয়া সেই তেওঁলোকৰ পৰা কথাটো ওলোৱাৰ কিবা
2: এগৰাকী মাক হিচাপে মই সুধিছোঁ, তাৰমানে আগতে খুব কথা কৈ আছিলে স্কুলত যি হৈছিল বা বাহিৰত যিয়ে হয় আহি পেলাই সন্তানজনে কয়, কিন্তু যেই তেওঁ কৈশোৰকাল প্ৰাপ্ত কৰিলে কয়, এতিয়াও কথা কয় কিন্তু বহুতো কথা লুকুৱাইও ৰাখে। এতিয়া সেই কথাবোৰ মাক দেউতাক হিচাপে বা অভিভাৱক হিচাপে আমি কেনেকৈ জানিম বা জানিবলৈ আমি কি পন্থা হাতত ল'ম?
0: এইটো এটা বিৰাট ডাঙৰ এটা কথা দেই, মানে বহুতো এনেকুৱা হয় যে সেই ডেভেলপমেণ্টটো মানে টিনেজৰ আগত ল'ৰা ছোৱালীয়ে চব মাক বাপেকক কয়, মাক দেউতাকক কয়, বা ধৰি লওক আহে মাক দেউতাকক বেছি সময় বিচাৰে, কিন্তু টিনেজৰ এইটো এটা নৰ্মেল এটা ডেভেলপমেণ্টৰে পাৰ্ট হয় য'ত নেকি সিহঁতে অকণমান সুকীয়াকৈ থাকিব বিচাৰে বা সিহঁতৰ অকণমান প্ৰাইভেচি সিহঁতে বিচাৰে, আৰু সেইটো প্ৰাইভেচি দিবও লাগিব। কিছুমান কথা তাহাঁতে নক'বই আমাক, উপায় নাই, গতিকে সেইটোতো আমি এজ পেৰেণ্টছ আমি বুজিব লাগিব যে কোনখিনি মানে আমি চকুটো দিবই লাগিব ধৰি লওক, কিন্তু আমি বৰ বেছিকৈ সিহঁতৰ পাৰ্চনেল স্পেচতো যাব দৰকাৰ নাই, বাট আমি যেতিয়া পৰিৱেশটো দিম তেতিয়া সিহঁতে নিজে আমাক ক'ব যদি সিহঁতে কিবা বিপদৰ সন্মুখীন হৈছে বা যদি সিহঁতে খুব বেছি মানসিক চাপত ভুগিছে, তেতিয়া কিন্তু আমি যদি পৰিৱেশটো যদি আমাৰ নন জাজমেণ্টেল হয় তেতিয়া সিহঁতে চিয়'ৰ আহি পেলাই ক'বই আমি তোমাৰ ছাপৰ্টত আছোঁ তুমি যিয়ে নকৰা কিয়, সেই বস্তুটো সিহঁতে ফিল কৰিব লাগিব। বাট নৰ্মেল যিখিনি সিহঁতে কথা লুকাব বিচাৰে বা সিহঁতে অকণমান স্পেচ বিচাৰে, প্ৰাইভেচি বিচাৰে টিনেজত, সেইটো কিন্তু একদম নৰ্মেল হয়, সেইটো আমিও বুজিব লাগিব যে এইখিনিতো লাগিবই সিহঁতক অলপ দিবলৈ প্ৰাইভেচি।
1: হয়, বিনীতা শৰ্মা দাস, বহুত ধন্যবাদ, আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু শিশুৰ মানসিক স্বাস্থ্য আৰু অভিভাৱকৰ কৰণীয় এই সম্পৰ্কে বহুতো কথাই আমাক জনালে। আজিলৈ আপোনাৰ পৰা বিদায় লওঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে মনস্তত্ত্ববিদ বিনীতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ শিশুৰ মানসিক স্বাস্থ্য আৰু অভিভাৱকৰ কৰণীয় শুনিলে। আশা কৰোঁ আমাৰ আজিৰ এই অনুষ্ঠানটিৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে।

0: on the transformation of Indian agriculture. The article highlights Prime Minister Modi's 25-year journey from Gujarat's agrarian transformation to a broader transformation of Indian agriculture, shows how better irrigation, reliable power, rural roads, technology and market access helped farmers increase productivity and income. And benchmark domestic equity indices were trading around 0.4% lower during afternoon session today. Sensex slipped 241 points to 72,827, while Nifty lost 117 points to 22,659 when reports last came in. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে আধুনিকীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকললৈ নিবেদন কৰা হৈছে কৰবী হাজৰিকাৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা মনোৰঞ্জন বৰুৱাৰ।

শ্ৰোতাসকলে কৰবী হাজৰিকাৰ কণ্ঠত মনোৰঞ্জন বৰুৱা আৰু প্ৰফুল্ল পাঠক ৰচিত আধুনিকীৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে বিপুল চন্দ্ৰনাথ আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: এনেতে পায়ে
1: আ কোকালটো ঢলা হৰৰ ডুম্বৰু
0: আৰু উৰু
1: আ আঠুৰ গিলা দুটা ঢলা
0: সুবৰ্ণৰ হপুৰা
1: আ সুবৰ্ণৰ ঘিলা বুলি ঢলা
0: এনেতে ধুই ধুই
1: আ আকৌ পুনৰবাৰ বেফুলাই এতিয়া কি কৰে
0: এনেতে আহি আহি।

0: ভগৱতীক সুমন কৰি জাতোপলাত পৰিণত কৰিছি আৰু টোপলিটো মাথাত তুলি লৈ
1: মা ভগৱতীক।

শ্ৰোতাসকলে ইমানপুৰে বিপুল চন্দ্ৰ নাথ আৰু সংগীতসকলৰ কণ্ঠৰ উজাপালেই শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জয় হৰিদাসৰ পৰিচালনাত সুৰ সমলয়।

0: শ্রোতাসকলে জয় হৰিদাসৰ পৰিচালনাত সুৰ সমলে শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। আজি বিশ্ব কপাহ দিৱস। এই উপলক্ষে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কপাহ খেতিৰ সৈতে জড়িত কৃষকসকলক শুভেচ্ছা জনায় আৰু বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজত বৰ্ধিত মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট 25 বেচিছ পইণ্ট বৃদ্ধিৰে 5.5% কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁ আজি পুৱা শ্ৰীবিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা 140 কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 25 বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে বৃহৎ সম্পত্তি। শ্ৰীমোদীয়ে দেশৰ বাবে বৃহৎ লক্ষ্য নিৰ্ধাৰণৰ এয়াই সময় বুলি উল্লেখ কৰে। জনসাধাৰণৰ এই অবিচল বিশ্বাস আৰু সমৰ্থন তেওঁৰ সমগ্ৰ ৰাজনৈতিক যাত্ৰাৰ বৈশিষ্ট্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ নীতিয়ে জনসাধাৰণৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে।
2: हमें भारत के सामर्थ्य को कभी भी कम नहीं आंकना है। भारत ने रिन्यूएबल एनर्जी के क्षेत्र में अपने संकल्पों को दुनिया के सामने रखा, तब भी भारत पर अविश्वास करने वाले बहुत थे, लेकिन भारत ने तय समय से पहले ही वो लक्ष्य हासिल किया। ऐसा करने वाला भारत G20 का इकलौता देश है। विकसित भारत का हमारा सपना भी है, हमारा संकल्प भी है और उस पूरा करने का हमारे पास सामर्थ्य भी है।
1: শ্ৰীমোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে। পূৰ্বে আমদানি বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱাৰ বিপৰীতে বৰ্তমান ভাৰতে নতুন ৰপ্তানি অভিলেখ গঢ়িছে। তেওঁ কয় যে ভাৰতে পূৰ্বে নিজৰ প্ৰয়োজনৰ বাবে মোবাইল ফোন আমদানি কৰিছিল, কিন্তু বৰ্তমান ভাৰতত নিৰ্মিত মোবাইল ফোনে গোলকীয় বজাৰত শক্তিশালী স্থিতি লাভ কৰিছে। শ্ৰীমোদীয়ে কৃষিক ভাৰতৰ ৰূপান্তৰৰ আন এটা উল্লেখনীয় উদাহৰণ বুলি প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ পাছত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 2015-2025ৰ দশকত দেশ সৰ্বাধিক কৃষিজাত বিকাশৰ সাক্ষী হৈছে। স্পষ্ট অভিপ্ৰায় আৰু সুপৰিকল্পিত নীতিৰ জৰিয়তে এনেধৰণৰ পৰিৱৰ্তন সম্ভৱ বুলি তেওঁ উল্লেখ কৰে।
2: सबका साथ सबका विकास, यही मेरे लिए सुशासन का आधार रहा है। समस्या सबकी है तो समाधान भी सबके लिए होना चाहिए, और इसलिए हमने सुशासन को सैचुरेशन से जोड़ा। सैचुरेशन यानी हर लाभार्थी जुड़े, कोई पात्र छूटे नहीं, कोई हकदार पीछे रहे नहीं और किसी के हक पर कोई डाका न डाल सके।
1: প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সময়ত তেওঁ কেতিয়াও এনেধৰণৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ কল্পনা কৰা নাছিল। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ মুৰববী হিচাপে নিৰন্তৰ সেৱা আগবঢ়োৱাৰ আজি 25 বছৰ সম্পূৰ্ণ হ'ল। প্ৰধানমন্ত্ৰী মোদীয়ে গণতন্ত্ৰৰ ওপৰত অপৰিসীম বিশ্বাস ৰখা দেশৰ জনসাধাৰণ, দল তথা সকলো ৰাজনৈতিক সহযোগীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাক তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লৈছে আৰু ৰাজনীতিক দেশসেৱা হিচাপে মানি আহিছে। তেওঁ প্ৰধানমন্ত্ৰীক 25 বছৰীয়া বিৰামহীন দেশসেৱাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাক মুখ্য কৰি চৰকাৰী আঁচনিসমূহ গঠন আৰু ৰূপায়ণ

0: সমূহ গ্ৰহণ আৰু ৰূপায়ণ কৰিছে। বিগত 25 বছৰত তেওঁ 140 কোটি ভাৰতীয়ৰ জীৱনলৈ উন্নয়ন, বিশ্বাস আৰু আত্মসন্মান অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি শ্ৰীনবীনে উল্লেখ কৰে। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে গোলকীয় প্ৰত্যাহ্বান স্বত্তেও প্ৰধানমন্ত্ৰী মোদীয়ে সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰি আহিছে। শ্ৰীনবীনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহৰ, বিশেষকৈ শৌচাগাৰ নিৰ্মাণ আৰু উজ্জ্বলা আঁচনিৰ প্ৰশংসা কৰি কয় যে এনেধৰণৰ ব্যৱস্থাই মহিলাৰ নিৰাপত্তা, মৰ্যাদা আৰু আত্মসন্মান বৃদ্ধি কৰিছে।
1: जब किसी व्यक्ति के साथ उनकी सोच, उनकी दृष्टि 140 करोड़ लोगों का संकल्प बन जाता है तो वो एक सामूहिक स्वप्न बनता है। जो आधुनिक भारत के शिल्पकार हैं, वही विकसित भारत 2047 के सूत्रधार हैं। इस संकल्प को पूरा करने के लिए आपके देश के लोगों को शक्ति की सप्तधारा का रोड मैप दिया है।
0: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প সভাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতাকৰ্মীসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱালৈ কৰা এই যাত্ৰাত ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ, সুপ্ৰশাসন আৰু জনকল্যাণৰ প্ৰতীকৰূপে চিহ্নিত হৈছে। শ্ৰীবিৰলাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2010 চনত গুজৰাটত গ্ৰহণ কৰা সংবিধান গৌৰৱ যাত্ৰা আৰু 2015ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰি অহা সংবিধান দিৱসৰ জৰিয়তে সংবিধানৰ সন্মান আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ মৰ্যাদা বৃদ্ধিৰ বাবে নিৰলসভাৱে প্ৰচেষ্টা চলাই আহিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্বত দেশে শক্তিশালী আৰু আত্মসন্মান লাভ কৰাৰ লগতে গোলকীয় মঞ্চত প্ৰতিষ্ঠিত হৈছে। অধ্যক্ষ শ্ৰীবিৰলাই প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সক্ৰিয় জীৱন কামনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰ দিনটোক সোণালী আৰু ঐতিহাসিক বুলি অভিহিত কৰে। গুৰুগ্ৰামত আজি বিকশিত ভাৰত সংকল্প সভা সেৱা জ্যোতি যাত্ৰাত দিয়া ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ, নক্সালবাদ নিৰ্মূল আৰু দেশৰ আন্তঃগাঁথনি সৰ্বোত্তম পৰ্যায়লৈ উন্নীত হোৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য সাধন হৈছে। তেওঁ কয় যে আজি এই অভিযানৰ অংশ হিচাপে জোৰ সমদল উলিওৱা হ'ব আৰু সেৱা জ্যোতি যাত্ৰা শীৰ্ষক এই কাৰ্যসূচীত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে অংশ ল'ব। শ্ৰীশ্বাহে অধিক সংখ্যক লোকক এই কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনায়। আজি বিশ্ব কপাহ দিৱস। গোলকীয় অৰ্থনীতি, সামাজিক আৰু পৰিৱেশত কপাহৰ গুৰুত্বৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি প্ৰতিবছৰে 7 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে কটন ফৰ গুড, বিল্ডিং প্ৰস্পাৰিটি থ্ৰু ট্ৰেড ট্ৰান্সফৰ্মেশ্যন এণ্ড পাৰ্টনাৰশ্বিপ। এটা ভিডিঅ' বাৰ্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে এই খণ্ডৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকীকে কপাহ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই দিৱসৰ জৰিয়তে কপাহ খেতিয়কসকলক সন্মান জনোৱা হয়। কপাহৰ কৃষিকাৰ্যৰে কৃষকসকলে বিভিন্ন খণ্ডত, বিশেষকৈ সূতা মিল, বস্ত্ৰ উৎপাদন গোট আৰু বস্ত্ৰ কাৰখানাসমূহত সংস্থাপনৰ সৃষ্টি কৰিছে। তেওঁ কয় যে দেশৰ 60 লাখ খেতিয়ক কপাহ উৎপাদনৰ ক্ষেত্ৰখনত নিয়োজিত হৈ আছে। একেদৰে হস্তশিল্পজাত উদ্যোগত অসংখ্য ক্ষুদ্ৰ উদ্যোগী জড়িত হৈ থকাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ দেশত বিক্ৰী হোৱাৰ লগতে বিদেশলৈও ৰপ্তানি কৰা হয়। বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজত বৰ্ধিত মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' ৰেট 25 বেচিছ পইণ্ট বৃদ্ধিৰে 5.5% কৰিছে। দুমহীয়া মুদ্ৰানীতি ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতভাৱে ৰেপ' ৰেট বৃদ্ধিৰ সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে 2023 চনৰ ফেব্ৰুৱাৰীত ৰেপ' ৰেট 6.5% বৃদ্ধি কৰা হৈছিল বুলি গৱৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। আজি বিশ্ব কপাহ দিৱস। এই উপলক্ষে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কপাহ খেতিৰ সৈতে জড়িত কৃষকসকলক শুভেচ্ছা জনায় আৰু বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজত বৰ্ধিত মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ

0: বেংকে ৰেপ ৰেট 25 বেচিছ পইণ্ট বৃদ্ধিৰে 5.5% কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে দীপিকা দাসৰ কণ্ঠৰ লোকগীত।

0: होकर इसे 5.5% किया। नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में आज मूसलाधार वर्षा की संभावना। इसके साथ ही दोपहर समाचार का ये अंक समाप्त हुआ। नमस्कार।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ। লগতে আমাৰ অনুষ্ঠান নিউজন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়াবলৈ লোৱা হৈছে পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: জাতীয় সংগীতৰ অনুষ্ঠান শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে। তেওঁ কয় যে আজি আৰম্ভ কৰা সেৱা জ্যোতি কলহ যাত্ৰাই সেৱা সংকল্প আৰু বিকশিত ভাৰতৰ বাৰ্তা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ কঢ়িয়াই নিব। অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
2: মোদী ডাঙৰীয়াৰ এই বিকাশৰ কৰ্মযজ্ঞ আটাইতকৈ যদি সুস্পষ্ট প্ৰভাৱ কোনোবা প্ৰদেশত দেখা পোৱা যায় সেই প্ৰদেশখনৰ নাম হৈছে অসম। মোদী ডাঙৰীয়াই 2016 চনত যেতিয়া প্ৰথম অসমত বিজেপিৰ চৰকাৰ হৈছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিল, তেতিয়া প্ৰথমবাৰ তেখেতে কৈছিল এ ফৰ আসাম। আমি তেতিয়া কোনেও বুজি পোৱা নাছিলো যে এ ফৰ আসাম মানে কি, কিন্তু আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি যি প্ৰগতি দেখিছো, আজি আমি যি বিকাশ দেখিছো, সি আমাক আকৌ এবাৰ প্ৰতীয়মান কৰে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এ ফৰ আসামৰ ভৱিষ্যৎবাণী কৰিছিল, আজি যেন সি বাস্তৱত ৰূপায়িত হবলৈ আগবাঢ়িছে, তাক আজি আমি সকলোৱে দেখা পাইছো।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় খনিকৰ খেলপথাৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভা সেৱা জ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ দীঘল পৰিক্ৰমাই ৰাষ্ট্ৰসেৱাৰ অনন্য অধ্যায়ৰ ৰূপ লৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টি সামৰি আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাসকলে অংশ লয়। ইপিনে তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত জ্যোতি কলহযাত্ৰাত মন্ত্ৰী অশোক সিংহল আৰু শিৱসাগৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে অংশ লয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বৰগোহাঁয়ে দিখৌ নৈ সমীপৰ মথাউৰি নথকা অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বাবে 112 কোটি টকাৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অনলাইন সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাট পুৰকায়স্থকে ধৰি

0: সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ জিলাৰ সোণাৰীত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা জ্যোতি কলহ যাত্ৰা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়াকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। একেদৰে তামোলপুৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশ লৈ প্ৰধানমন্ত্ৰীৰ 25 বছৰীয়া নিঃস্বাৰ্থ সেৱা সন্দৰ্ভত আলোকপাত কৰে। বিশ্বনাথ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক উৎপল বৰা আৰু পল্লৱ লোচন দাসে অংশগ্ৰহণ কৰে। ইপিনে চিৰাঙৰ কাজলগাঁৱত আয়োজিত কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লয়। কাৰ্বি আংলং জিলাৰ হামৰেণত আয়োজিত সেৱাজ্যোতি কলহ যাত্ৰাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাউল কঢ়িয়াই অনা কলহসমূহ প্ৰতিটো বিধানসভা সমষ্টি, পৰিষদীয় সমষ্টি আৰু মণ্ডল কাৰ্যালয়লৈ লৈ যোৱা হয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষক কেন্দ্ৰিক কৰি তোলাৰ লগতে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান IFPRIৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, বানপানীৰ সৈতে অভিযোজন, গ্ৰাম্য জীৱিকাৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমৰ ধানভিত্তিক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে চাহ, উদ্যান শস্য, পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি উচ্চ মূল্যৰ কৃষিজাত সামগ্ৰীৰ শৃংখল গঢ়ি তোলা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো এই চুক্তিয়ে উপকৃত কৰিব বুলি শ্ৰীহাজৰিকাই কয়। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সচিব পি নন্দকুমাৰ, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ডঃ অবিনাশ কিশোৰ আৰু ডঃ দেৱেশ্বৰয়ৰ উপৰি প্ৰতিষ্ঠানটোৰ বিত্ত প্ৰশাসনৰ মুৰববী জ্যোৎস্না দুৱাও উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়োৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 7 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ

কিলোহাৰ্টছ 1125 FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো, প্ৰতীক্ষা খনিকৰ, নৱজিৎ ৰাভা, ট্ৰেন্সমিটাৰত সমীৰ নাৰ্জাৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত অজিত চক্ৰৱৰ্তীৰ সৈতে, প্ৰচাৰণ কক্ষত মই আছোঁ চিত্ৰমণি বড়ো।

গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰো অধিকাৰ আমাৰ নাই। হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল, বিবেকেই জীৱনৰ গুপ্ত আদালত।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ মোৰ কথা অনুষ্ঠানত টুটুমণি বৰাৰ বস্ত্ৰশিল্পৰ ওপৰত তেওঁৰ অনুভৱ শুনকচোন।
1: অসমীয়া নাৰীয়ে তাঁতৰ শালত সপোন ৰচিব জানে, সেয়ে মঞ্জুস্না বাইদেৱে সুৰৰে নিগৰুৱা এফাকি গীতৰে প্ৰকাশ কৰোঁ তাঁতৰ।

বৰ্তমান আগৰ দৰে আজিৰ পৰা প্ৰায় 50 দশকৰ আগতে প্ৰতি ঘৰে ঘৰে একোখন তাঁতৰ শাল আছিল আৰু প্ৰতি ঘৰতে তিৰোতা মানুহে ঘৰতে তৈয়াৰ কৰা বস্ত্ৰ পৰিধান কৰিছিল। পুৰণি কালত নাৰীয়ে স্বামীজনক যুদ্ধলৈ যাবলৈ যুদ্ধজয়ৰ কামনাৰে আগৰাতি সূতা কাটি কবচ কাপোৰ বৈ দিছিল। বিহুৰ সময়ত মাতৃ বা জ্যেষ্ঠাগৰাকীয়ে

0: ইঙ্গিত লবলৈ বিহুৱান বৈ দিছিল। প্ৰেমিকাই প্ৰেমিকক গামোচা দি প্ৰেম নিবেদন কৰিছিল। কিন্তু বৰ্তমান দুৰ্ভাগ্যজনক নৱপ্ৰজন্মই বিদেশী বস্ত্ৰ পৰিধান কৰাৰ লগে লগে স্থানীয়ভাৱে গঢ়ি উঠা উদ্যোগসমূহলৈ দুখবৰ কঢ়িয়াই আনিছে। আমাৰ সন্তানে তাঁতৰ শাল কাক কয় কি বস্তু বুলি সুধিলে কিছুদিনৰ পাছত মিউজিয়ামলৈ নি চিনাকি কৰি দিয়াৰ সময় আহি পৰিব। এই গীতটোত কোৱা দুৰপতি, তুলুঠা, মাকু, মহুৰা ইত্যাদি সঁজুলিবোৰ কি বুলি আমাক সন্তানে প্ৰশ্ন কৰিব। আমি গতিকে মহিলাসকলে সময়ৰ সদ্ব্যৱহাৰ কৰি পণ লওঁ আহক, আমি পুনৰ সেই পুৰণি সুদিনবোৰলৈ উভতি যাওঁ। বয়ন শিল্পই পুনৰ মূৰ দাঙি উঠক তাৰেই কামনা কৰিলোঁ।
1: মোৰ কথা আজিৰ অতিথি আছিল টুটুমণি বৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক দীপালী বৰঠাকুৰৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

0: আৰেই কামনা কৰিলোঁ।
1: মোৰ কথা, আজিৰ অতিথি আছিল টুটুমণি বৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক দীপালী বৰঠাকুৰৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

শ্রোতাসকলে ইমান পৰে আজিৰ অর্ধ আকাশ অনুষ্ঠানত দীপালী বৰঠাকুর আর কুইন দাসৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 মিনিটত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত শ্রুতিস্মৃতি শইকীয়াৰ কণ্ঠৰ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম হিন্দী বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী আজিৰ দিনটো। অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 নিবেদন কৰা হ'ব দীপক মহন্তৰ ৰচিত নাটক বৈতৰণীৰ পাৰে। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 প্ৰচাৰ কৰা হ'ব জ্যোতি সংগীত। 9:30 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীত। নিশা 10:00 নিবেদন কৰা হ'ব বাৰে ৰহণীয়া অনুষ্ঠানটি। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতালী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত। প্ৰথমে ইয়া শুনক গেংষ্টাৰ বোলছবিৰ এই গীতটি, গীতৰ শিল্পী কে কে।

শ্রোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক কচুৰ বোলছবিৰ এটি গীত, গীতৰ শিল্পী অলকা য়াগনিক আৰু কুমাৰ চানু।

0: Sir, 5000 টকা লগাওক আৰু 8000 টকা লাভ পাই যাওক। এয়া চাওক প্ৰমাণ হিচাপে স্ক্ৰীনশ্বট।
1: ৱাও!
0: স্ক্ৰীনশ্বটত দেখুওৱা লাভটো সঁচানে? কেৱল স্ক্ৰীনতহে? WhatsApp বা Telegramৰ ইনভেষ্টমেণ্ট গ্ৰুপত ভুৱা লাভ আৰু সৰু সৰু ৰিৱাৰ্ডৰ জৰিয়তে বিশ্বাস গঢ়ি তোলা হয়। তাৰ পিছত বিনিয়োগৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ প্ৰলোভিত কৰা হয়। সদায় সুধক ৱাই? এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।
2: শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠৰ গেংষ্টাৰ বোলছবিৰ এটি জনপ্ৰিয় গীত।

শ্রোতাসকলে আজিৰ গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্রোতাসকল, খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সেৱাজ্যোতি কলহ যাত্ৰা, ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান IFPRIৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছ' ছুৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা, গোৱালপাৰাৰ বিশেষ পক্সো ন্যায়াধীশৰ আদালতৰ যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়, আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া T20 শৃংখলাৰ ভাৰতীয় মহিলা দলত অসমৰ জিন্তিমণি কলিতাৰ স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱাজ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱাজ্যোতি কলহলৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীৰ এই ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে। তেওঁ কয় যে আজি আৰম্ভ কৰা সেৱাজ্যোতি কলহ যাত্ৰাই সেৱা সংকল্প আৰু বিকশিত ভাৰতৰ বাৰ্তা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ কঢ়িয়াই আনিব। অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
1: মোদী ডাঙৰীয়াৰ এই বিকাশৰ কৰ্মযজ্ঞত আটাইতকৈ যদি সুস্পষ্ট প্ৰভাৱ কোনোবা প্ৰদেশত দেখা পোৱা যায়, সেই প্ৰদেশখনৰ নাম হৈছে অসম। মোদী ডাঙৰীয়াই 2016 চনত প্ৰথম অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিল, তেতিয়া প্ৰথমবাৰ তেখেতে কৈছিল এ ফৰ আছাম। আমি তেতিয়া কোনেও বুজি পোৱা নাছিলো যে এ ফৰ আছাম মানে কি, কিন্তু আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি যি প্ৰগতি দেখিছো, আজি আমি যি বিকাশ দেখিছো, সি আমাক আকৌ এবাৰ প্ৰতীয়মান কৰে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এ ফৰ আছামৰ ভৱিষ্যৎবাণী কৰিছিল, আজি যেন সি বাস্তৱ।

0: উপায়িত হবলৈ আগবাঢ়িছে তাক আজি আমি সকলোৱে দেখা পাইছোঁ।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভা সেৱাজ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ দীঘল পৰিক্ৰমাই ৰাষ্ট্ৰসেৱাৰ অনন্য অধ্যায়ৰ ৰূপ লৈছে।
2: বিকশিত ভাৰতৰ বাবে সংকল্প যাত্ৰা আৰু আজি যি কলহ যাত্ৰা, আমি সমগ্ৰ ভাৰতবৰ্ষতে কৌটি কৌটি জনতাৰ সহযোগত ইয়াক আমি নিষ্ঠাৰে পালন কৰিছো আৰু এই যাত্ৰাক সফল ৰূপ দিবৰ বাবে জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত আন্তৰিকতা নিশ্চিতভাৱে প্ৰশংসনীয়। ইয়াৰ মূল কাৰণ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 25 বছৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে জনসেৱাৰ যোগেদি ৰাষ্ট্ৰসেৱা কৰা সততা আৰু নিষ্ঠাৰে যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে, ভাৰতবৰ্ষৰ ৰাজনীতি পথাৰত আদৰ্শ প্ৰতিষ্ঠা কৰিলে, ই আমাৰ সকলোৰে বাবে শিকিব লগা কথা। আৰু আমি ৰাজনীতি পথাৰত কাম কৰা প্ৰতিজন পঞ্চায়তৰ হওক, মিউনিচিপাল বৰ্ডৰ হওক আৰু MLA হওক, MP হওক, সকলো পৰ্যায়ৰ জনপ্ৰতিনিধিসকলে জনতাৰ কামত যেতিয়া আমি কিবা দায়িত্ব লওঁ, সদায় মনত ৰাখিব লাগিব যে আমি সদায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদৰ্শৰে আমি ভাৰতবৰ্ষৰ 140 কোটি জনগণক শ্ৰদ্ধা সহকাৰে সেৱা কৰিম আৰু তেখেতসকলক নিস্বাৰ্থভাৱে সেৱা কৰি ৰাষ্ট্ৰ সেৱা কৰাৰ বাবে আমি অগ্ৰসৰ হ'ম।
1: ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টি সামৰি আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাসকলেও অংশ লয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা পৌৰসভা খেলপথাৰত আয়োজিত সেৱাজ্যোতি কলহ যাত্ৰাৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু পৌৰসভা অঞ্চলৰ পৰা মহিলাসকলে চাউল, ফুল আৰু আন আন সামগ্ৰীৰে পূৰ্ণ কৰি কঢ়িয়াই অনা কেইবা শতাধিক কলহ প্ৰদান কৰে। অনুষ্ঠানত বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাস, অসম ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা মনোজ বৰুৱাৰ লগতে কেইবাগৰাকীও সত্ৰাধিক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজহুৱা সেৱাযাত্ৰাৰ উদযাপনৰ অংশ হিচাপে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মৰিগাঁও খণ্ডই আজি জিলাখনত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ বিষয়ে পাছতাকৈ নাগৰিক সজাগতা শিবিৰৰ আয়োজন কৰে। ইপিনে তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত জ্যোতি কলহ যাত্ৰাত মন্ত্ৰী অশোক সিংহল আৰু শিৱসাগৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে অংশ লয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বৰগোহাঁয়ে দিখৌৰৰ সমীপৰ মথাউৰি নথকা অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বাবে 112 কোটি টকাৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অনলাইন সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাট পুৰকাষ্টকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা জ্যোতি কলহ যাত্ৰা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰাৰ বিধায়ক সুৰজদি হিঙাকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। একেদৰে তামোলপুৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশ লৈ প্ৰধানমন্ত্ৰীৰ 25 বছৰীয়া নিঃস্বাৰ্থ সেৱা সন্দৰ্ভত আলোকপাত কৰে। বিশ্বনাথ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক উৎপল বৰা আৰু পল্লৱ লোচন দাসে অংশগ্ৰহণ কৰে। ইপিনে চিৰাঙৰ কাজলগাঁৱত আয়োজিত কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লয়। কাৰ্বি আংলং জিলাৰ হামৰেণত আয়োজিত সেৱাজ্যোতি কলহ যাত্ৰাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাউল কঢ়িয়াই অনা কলহসমূহ প্ৰতিটো বিধানসভা সমষ্টি, পৰিষদীয় সমষ্টি আৰু মণ্ডল কাৰ্যালয়লৈ লৈ যোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
3: ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰিক কৰি তোলাৰ উদ্দেশ্যে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান IFPRI মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, বানপানীৰ সৈতে অভিযোজন, গ্ৰাম্য জীৱিকাৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমৰ ধানভিত্তিক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে চাহ, উদ্যান শস্য, পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি উচ্চ মূল্যৰ কৃষিজাত সামগ্ৰীৰ শৃংখল গঢ়ি তোলা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো এই চুক্তিয়ে উপকৃত কৰিব বুলি শ্ৰী হাজৰিকাই কয়।
4: আজি অসম চৰকাৰে এখন MOU ছাইন কৰিলে। এই MOUখনৰ ফলৰ পৰা আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু আমাৰ ফিছাৰী ডিপাৰ্টমেণ্টে যথেষ্ট সহায় পাম বুলি আশা কৰিছো। আমাৰ নতুন টেকনলজি লাগিব, নতুন পলিচি লাগিব, নতুন ৰিচাৰ্চ লাগিব, যাতে আমি খেতিয়কৰ ইনকাম ডাবল কৰিব পাৰোঁ। আৰু ৰিচাৰ্চ বিৰাটেই ইম্পৰ্টেণ্ট। নতুন ক্ৰপ কোড লগাব পাৰি, কিমান কম সময়তে বেছি খাদ্য উৎপাদন কৰিব পাৰি, গতিকে তাৰ কাৰণে ৰিচাৰ্চ বা পলিচি খুব ইম্পৰ্টেণ্ট। এই

0: Organization to America Strata Organization, International Food Policy and Research Institute, IFRI, তেওঁলোকৰ লগত আমাৰ এমওইউ হল, অনাগত সময়ত এই এমওইউখনে উপকাৰ কৰিব বুলি মই আশাবাদী।
1: এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সচিব পি নন্দকুমাৰ, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ডঃ অবিনাশ কিশোৰ আৰু ডঃ দেৱেশ ৰয়ৰ উপৰি প্ৰতিষ্ঠানটোৰ বিত্ত প্ৰশাসনৰ মুৰব্বী জ্যোৎস্না দুৱাও উপস্থিত থাকে। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছো ছোৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়াইছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে আজি প্ৰকাশ কৰা মতে অসমমিত জৈৱ সংশ্লেষণত অৰৈক্ষিক প্ৰভাৱ আৰু স্থানুঘটন আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানী দুগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। স্বতঃস্ফূৰ্তভাৱে পাৰমাণৱিক অপ্ৰতিসমতা অথবা সমৰূপ গঠনৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানী দুগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এমিনো এচিডকে ধৰি ভালেমান যৌগ দ্বৈত দাপোন প্ৰতিবিম্বৰ ৰূপত পোৱা যায়। বিজ্ঞানীদ্বয়ে কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ সময়ত দাপোন প্ৰতিবিম্বৰ দৰে একেধৰণৰ দুটা অণুৰ মাজৰ পৰা এক প্ৰকাৰৰ অণুহে কিদৰে গঠন হয় সেই ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হৈছে। এই আৱিষ্কাৰে ঔষধসহ ভালেমান ৰসায়ন প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শ্ৰী হেনৰীয়ে 1986 চনত ৰাসায়নিক বিক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ নতুন উপায় আৱিষ্কাৰ কৰিছিল। ইয়াৰ জৰিয়তে দাপোন প্ৰতিবিম্বৰ ভিতৰত এটা প্ৰকাৰহে গঠন কৰাৰ পথ প্ৰশস্ত হৈছিল। বিজ্ঞানীগৰাকীৰ এই আৱিষ্কাৰে আধুনিক ৰসায়ন বিজ্ঞানত, বিশেষকৈ ভেষজ খণ্ডত, ৰূপান্তৰৰ সূচনা কৰিছে আৰু ইয়াৰ ফলত ঔষধ, সুগন্ধি আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিব পৰা হৈছে। শ্ৰী কেনছই এই কাম আগুৱাই নিছে। বিজ্ঞানীগৰাকীৰ সম্ভাৱ্য দাপোন প্ৰতিবিম্বৰ ভিতৰত এক প্ৰকাৰৰ প্ৰতিবিম্বহে গঠন হোৱা ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিছে। তেওঁৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে গঠন হোৱা অণুসমূহে ভৱিষ্যতে একেধৰণৰ অণুগঠনত সহায় কৰে। গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো ন্যায়াধীশৰ আদালতে আজি এগৰাকী নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে ভাৰতীয় দণ্ডবিধি 376(3) ধাৰাৰ লগতে পক্সো আইনৰ 6 নম্বৰ ধাৰা অনুসৰি এই ৰায় দিয়ে। উল্লেখযোগ্য যে অভিযুক্ত মমিনুল ইছলাম নামৰ যুৱকজনে 2021 চনত এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱা বুলি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আদালতে আজি যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে পক্সো আইনৰ 6 নম্বৰ ধাৰা অনুসৰি তেওঁক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহিছে। ইপিনে মাজুলীৰ বিশেষ আদালতেও আজি এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন লোকক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। গড়মূৰ থানাত পঞ্জীভুক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিশেষ ন্যায়াধীশৰ আদালতে কটকা ভেৰুৱা নামৰ লোকজনক এই শাস্তিৰ ৰায় দিয়ে। ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিছে। ধুবুৰী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তত অভিযান চলাই 9 কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে। অভিযানকালত বিভিন্ন অঞ্চলৰ পৰা 380টা মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 225টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ লগতে মাদক দ্ৰব্য সৰবৰাহত ব্যৱহৃত 55খন বাহন জব্দ কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: গুৱাহাটীত অসম ক্ৰীড়া বিভাগৰ উদ্যোগত তথা অসম এমএছআৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি জাপানৰ আই চি নাগয়াত অনুষ্ঠিত 2026 এছিয়ান গেমছৰ মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত লাভলীনা বৰগোহাঁইক কেইবাটাও সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, প্ৰকাশ দাসৰ লগতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, প্ৰাক্তন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজ্যিক ক্ৰীড়া সঞ্চালক উপস্থিত থাকে। খেলুৱৈগৰাকীৰ এই অনন্য কৃতিত্বই অসমৰ যুৱ প্ৰজন্মক সপোন দেখিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু সাফল্যৰ নতুন শিখৰ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত লাভলীনা বৰগোহাঁয়ে নিজৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কয়।
3: ইমানখিনি মানুহ এই জাৰ্ণিটোত জড়িত হৈ আছে, প্ৰথমৰ পৰাই কাক কেনেকে কওঁ সদায় গৈ থাকো, বক্সিং এছ'চিয়েচন হেমন্ত ছাৰ কেনেকে জড়িত হৈ আছে, প্ৰতি সময়তে হাৰি আহিলো জিকি আহিলো এইখিনিয়ে মৰম পাওঁ চবৰ পৰা, কিন্তু নিজৰ পৰা এটা পাইছো যেতিয়া গ'ল্ড মেডেলটো লৈ আহো সেই অনুভৱটো মানে প্ৰকাশ কৰিব নোৱাৰি, সেইটো বেলেগেই অনুভৱ হয়। সদায় চকুত চকু বান্ধি লৈ আহো, কিন্তু এবাৰ বহুত বেছি ফূৰ্তি লৈ আহিছো কাৰণ এবাৰ

0: আছে, কালার চেঞ্জ কৰা, সেইটো কৰা সদায় মই চলাই থাকিম। ভাবোঁ যদি এনেকৈ চব হৈ যায় নিশ্চয় চাগে মই এলএটো মেডেল আনিব পাৰিম।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে। বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ফাষ্ট্ৰেক আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক সুমি দত্ত চৌধুৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। ৰাজ্যত এতিয়াৰে পৰা মাষ্টাৰ ৰোল কৰ্মচাৰী নিযুক্তি নহ'ব। একেদৰে ফিক্স পে অস্থায়ী কৰ্মচাৰীক নিযুক্তি দিয়া নহ'ব। ৰাজ্যিক মন্ত্ৰীসভাই যোৱা 24 ছেপ্টেম্বৰত এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে বিত্ত বিভাগে আজি বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে। অসমৰ জিন্তিমণি কলিতাই জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। ভাৰতে 16, 18 আৰু 20 অক্টোবৰত জিম্বাবৱেৰ বিৰুদ্ধে 3খন টি টুৱেণ্টি খেলত অৱতীৰ্ণ হ'ব। মঙলদৈৰ জিন্তিমণি কলিতাই ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভৰ পাছতে পৰিয়ালৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সেৱাজ্যোতি কলহ যাত্ৰা। ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান IFPRIৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেঞ্চো চুৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। গোৱালপাৰাৰ বিশেষ পক্সো ন্যায়াধীশৰ আদালতৰ যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়। আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ ভাৰতীয় মহিলা দলত অসমৰ জিন্তিমণি কলিতাৰ স্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: completion of 25 years of Prime Minister Narendra Modi's public service and described it as a golden and historic day. Addressing the Viksit Bharat Sankalp Sabha Seva Jyoti Yatra in Gurugram today, he stated that under Prime Minister Modi's leadership, significant work was accomplished, including the abrogation of Article 370, the elimination of Naxalism and the elevation of country's infrastructure to the highest level. Leaders from Japan, Bhutan, Nigeria, the Philippines, Belgium, Nepal, Botswana and Dominica have congratulated Mr. Modi on achieving this milestone. Secretary West in the Ministry of External Affairs Sibi George has received Director for G7 G20 Transnational Threats and Integrated Strategy, Ministry of Foreign Affairs and International Cooperation of Italy, Paolo Mari in New Delhi. Mr. Mari is on a visit to co-chair the 6th meeting of India-Italy Joint Working Group on Counter-Terrorism in New Delhi. In further escalation of ongoing conflict in Yemen, the Houthi group claimed missile and drone attacks on Saudi Arabia and government-held areas of Yemen this morning. The Houthis said drones targeted King Khalid International Airport in Riyadh, disrupting air traffic, while ballistic missiles and drones targeted Aba International Airport and the Khamis Mushayt military base. The Saudi-led coalition, meanwhile, said it intercepted and destroyed a ballistic missile launched towards Khamis Mushayt, as well as another missile north of Riyadh. The 2026 Nobel Prize in Chemistry has been awarded to French chemist Henri Becquerel and Japanese chemist Kenzo Sohai for their pioneering discoveries of non-linear effects and autocatalysis in asymmetric organic synthesis. In badminton, Indian men's doubles pair Krishna Prasad Garaga and Prithvi Krishnamurthy Roy advanced to the second round of the Arctic Open Super 500 tournament at Vantaa in Finland today. The Indian duo produced a stunning upset, defeating fifth seeds He Ji Thing and Ren Xiangyu of China 10-21, 21-18, 22-20 in a closely fought opening round match. And that is the end of this news bulletin.
1: এয়া আকাশবাণী। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ নিষ্ঠা তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে নিষ্ঠাপূৰ্ণ ৰাজহুৱা সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰিছে। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনছু ছুৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে আৰু ভাৰতৰ কৃষ্ণ প্ৰসাদ গৰাগা আৰু পৃথ্বী কৃষ্ণমূৰ্তি ৰয় যুটীটোৱে আৰ্কটিক অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ নিষ্ঠা তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 25 বছৰ লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে বৃহৎ সম্পত্তি। শ্ৰীমোদীয়ে দেশৰ বাবে বৃহৎ লক্ষ্য নিৰ্ধাৰণৰ এয়াই সময় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সময়ত তেওঁ কেতিয়াও এনেধৰণৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ কল্পনা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে গণতন্ত্ৰৰ ওপৰত অপৰিসীম বিশ্বাস ৰখা দেশৰ জনসাধাৰণ দল তথা সকলো ৰাজনৈতিক সহযোগীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰব্বী হিচাপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প সভাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতা কৰ্মীসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ

0: আস্থাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতা পদক্ষেপৰ জৰিয়তে কিদৰে চৰকাৰে ৰূপান্তৰৰ দিশে গতি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত গুৰুত্ব লাভ কৰিছে সেই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। 2015 চনৰ নৱেম্বৰত ভাৰত আৰু ফ্ৰান্সে যৌথভাৱে ৰাষ্ট্ৰসংঘৰ জলবায়ু বিষয়ত সন্মিলনত আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতা অৰ্থাৎ ISA আৰম্ভ কৰিছিল। গোলকীয় আন্তঃচৰকাৰী এই সংস্থাটো সৌৰ শক্তি শক্তিৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ লগতে শক্তি সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ দিশত উৎসৰ্গিত। সৌৰ শক্তি ব্যৱহাৰৰ দ্বাৰা জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাৰ জৰিয়তে সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়াস কৰা হয়। সম্প্ৰতি ISA 129খন ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে সৌৰ সহযোগিতাৰ গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু বিষয়ক সন্মিলনত সহ অধ্যক্ষতা কৰি দিয়া ভাষণত এই সহযোগিতাই সৌৰ শক্তি সুলভ, নিৰ্ভৰযোগ্য আৰু সহজলভ্য কৰাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰিছিল।
1: প্ৰেছিডেণ্ট ওলান, এক্সেলেন্সিজ, ইণ্ডাষ্ট্ৰী লিডাৰ্ছ, লেট মি বিগিন ওয়ান্স আগেইন বাই এক্সপ্ৰেছিং সলিডাৰিটি উইথ দ্য পিপল অফ ফ্ৰান্স এণ্ড আৱাৰ ডিপেষ্ট এডমাইৰেশ্যন ফৰ বিইং such an outstanding host to the world in a difficult moment, to my long cherished dream of an international alliance of solar rich countries. President Hollande responded with keen interest and immediate and full offer of support. This is the inaugural day of a defining global conference on climate change. For his support at every step and his decision to co-chair the launch, I am deeply grateful.
0: উল্লেখযোগ্য যে এই সহযোগিতাই শক্তিৰ বহনক্ষম ভৱিষ্যতৰ ৰূপান্তৰ সাধনৰ প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰিছে। ভাৰতে নেতৃত্ব দিয়া এই প্ৰচেষ্টাৰ জৰিয়তে শক্তি আহৰণ সহজলভ্য কৰাৰ উপৰি গোলকীয় প্ৰেক্ষাপটত কাৰ্বন নিৰ্গমন হ্ৰাসকৰণৰ বাবেও চেষ্টা চলোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে এই মাইলৰ খুঁটি প্ৰাপ্ত কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিয়ে ভাৰতৰ উন্নয়নত তেওঁৰ নেতৃত্ব আৰু অৱদানৰ প্ৰশংসা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰে 25 বছৰীয়া নিৰৱচ্ছিন্ন নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায় আৰু ভাৰত তথা বেলজিয়ামৰ মাজত দায়িত্ব অধিক গভীৰ কৰাৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণ ফলপ্ৰসূ বুলি কয়। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিমুবুৱে 25 বছৰীয়া বিৰামহীন নেতৃত্বক যিকোনো গণতন্ত্ৰৰ বিৰল সাফল্য বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ প্ৰতি ভাৰতৰ জনসাধাৰণৰ স্থায়ী আস্থা প্ৰতিফলিত হৈছে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিটেও প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনোৱাৰ লগতে ডমিনিকাৰ সৈতে থকা বন্ধুত্বৰ বাবে তেওঁক প্ৰশংসা কৰে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য, শক্তি আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁ কৰি যোৱা সেৱাৰ নিৰন্তৰ সফলতা কামনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সুৰক্ষা বিষয়াসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মাতৃ, ভগ্নী আৰু কন্যাসকল সবল আৰু সুৰক্ষিত হলেহে উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰিব পৰা যাব। মহিলাসকলৰ মাজত সুৰক্ষা আৰু মৰ্যাদাৰ মনোভাৱ গঢ়ি তোলাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি অন্নপূৰ্ণা দেৱীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ শক্তিৰ মাজত দেশৰ শক্তি নিহিত হৈ আছে বুলি দৃঢ়ভাৱে বিশ্বাস কৰে। প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা আৰু অপৰাধৰ বলি হোৱা প্ৰতিগৰাকী লোকক ক্ষীপ্ৰ ন্যায় প্ৰদান নিশ্চিত কৰাটো চৰকাৰৰ উমৈহতীয়া লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ফ্ৰান্সৰ হেনৰি বি কাগান আৰু জাপানৰ কেনচু ছোৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে আজি প্ৰকাশ কৰা মতে অসমমিত জৈৱ সংশ্লেষণত অৰৈখিক প্ৰভাৱ আৰু স্থানুঘটন আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানী দুগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। স্বতঃস্ফূৰ্তভাৱে পাৰমাণৱিক অপ্ৰতিসমতা অথবা সমৰূপ গঠনৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানী দুগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এমিনো এচিডকে ধৰি ভালেমান যৌগ দ্বৈত দাপোন প্ৰতিবিম্বৰ ৰূপত পোৱা যায়। বিজ্ঞানীদ্বয়ে কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ সময়ত দাপোন প্ৰতিবিম্বৰ দৰে একেধৰণৰ দুটা অণুৰ মাজৰ পৰা এক প্ৰকাৰৰ অণুহে কিদৰে গঠন হয় সেই ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হৈছে। এই আৱিষ্কাৰে ঔষধসহ

0: ভালেমান ৰসায়ন প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শ্ৰীহেনৰীয়ে 1986 চনত ৰাসায়নিক বিক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ নতুন উপায় আৱিষ্কাৰ কৰিছিল। ইয়াৰ জৰিয়তে দাপোণ প্ৰতিবিম্বৰ ভিতৰত এটা প্ৰকাৰহে গঠন কৰাৰ পথ প্ৰশস্ত হৈছিল। বিজ্ঞানীগৰাকীৰ এই আৱিষ্কাৰে আধুনিক ৰসায়ন বিজ্ঞানত বিশেষকৈ ভেষজ খণ্ডত ৰূপান্তৰৰ সূচনা কৰিছে আৰু ইয়াৰ ফলত ঔষধ, সুগন্ধি আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিব পৰা হৈছে। শ্ৰীকেনচু এই কাম আগুৱাই নিছে। বিজ্ঞানীগৰাকীৰ সম্ভাৱ্য দাপোণ প্ৰতিবিম্বৰ ভিতৰত এক প্ৰকাৰৰ প্ৰতিবিম্বহে গঠন হোৱা ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিছে। তেওঁৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে গঠন হোৱা অণুসমূহে ভৱিষ্যতে একেধৰণৰ অণুগঠনত সহায় কৰে। ভাৰতৰ কৃষ্ণপ্ৰসাদ গৰাগা আৰু পৃথিৱীৰ কৃষ্ণমূৰ্তি ৰয় যুটীটোৱে ফিনলেণ্ডত অনুষ্ঠিত আৰ্কটিক অপেন ছুপাৰ 500 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন ৰোমাঞ্চকৰ খেলত চীনৰ পঞ্চম বাছনিপ্ৰাপ্ত জি টিং আৰু ৰেন শ্বিয়াং ইউক 10-21, 21-18, 22-20 গেমত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধুৱে কানাডাৰ ৱেন ইউ ঝাঙক 21-7, 21-11 পোনপটীয়া গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তনভি শৰ্মায়ো টাইৱানৰ চিউ পিং চিয়ানক 21-15, 21-17 গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ নিষ্ঠা তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে নিষ্ঠাপূৰ্ণ ৰাজহুৱা সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰিছে। ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেনচু চুৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আৰু ভাৰতৰ কৃষ্ণপ্ৰসাদ গৰাগা আৰু পৃথিৱীৰ কৃষ্ণমূৰ্তি ৰয় যুটীটোৱে আৰ্কটিক অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই মায়ুৰাক্ষী নাথে
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। প্ৰতিটো যুৱবাণী অনুষ্ঠানতে আমি ভিন্ন বিষয়ক লৈ আলোচনাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰোঁ আৰু সেই মৰ্মে আজিৰ অনুষ্ঠানটিৰ আমাৰ মূল বিষয় হৈছে যুৱ কেৰিয়াৰ। আজি আমি আলোচনা কৰিম অসমত চৰকাৰী চাকৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে। আৰু এই আলোচনা আগবঢ়াই নিবৰ বাবে আমি আজি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশেষ ব্যক্তিক। তেখেত হৈছে এখনি ব্যক্তিগত প্ৰতিযোগিতামূলক পৰীক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শৈক্ষিক পৰামৰ্শদাতা। তেখেতৰ নাম হৈছে ৰুবি নাথ চেতিয়া। বাইদেউ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: হয়, নমস্কাৰ জনাইছোঁ। মই সকলো শ্ৰোতাবৃন্দলৈ নমস্কাৰ জনাইছোঁ আমাৰ স্কৰ্ডমি তৰফৰ পৰা।
0: অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকললৈ আগবঢ়াব।
1: হয়, মই আমাৰ স্কৰ্ডমিতে একাডেমিক কাউন্সিলৰ হিচাপে মই কাম কৰি আছোঁ আৰু লগতে যিসকল মানে আমাৰ বিভ্ৰান্ত হোৱা যিসকল ষ্টুডেণ্টছ আছে তেওঁলোকক অলপ কেৰিয়াৰ বিষয়ে মই গাইড প্ৰদান কৰোঁ।
2: হয়, আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান অসমত চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ পৰিৱেশ কেনেধৰণৰ আৰু কিয় ইমান সংখ্যক যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে আগ্ৰহী হৈ পৰিছে?
1: হয়, বৰ্তমান সময়ত আমাৰ অসমৰ যিসকল যুৱ আছে বা যুৱক যুৱতী আছে তেওঁলোকৰ মাজত আমাৰ চাকৰিৰ বিষয়ে তেওঁলোকৰ মাজত তোলপাৰ লগোৱা দেখা যায়, কাৰণ তেওঁলোক সক্ৰিয় হৈ উঠিছে এতিয়া বৰ্তমান। আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ চৰকাৰখন যিহেতু নিকামূলক হৈ পৰিছে, গতিকে তাৰ মানে নিকামূলক পৰীক্ষা প্ৰস্তুতিকৰণৰ কাৰণে তেওঁলোকো উৎসাহিত হৈ পৰিছে যে আমি পৰীক্ষা এটা দিওঁ, আমাৰ কেৰিয়াৰ বিষয়ে আমি আগবাঢ়ি যাওঁ, যে কিবা এটা কৰোঁ, আমাৰ নিজকে ষ্টাব্লিছ কৰোঁ। বিশেষকৈ ছোৱালীসকল আমি আগবাঢ়ি হোৱা দেখিছোঁ, তেওঁলোকে মানে নিৰ্ভৰশীলতাৰ বস্তুটোৰ ওপৰত মানে

0: বেছি কৰা নাই, তেওঁলোকে ইণ্ডিপেণ্ডেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে। আৰু লগতে এনেকুৱা হৈছে যে পঢ়ি আছে তেওঁলোকে, পঢ়ি থকাৰ পিছতে ভাবিছে যে হয় ইমান ধুনীয়াকৈ যেতিয়া হৈছে এক্সামবিলাক কণ্ডাক্ট কৰা হৈছে, গতিকে আমি এক্সামছবিলাক দিওঁ আৰু নিজে অকণ আগবাঢ়ি যাওঁ। ইকনমিকেলি উইকাৰ ছেকশ্যনবিলাকো দেখিছে বহুতখিনি মানে আগবাঢ়ি গৈছে, গতিকে তেওঁলোকে ভাবিছে যে হয় আমি এইখিনি কৰিব পাৰোঁ। আৰু নিজৰ যিখিনি পঢ়িছে তেওঁলোকে পঢ়ি নিজকে প্ৰতিস্থাপন কৰাত বেছিকৈ গুৰুত্ব দিছে বুলি মই ভাবিছোঁ।
1: হয়, যিহেতু আপুনি পৰীক্ষাসমূহৰ কথা উল্লেখ কৰিলেই, গতিকে জানিব বিচাৰিছোঁ, অসমত APSC, ADRE, স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগকে ধৰি বিভিন্ন চৰকাৰী নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। এগৰাকী প্ৰাৰ্থীয়ে নিজৰ বাবে উপযুক্ত পৰীক্ষাটোত কেনেকৈ নিৰ্বাচন কৰিব?
0: হয়, সেইটো তেওঁ ব্যক্তিগত কথা হয়, তেওঁ নিজক এবাৰ সুধি চাব লাগিব যে কি তেওঁ বিচাৰে। তেওঁ ভাবিছে যে মই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়ৰ সপোন দেখি আছে, তেতিয়াহ'লে তেওঁ অসম লোকসেৱা আয়োগলৈ তেওঁ যাব পাৰে। যে বিচাৰিছে তেওঁৰ মাজত সেইখিনি ডেডিকেশ্যন আছে, তেওঁ ভাবিছে যে মই এজন প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে সেইখিনি গুণ আছে তেওঁৰ গাত, বা প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে মই এইখিনিতে এটা কথা কওঁ যে ক'বলৈ হ'লে তেওঁ জানিব লাগিব যে এথিক্স কি হয়। তেওঁ যদি এথিক্সৰ ওপৰত নলেজ আছে বা আমাৰ যিখিনি সাধাৰণ জ্ঞান আছে, সেই সাধাৰণ জ্ঞানখিনিৰ ওপৰত যদি তেওঁ জ্ঞান আছে, তেওঁ ভাবিছে যে মই এখন গ্ৰাছৰুট লেভেলৰ পৰা ধৰি মানে যিখিনি আমাৰ সমাজ ব্যৱস্থা আছে, সমাজ ব্যৱস্থাৰ পৰা চৰকাৰ ব্যৱস্থা আছে, সেইখিনিৰ ওপৰত যদি তেওঁ ভাবিছে যে মই কিবা এটা কৰিব পাৰিম, তেতিয়া তেওঁ অবভিয়াছলি তেওঁ কি কৰিব, তেওঁ APSC ফালে গুচি যাব। তেওঁ ভাবিব আৰু তেওঁ ভাবিছে নহয় যে মই অসম আৰক্ষীত যোগদান কৰিম। অসম আৰক্ষীত যোগদান দিবৰ কাৰণে তেওঁ শাৰীৰিক সক্ষমতা লাগিব, লগতে তেওঁ মানসিক সক্ষমতাৰো প্ৰয়োজন হ'ব। গতিকে তেওঁ ভাবিছে যে মই অসমৰ হকে অসমৰ আৰক্ষীৰ সৈতে সেৱা কৰিম, তেতিয়া তেওঁ অসম আৰক্ষীৰ পক্ষে যাব পাৰে। আৰু কিছুমানৰ এনেকুৱা যে ডেডিকেশ্যন আছে যে মই এজন টিচাৰ হ'ব খুজিছোঁ বা শিক্ষকতা আৰম্ভ কৰিব বিচাৰিছে, তেখেতে তেতিয়া তেওঁলোকে সেই সৰুৰ পৰাই সেইটো মেণ্টেলিটি তেওঁলোকৰ মাজত ডেভেলপ হৈ আহি থাকে, গতিকে তেতিয়াই তেনেকৈ তেওঁলোকে নিৰ্বাচন কৰে বা নিজে বাছনি কৰি উঠে যে মই এইখিনি কৰিম এইখিনি নকৰিম। সেইটো আমি সেইটো চবৰে ক্ষেত্ৰত হয়, আমাৰ ক্ষেত্ৰতো হৈছিলে। সেইটো
2: যিসকল শিক্ষাৰ্থীয়ে শূন্যৰ পৰা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে, তেওঁলোকৰ বাবে আপোনাৰ পৰামৰ্শ কি হ'ব আৰু তেওঁলোকৰ মৌলিক গুণসমূহ কেনেধৰণৰ হোৱা উচিত?
0: হয়, প্ৰথমতে ক'বলৈ গ'লে যেতিয়া আমি এটা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁ, তেতিয়া আমি প্ৰথমৰ পৰা যেতিয়া আমি ক্লাছ বেছিকেলি 7, 8, 9 যেতিয়া NCERTখিনি পঢ়োঁ, সেইখিনিয়ে আমাৰ গোটেই ক'বলৈ গ'লে টিল 12 দেই কেৰিয়াৰ গ্ৰ'থৰ কাৰণে সেইখিনি আমাৰ কাৰণে বেছি হৈ পৰে, মানে আমাক লাগে মূল সেইখিনি। কিন্তু যেতিয়া এজন ষ্টুডেণ্টে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছত যেতিয়া কিন্তু সেইখিনিৰ পৰা আমি বিৰত থাকিবলগীয়া হৈ যায়, কাৰণ যেতিয়া গ্ৰেজুৱেশ্যনলৈ আমি গুচি যাওঁ চবৰে এটা পাৰ্টিকুলাৰ ছাবজেক্ট থাকে, সেই পাৰ্টিকুলাৰ ছাবজেক্টটো যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকে বাকীখিনি পাহৰি যায়, হয় ন? তো কিন্তু আমাৰ যিহেতু অসমৰ হওক বা আপোনাৰ ধৰক ভাৰতৰ যিখিনি মানে ধৰক পৰীক্ষা কণ্ডাক্ট কৰা হয়, সেই পৰীক্ষাখিনিত আকৌ সেইখিনি নিবিচাৰে বেছিকেলি, মানে যিখিনি ধৰক নৰ্মেল হৈ যায় সেইখিনি নিবিচাৰে, তেতিয়া আমাক বিচাৰে NCERTখিনি। গতিকে তেওঁ যদি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে, প্ৰথমতে তেওঁ NCERT জ্ঞান থকাটো আৱশ্যক। NCERT যেতিয়া জ্ঞান থাকিব, গোটেইখিনি ক্লাছ 7-12 যদি কমপ্লিট NCERT পঢ়ি দিয়ক, তেতিয়া তেওঁ আৰামছে পাৰি যাব। আৰু এইটো হয় ক্লাছ 9 and 10 লেভেলৰ যিখিনি মেথছ আছে, সেই মেথছখিনিৰ ওপৰত তেওঁ মানে কমান থাকিব লাগিব, তো তেতিয়াহে তেওঁ আৰম্ভ কৰিব পাৰিব, তো তেনেকৈ ষ্টাৰ্ট কৰিব পাৰে। আৰু লগতে এইটোও নহয়, এনেকুৱা নহয় যে NCERTখিনি পঢ়িলে তেওঁ এটা আভাস পাব, লগতে যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰক চাব লাগিব যে এক্সাম পেটাৰ্ণ কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ এক্সাম হৈছে, গতিকে কুৱেশ্যনছখিনি কেনেকৈ আহিছে, তাৰ এটা আভাস নিজেই ল'ব পাৰিব লাগিব, তেতিয়াহে তেওঁ ষ্টাৰ্ট কৰিব পাৰিব আৰামছে। আৰু বাকী আমি আছোঁ,
1: আমি যিহেতু অসমৰ চৰকাৰী চাকৰিসমূহৰ বিষয়ে কথা পাতি আছোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত, আৰু এই পৰীক্ষাবিলাকৰ আৰ্হিবিলাক যদি আমি চাবলৈ যাওঁ, তেনেহ'লে অসমৰ ইতিহাস, অসমৰ ভূগোল অতি গুৰুত্বপূৰ্ণ, বা অসমৰ সংস্কৃতি, সাম্প্ৰতিক ঘটনাৰাজিৰ ওপৰত শক্তিশালী জ্ঞান থকাটো অতি প্ৰয়োজনীয়। প্ৰাৰ্থীসকলে এইসমূহত কিমান গুৰুত্ব দিয়া উচিত?
0: হয়, তেওঁলোকে কাৰণ অসম, মই অসমৰ ওপৰত বিবেচনা কৰি কথাটো কৈছোঁ দেই, তেওঁ অসমৰ পৰীক্ষা দিবলৈ গৈ আছে, গতিকে অসমৰ ভৌগোলিক ব্যৱস্থা, অসমৰ সাংস্কৃতিক ব্যৱস্থাপনা, অসমৰ হিষ্ট্ৰী, অসমৰ ৰাজনীতি সকলোখিনিৰ ওপৰত তেওঁ থাকিবই লাগিব, জানিবই লাগিব। গতিকে তাৰ ওপৰতে যিহেতু অসমখনৰ ওপৰতেতো আমাৰ যি চাকৰিখিনি আছে, হয় নহয়, গতিকে সেইখিনি জনাটো তেওঁৰ বাবে অতি আৱশ্যকীয়। আৰু লগতে এইটোৱেই নহয় যে অকল অসমৰ বিষয়ে জানক, তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়েও জানিব লাগিব। ভাৰতবৰ্ষৰ ওপৰতো তেওঁ ক্ষান্ত থাকি নহ'ব, যে আমাৰ গোটেই পৃথিৱীখনৰ বিষয়ে জানিব লাগিব। গতিকে পৃথিৱীৰ ভৌগোলিক ব্যৱস্থানৰ ওপৰত যদি তেওঁ

0: নাম থাকে, তেতিয়া তেওঁ ভাৰতবৰ্ষৰ ওপৰত থাকিব। গতিকে ভাৰতবৰ্ষৰেতো আমাৰ এটা উত্তৰ পূবৰ এখন আমাৰ ৰাজ্য হ'ল অসম। গতিকে ভাৰতবৰ্ষৰ যদি ভৌগোলিক ব্যৱস্থাপনা, ৰাজনীতি ব্যৱস্থাপনা, ইকনমিক ব্যৱস্থাপনা আৰু আপোনাৰ ধৰক হিষ্ট্ৰী হয়, যিখিনি ইতিহাস আছে আমাৰ, সেইখিনিৰ ওপৰত জ্ঞান থাকিলে অসমৰ বিষয়ে জানিব পাৰিব। গতিকে এইখিনিৰ ওপৰত অকল ষ্টুডেণ্ট হিচাপেও নহয়, এগৰাকী সুস্থ নাগৰিক হিচাপে আমি সকলোৱে জনা উচিত।
1: হয়, বহু শিক্ষাৰ্থীয়ে একেলগে APSC, ADRE, DME বা কেতিয়াবা নেশ্যনেল লেভেলৰ যিবিলাক এক্সাম হওক, SSC, সেইবিলাকৰ প্ৰিপেৰেশ্যন চাইমাল্টেনিয়াছলি কৰে। তেনে ক্ষেত্ৰত প্ৰস্তুতি চলোৱাটো একেলগে সম্ভৱ হয়নে, নে প্ৰতিটো পৰীক্ষাৰ বাবে পৃথক কৌশল গ্ৰহণ কৰাটো উচিত?
0: একেলগতে প্ৰস্তুতি চলোৱাটো সম্ভৱ হয়, আৰু আপুনি যিটো কৈছে পৃথক কৌশলৰ কথা, সেইটোও লোৱা উচিত। কাৰণ চিলেবাছ ৱাইজ বহুতখিনি বস্তু বেলেগ বেলেগ হয়, কিন্তু যদি অসমৰ যদি চাবলৈ যাওঁ, অসমৰ পৰীক্ষাসমূহত বিশেষকৈ অসমক বেছি গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু ভাৰতবৰ্ষৰ যিখিনি আপুনি ক'লে SSC লেভেলৰ বা ৰেলৱে যিখিনি আছে, তাত অসম এটা কিঞ্চিত মাত্ৰ সোমাই থাকিব। লগতে বিশেষকৈ ভাৰতবৰ্ষৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, যিখিনি আপোনাৰ মই GK লেভেলৰ কথা কৈ আছোঁ হা, কিন্তু ধৰক আপোনাৰ ৰিজনিং আৰু আপোনাৰ ধৰক ইংলিছ আৰু মেথছ হয়, এইখিনি অলমষ্ট ছিমিলাৰ বুলি ক'ব পাৰি। কিন্তু ছিমিলাৰ বুলি এইটো ক্ষেত্ৰত নকওঁ যে যিটো লেভেল আছে সেই লেভেলটো অসমৰ ক্ষেত্ৰত অকণমান সহজ হয়, কিন্তু ভাৰতবৰ্ষৰ যিখিনি আপোনাৰ SSC লেভেলৰ বা ৰেলৱে লেভেলৰ যিখিনি এক্সাম হয় সেইখিনি ক্ষেত্ৰত এইখিনি অকণমান কঠিন দেখা যায়। সেইখিনি আপোনাৰ কি হয়, চিলেবাছখন চাই ল'ব লাগিব, প্ৰত্যেকজন কেণ্ডিডেটে চিলেবাছখন চাই ল'ব লাগিব, কাৰণ বস্তুখিনি একেলগতে পঢ়িব লাগিব। তেওঁ যদি গভীৰভাৱে অধ্যয়ন কৰে গোটেইখিনি বস্তু, তেতিয়া চিলেবাছখন যদি প্ৰত্যেকটো কোৰ্চৰে যাতে উলিয়াই লয় বা প্ৰত্যেকটো এক্সামৰে উলিয়াই লয়, তেওঁ বস্তুখিনি বাছনি কৰিব পাৰিব যে তেওঁ ধৰক, মই এতিয়া কৈছোঁ APSC কথা, তেওঁ APSC প্ৰিপেৰেশ্যন কৰি আছে, লগতে ভাবি আছে যে মই ADRE প্ৰিপেৰেশ্যন কৰোঁ, DHS প্ৰিপেয়াৰ কৰোঁ, আপোনাৰ ধৰক DME প্ৰিপেয়াৰ কৰোঁ, যিখিনি মানে আমাৰ অসমৰ লেভেলৰ আছে, আৰু লগতে ভাৰতবৰ্ষৰ মোক যিখিনি কথা কৈছে আপুনি, সেইখিনি পৰীক্ষাৰ বিষয়ে তেওঁ ভাবি আছে মই এইখিনি প্ৰস্তুতি চলাওঁ। তাৰ কাৰণে তেওঁ কি কৰিব লাগিব, APSC যিখন আমাৰ চিলেবাছ হয় সেই চিলেবাছখন UPSCৰ চিলেবাছৰ সৈতে একেই, কিন্তু আমাৰ APSCত অকল এটা বস্তু বেলেগ আছে, সেইখন হ'ল অসম পাৰ্ট, যিখন আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 5 হয়, সেইখন আপোনাৰ অকল কমপ্লিটলি অসমৰ ওপৰতে আছে। গতিকে তাৰ ওপৰত যদি তেওঁ গোটেইখিনি তেওঁ যদি পুৰা জ্ঞান থাকে, তেতিয়া কি কৰিব পাৰিব, তেওঁ লেভেল ৱাইজ যাব পাৰিব। কাৰণ আমি যেতিয়া কুৱেশ্যন পেপাৰখন চাম, কুৱেশ্যন পেপাৰখন চালে আমি গম পাম যে লেভেলটো কোনটো হয়। গতিকে APSCৰ লেভেলটো বেলেগ, UPSCৰ লেভেলটো বেলেগ। তেওঁ যদি গোটেইখিনি একেলগতে পঢ়িছে, তেতিয়া APSCৰ কাৰণে পঢ়িছে, তেতিয়া অসমৰ যিবিলাক বাকীবিলাক যিবিলাক পৰীক্ষা আছে তেওঁৰ কাৰণে সহজ হৈ উঠিব, যিজন কেণ্ডিডেটে বিচাৰিছে তেখেতৰ কাৰণে সহজ হৈ উঠিব। কাৰণ অভাৰভিউ এফালে গোটেইখিনি পাই গৈছে, নট অনলি অভাৰভিউ, সেইটো মই অভাৰভিউ বুলি ক'বলৈ যোৱা নাই, গোটেইখিনি মানে কি হৈছে, তেওঁ বহুত বেছি গভীৰভাৱে অধ্যয়ন কৰিছে। যেতিয়া APSCৰ চিলেবাছখন অধ্যয়ন কৰিব, তেতিয়া তেওঁ যিখিনি আপোনাৰ ধৰক MCQ ৱাইজত যিখিনি আপোনাৰ কুৱেশ্যনছ আহিব, ধৰক মই কৈছোঁ যে ADRE বা অসমৰ ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে, তেওঁ তেতিয়া সেইখিনি গমেই পাই যাব যে এইখিনিৰ পৰা এইখিনি আহিছে, অঁ পাৰিম, মই এইখিনি পাৰিম। আৰু তাৰপিছত যিকে ভাৰতবৰ্ষৰ যিখিনি আমাৰ ধৰক পৰীক্ষা প্ৰস্তুতি হয় সেইখিনিৰ কাৰণে তেওঁ তেতিয়া তাৰ কাৰণেও তেওঁ এটা আভাস পাই যাব। কাৰণ যেতিয়া আপুনি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব, যেতিয়া ইণ্ডিয়ান পলিটি পঢ়িব, ইণ্ডিয়ান ইকনমি পঢ়িব, আপোনাৰ ধৰক সেইখিনি গোটেইখিনি বা কালচাৰ যিখিনি পঢ়িব, সেইখিনি আপোনাৰ SSC লেভেলত আহিব GK, আৰু বাকীখিনি থাকিলে আপোনাৰ 9th-10th লেভেলৰে বেছিকেলি আপোনাৰ মেথছ আৰু ৰিজনিং যিখিনি কথা কৈ আছোঁ, আৰু ইনক্লুডিং ইংলিছ, সেইখিনি গোটেইখিনি আপোনাৰ ধৰকেই আহে। খালি অকণমান থাকে যে ক'ৰবাত অকণমান ধৰক আপোনাৰ প্ৰেক্টিছ লেভেলটো হাই কৰিব লাগিব, ক'ৰবাত অকণমান ল' কৰিব লাগিব, আৰু কেতিয়াবা কি কৰে স্মাৰ্ট ষ্টাডি কৰিব লাগিব।
2: হয়, আমি এতিয়ালৈকে যিমানখিনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা ইয়াত উল্লেখ কৰিলোঁ, এই আটাইখিনিৰ কাৰণে সাম্প্ৰতিক ঘটনাৰাজি অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ কথা আমি নকলেই নহ'ব, অতি গুৰুত্বপূৰ্ণ এটা বিষয়। আৰু যি আপুনি ইতিহাস, ভূগোল বা ৰাজনীতি এইখিনিৰ কথা ক'লে, এই গোটেই বস্তুখিনি সদায় একেই থাকে, কিন্তু সাম্প্ৰতিক ঘটনাৰাজিসমূহ সদায় বেলেগ বেলেগ হৈ থাকে। এই ক্ষেত্ৰত এজন প্ৰাৰ্থীয়ে কেনেদৰে প্ৰস্তুতি চলোৱা উচিত?
0: মই তেখেতক ক'ম, কাৰণ যিটো মই কৈছোঁ আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ কথা বহুত জৰুৰী, অকল মই ষ্টুডেণ্টছকেই নকওঁ, আমাৰ প্ৰত্যেকজন আমাৰ ভাৰতীয় নাগৰিক বা আমাৰ অসমীয়াই জনা উচিত যে বৰ্তমান সময়ত কি চলি আছে, ৰাজনীতি কেনেকুৱা চলি আছে, আমাৰ ইকনমি কেনেকৈ হৈ আছে। কাৰণ যদি এজনে যদি সুস্থ নাগৰিক হ'বলৈ বিচাৰে, সেইখিনি আপোনাৰ জ্ঞান থকাটো যথেষ্ট জৰুৰী হয়। গতিকে তেওঁ আমাৰ কি আছে, তেখেত ষ্টুডেণ্ট, বৰ্তমান ষ্টুডেণ্ট হৈ আছে, কিন্তু তেওঁ ভৱিষ্যতে কি হ'ব গৈ আছে, এজন মানৱ সম্পদ হ'বলৈ গৈ আছে। মানৱ সম্পদ হৈ আমাৰ চৰকাৰৰ হকে কাম কৰিব। গতিকে তেওঁ সাম্প্ৰদায়িক ঘটনাৰাজি জনাটো যথেষ্ট জৰুৰী হয়, তেতিয়াহে গম পাব।

কেনেধৰণে কাম কৰিব লাগিব, তাৰ কাৰণে প্ৰথমতে তেওঁ কি কৰিবলৈ নিউজ পেপাৰ পঢ়িব লাগিব। নিউজ যিখিনি চ'ৰ্চ আছে তেওঁ প্ৰথমতে মই ক'বলৈ বিচাৰোঁ, আমাৰ যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে বা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট থাকে, গতিকে ইংলিছ মিডিয়ামৰ কাৰণে মই আসাম ট্ৰিবিউন প্ৰিফাৰ কৰিম, আৰু আমাৰ ধৰক অসমীয়া মিডিয়ামৰ যিখিনি আছে, আমাৰ যিখিনি দৈনিক বাতৰি আছে অসমীয়া প্ৰতিদিন বিশেষকৈ, তাৰ ওপৰত তেওঁলোকে যদি ডেইলি পঢ়ি থাকে, তাত ইণ্টাৰনেশ্যনেলৰ পৰা ধৰি ধৰক আমাৰ যিখিনি নেশ্যনেল আছে বা আমাৰ লোকেল যিখিনি ৰিজনেল নিউজ আছে সেইখিনি তেওঁ পাই যাব। পোৱাৰ পিছত তেওঁ যিখিনি এডিটৰিয়েল ছেকশ্যন এটা আহে, যিটো সম্পাদকীয়তা বুলি কয়, হয়নে, হয়, তাতে আহে, তাতে তেওঁলোকে ক'লে গম পাব যে বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান আমাৰ লেখক আছে, বহুত গুণী মহান লেখক আছে, তেওঁলোকে বৰ ধুনীয়াকৈ দিয়ে যে কিবা এটা হৈছে ঘটনাৰাজি, হয়নে, সেই ঘটনাৰাজিৰ ওপৰত তেওঁলোকে বিশ্লেষণ আগবঢ়ায়। সেই বিশ্লেষণ তেওঁলোকে চাই গম পাব যে কেনেধৰণে তেওঁ বিশ্লেষণ কৰিছে, সেইখিনি চাই পেলাই তেওঁলোকে এটা সমালোচনাত্মক মন্তব্যও কোনো কোনোৱে আগবঢ়ায়, গতিকে তেওঁলোকে গম পাব যে এইখিনি কি হৈছে। তেতিয়া তেওঁলোকৰ এটা কি হ'ব, পাৰ্চনেলিটি ডেভেলপমেণ্ট এটা আহিব। পাৰ্চনেলিটি ডেভেলপমেণ্ট যেতিয়া হ'ব তেতিয়াই তেওঁ এজন সুস্থ নাগৰিক হ'ব, আৰু সুস্থ নাগৰিক মানে তেওঁ আমাৰ মানৱ সম্পদ। গতিকে তেওঁলোকক প্ৰিফাৰ কৰিম, ফাৰ্ষ্ট অফ অল নিউজ পেপাৰ পঢ়ক, আৰু ইয়াৰ লগতে তেওঁ যদি বিচাৰিছে আমাৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় লেভেলৰ যিখিনি ধৰক নিউজ আছে সেইখিনি পঢ়োঁ বুলি ভাবিছে, তেতিয়াহ'লে মই UPSC লেভেলৰ

0: বৰ ধুনীয়াকৈ দিয়ে যে কিবা এটা হৈছে ঘটনাৰাজি, হয়নে? সেই ঘটনাৰাজিৰ ওপৰত তেওঁলোকে বিশ্লেষণ আগবঢ়ায়। সেই বিশ্লেষণ তেওঁলোকে চাই গম পাব যে কেনেধৰণে তেওঁ বিশ্লেষণ কৰিছে। সেইখিনি চাই পেলাই তেওঁলোকে এটা সমালোচনাত্মক মন্তব্যও কোনো কোনোৱে আগবঢ়ায়। গতিকে তেওঁলোকে গম পাব যে এইখিনি কি হৈছে। তেতিয়া তেওঁলোকৰ এটা কি হ'ব, পাৰ্চনেলিটি ডেভেলপমেণ্ট এটা আহিব। পাৰ্চনেলিটি ডেভেলপমেণ্ট যেতিয়া হ'ব, তেতিয়াই তেওঁ এজন সুস্থ নাগৰিক হ'ব, আৰু সুস্থ নাগৰিক মানে তেওঁ আমাৰ মানৱ সম্পদ। গতিকে তেওঁলোকক প্ৰিফাৰ কৰিম, ফাৰ্ষ্ট অফ অল নিউজ পেপাৰ পঢ়ক, আৰু ইয়াৰ লগতে তেওঁ যদি বিচাৰিছে আমাৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় লেভেলৰ যিখিনি ধৰক নিউজ আছে সেইখিনি পঢ়োঁ বুলি ভাবিছে, তেতিয়াহ'লে মই UPSC লেভেলৰ আমাৰ কিছুমান মই দুখনমান আলোচনীৰ নাম কথা কৈ দিছোঁ, কুৰুক্ষেত্ৰ আৰু য়োজনা বুলি কয়, আৰু আপোনাৰ ভিজন আই আছে, তেওঁলোকৰো আলোচনী কিছুমান আছে, তেওঁলোকে পঢ়িব পাৰে, পঢ়ি পেলাই যাব পাৰে। আৰু ধৰক আমাৰ ৰিজনেল কিছুমান আছে, ইনষ্টিটিউট আছে ৰিজনেল ইনষ্টিটিউট, তেওঁলোকৰ আলোচনী কিছুমান আছে, পঢ়ক। আৰু বেছিকেলি নিউজ পেপাৰ ৰিডিংটো হেবিটটো চবৰে কৰিব লাগে।
1: আপুনি কিছু সময় আগতে স্মাৰ্ট ষ্টাডিৰ কথা কৈছে, এতিয়া স্মাৰ্ট ষ্টাডিৰ কথা যদি আমি ক'বলৈ যাওঁ, আমি দেখা পাওঁ বহুতো এক্সাম অৰিয়েণ্টেড বুকছ কিছুমান ওলাইছে, অনলাইন ৰিচোৰ্চেছো বহুত আছে, তাৰ মাজত কোনখিনি ৰিলায়েবল, সেইখিনি ডিফাৰেন্সিয়েট এজন ষ্টুডেণ্টে কেনেকৈ কৰিব?
0: মই আগতেও কৈ আহিছোঁ, যিহেতু তেওঁ যদি প্ৰথম প্ৰস্তুতি আৰম্ভ কৰে তেতিয়াহ'লে NCERT ল'ব লাগিব। আমি চাওক, NCERTখন যেতিয়া আমি পঢ়িম তাত গোটেইখিনি বিৱৰণ দিয়া থাকিব, গোটেইখিনি আগত যি আছে বা কি হৈছে গোটেইখিনি ৰিয়েল ফেক্টখিনি তাতে থাকিব। তেওঁ যেতিয়া সেইখিনি পঢ়ি ল'ব, পঢ়ি পেলাই যেতিয়া কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলছখিনি পাব বা য'ৰ পৰাই নহওক তেখেতে লৈছে, তেতিয়া তেওঁ গম পাই যাব এইখিনি ৰিলায়েবল হয়নে নহয়। তেওঁ সেইখিনি তেতিয়া গম পালে মই সেইকাৰণে কৈছোঁ, প্ৰিফাৰ কৰিছে যে আপুনি ফাৰ্ষ্ট অফ অল NCERT আপুনি ষ্টাডি কৰক, আৰু মানে যিখিনি, কাৰণ সেইখিনিৰ ওপৰত বেছ কৰিয়েতো আমি বনাম, বা ধৰক কোচিং ইনষ্টিটিউটে বনাব ন, তেওঁ যদি ধৰক এজন ভাল ধৰক শিক্ষাৰ্থী হয়, তেওঁ যদি বিচাৰিছে তেওঁ ভৱিষ্যতৰ বিষয়ে জানিবলৈ, গতিকে সেই ৰিলায়েবিলিটিৰ ওপৰত তেওঁ ক'ব নোৱাৰি মই এইটো কথা। গতিকে তেখেতে আগত পঢ়ি ল'ব লাগিব, তেতিয়াহে তেওঁ বাকীখিনি মেটেৰিয়েল চাব, চাই পেলাইহে গম পাব যে কোনখিনি হয়, সেইখিনি তেওঁ নিজে বিবেচনা কৰিব লাগিব।
2: হয়, অকণমান ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাটোৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। যিহেতু কিছুমান ছাত্ৰ ছাত্ৰী আমি এনেকুৱাও দেখোঁ যিয়ে বহু বছৰ ধৰি অধ্যয়ন কৰি থাকে, তাৰপিছতো কিবা কাৰণত তেওঁলোকৰ নহয়গৈ, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব? তেওঁলোক যিহেতু মানসিকভাৱে ভাগি পৰাও দেখা যায়।
0: হয়, এইটো বৰ্তমান এটা সমস্যা হৈ পৰিছে আমাৰ যুৱ প্ৰজন্মৰ মাজত, কাৰণ বহুতৰ এটা সপোন লৈ আহে। এইটো অকল যুৱ প্ৰজন্ম বুলি নহয়, আমাৰ নৰ্মেল হিউমেন বিঙৰ ওপৰত, আমি যেতিয়া কিবা এটা আশা কৰি থাকোঁ সেই বস্তুটো যেতিয়া নাপাওঁ তেতিয়া আমি মানে হতাশাত ভোগা দেখা পোৱা যায়। গতিকে মই তেওঁলোকক এটা পৰামৰ্শ দিছোঁ, ময়ো এজন ভুক্তভোগী হয় তাৰে। বহুত বছৰ যেতিয়া প্ৰস্তুতি কৰি থকা যায়, প্ৰস্তুতি কৰি থকাৰ পাছত তেওঁলোকৰ যিটো বিচাৰিছে সেই মানদণ্ডত উপনীত নোহোৱাৰ কাৰণে আমি বহুত বেছি কষ্ট পাওঁ। কিন্তু তেনেকুৱা নহয়, আমাৰ প্ৰত্যেকৰে একো একোটা লক্ষ্য আছে, আৰু প্ৰত্যেকৰে জীৱনৰ এটা লক্ষ্য আছে। আমাৰ যিসকল উপাৰ্জনা আছে তেখেতৰ ওপৰত এৰি দি মই আগবাঢ়িছোঁ, আমি এটা শিক্ষা গ্ৰহণ কৰি আছোঁ, হয়নে? গতিকে কিবা এটা শিকি আছোঁ, সেই শিকাখিনি কেতিয়াও অথলে নাযায়, কেতিয়াও নাযায়। শিক্ষা কোনো কাঢ়ি নিব নোৱাৰে, গতিকে নিজক মানে সদায় শক্তিশালী বুলি ভাবি আপুনি যিমান পাৰে কষ্ট কৰি যাওক, কৰি যাওক, যিহেতু সেইখিনি আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। লগতে আমি হয়তো হয় মানসিক আপুনি হতাশাত ভুগিব পাৰে, সেইটো সাধাৰণ কথা, সেইখিনিৰ পৰা আপুনি কেনেকৈ আপুনি নিজক উলিয়াই আনিছে সেইটোহে আপোনাৰ শক্তিশালীতাৰ পৰিচয় হয়। গতিকে পঢ়ি থাকক, পাৰিব, যেতিয়ালৈকে নহয় চেষ্টাৰ অসাধ্য নাই, যিহেতু আমি সৰুৰ পৰা শুনি আহিছোঁ, গতিকে চেষ্টা কৰি যাওক, চেষ্টা কৰিলে আপুনি কিবা এটা নহয় কিবা পাবই, যিটো কাৰণে আপোনাক ধৰক সৃষ্টি কৰিছে, যিটো আপুনি ডিজাৰ্ভ কৰে সেইটো আপোনাৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে, গতিকে আপুনি প্ৰস্তুতি চলাই যাওক, পাৰিব।
2: হয়, অতি সুন্দৰ বাৰ্তা।
1: কোচিং বনাম সেলফ ষ্টাডি, এই বিষয়টো লৈ যথেষ্ট চৰ্চা হয়। এগৰাকী একাডেমিক কাউন্সেলৰ হিচাপে আপোনাৰ অভিজ্ঞতাৰ পৰা জানিব বিচাৰিছোঁ, এগৰাকী প্ৰাৰ্থীক কেতিয়া কোচিঙৰ প্ৰয়োজন হয় আৰু কেতিয়া সেলফ ষ্টাডিৰ জৰিয়তেও সমানে ভাল ফলাফল লাভ কৰিব পৰা যায়?
0: হয়, মই তাৰ ওপৰত ক'ব বিচাৰিছোঁ, ছেল্ফ ষ্টাডিও ভাল হয় আৰু আপোনাৰ ধৰক কোচিঙো, দুটাই ক্ষেত্ৰত দুটা পৰস্পৰৰ লগত জড়িত হয়। কাৰণ আমি যেতিয়া ছেল্ফ ষ্টাডি কৰোঁ, সৰহসংখ্যক মই ক'বলৈ গ'লে আপোনাৰ 70% এনেকুৱা আছে, কেণ্ডিডেট আছে বা ষ্টুডেণ্টছ আছে, তেওঁলোকে মানে এটা ৰাস্তা বিচাৰি নাপায়। তেওঁ ভাবিছে মই পঢ়োঁ, এনেকুৱা নহয় যে আনুষ্ঠানিক শিক্ষাৰ দৰে আমি ডাইৰেক্ট পঢ়িব লগীয়া সেইটো নহয়, কাৰণ যিটো আমাৰ চৰকাৰী যিখিনি আমাৰ পৰীক্ষা আছে, পৰীক্ষা সেইবিলাকত ডাইৰেক্ট পঢ়িলে কেতিয়াও নহ'ব। তেওঁলোকে কিছুমানে হয়তো 30% বুলি কৈছোঁ দেই, মই হয়তো বেছিকৈও ক'ব পাৰোঁ, 30% যিসকল আমাৰ ষ্টুডেণ্টছ আছে তেওঁলোকেহে জানে যে কেনেকৈ পঢ়িব লাগে, কিন্তু 70%

0: তেওঁলোকে নাজানে, কিন্তু তেওঁলোকৰ কেপেবিলিটিজ আছে, তেওঁলোকে তেওঁলোকৰো সক্ষমতা আছে যে তেওঁলোকে এজন মানে সুন্দৰ চাকৰিয়াল হ'ব পাৰে, মই কৈছোঁ ন, বা আমাৰ চৰকাৰৰ হকে কাম কৰিব পাৰিব, তেওঁলোকৰ সেইটো সক্ষমতা থাকে, কিন্তু তেওঁলোকে নাজানে। তো সেইটোৰ ক্ষেত্ৰত কি হয়, যিসকল আমাৰ মানে ধৰক কোচিং ইনষ্টিটিউট আছে, তেওঁলোকে এটা গাইডেঞ্চ প্ৰভাইড কৰে, তেওঁলোকক এটা পথ প্ৰদৰ্শক হিচাপে কাম কৰে। ধৰক এতিয়া মই কৈছোঁ, তেখেতে পঢ়ি আছে কিন্তু জানা তেওঁ জ্ঞান আছে, তেওঁ বুজি পোৱা নাই যে কুৱেশ্যন পেটাৰ্ণটো কি হয়, যে কেনেকৈ আমি কৰিব লাগে। ধৰক কিছুমান এনেকুৱা ষ্টুডেণ্টছো আছে, তেওঁ ভাল পাৰ্চেণ্টেজ হয়, তেওঁ অ' এম আৰ চিটখন ফিল আপ কৰিব নাজানে। তো সেইখন যেতিয়া কোচিং ইনষ্টিটিউটত আহিব, তেওঁক শিকোৱা যাব, তেওঁ প্ৰেক্টিচ কৰাব, তেতিয়া তেওঁৰ এটা কনফিডেঞ্চ বিল্ডআপ হয়। আৰু এটা কথা কওঁ, যেতিয়া এক্সাম হলত আমাৰ যিটো পৰিৱেশ হয়, সেই পৰিৱেশটো এটা বহুত ডাঙৰ এটা প্ৰেছাৰ আহে। তো সেই প্ৰেছাৰটো হেণ্ডেল কৰিবৰ কাৰণে আপুনি ঘৰৰ ভিতৰত হয়তো আপুনি নিশিকিবও পাৰে, কিন্তু সেই বস্তুটো, সেই পৰিৱেশটো আমাৰ কোচিং ইনষ্টিটিউটত আপুনি পাব পাৰে। কিন্তু বাকী ছেল্ফ ষ্টাডিৰ কথা কৈছোঁ, মই এইটো কথা কোৱা নাই যে কোচিং ইনষ্টিটিউট আহিলেহে আপুনি কিবা এটা হ'ব পাৰিব। ছেল্ফ ষ্টাডি কৰিও আপুনি পাৰিব, কিন্তু তেওঁ কি কৰিব লাগিব, তেওঁ সেই পৰীক্ষাটো যিটো কাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰি আছে বা প্ৰস্তুতি কৰি আছে, তেওঁৰ বিষয়ে তেওঁ জ্ঞান থাকিব লাগিব, তেওঁ জানিব লাগিব, আৰু সেইটো কাৰণে ডেডিকেশ্যন লাগিব, ফুল এনাৰ্জি লাগিব, পুৰা ডিচিপ্লিন লাগিব। আৰু যিহেতু ডিচিপ্লিন বুলি ক'বলৈ গ'লে মই এটা কথা কওঁ, আমি সৰুৰ পৰা সেইটো আমি ফ'ল' নকৰোঁ, সৰহসংখ্যক তাৰো এজন ময়ো আছিলোঁ, এতিয়াহে এনেকুৱা হৈছে, যেতিয়া আমি ডাঙৰ হওঁ তেতিয়াহে আমি ডিচিপ্লিন বস্তুটো বুজি পাওঁ, কিন্তু যেতিয়া ষ্টুডেণ্টছ অৱস্থাত থাকে তেতিয়া আমি গম নাপাওঁ। গতিকে তেওঁলোকক ডিচিপ্লিন কি, কনচিষ্টেঞ্চি কি, পাৰ্চিষ্টেঞ্চি কি, সেই বস্তুখিনি এটা মানে কোচিং ইনষ্টিটিউটে তেওঁলোকক দিয়ে, মানে পুছ আপ কৰিব পাৰে যে তোমালোকক পাৰিবা। আৰু যেতিয়া কোচিং ইনষ্টিটিউট এটা এটা এনভাইৰনমেণ্ট দেখা পোৱা যায় যে বহুত ষ্টুডেণ্টছে পঢ়ি আছে, অ' মই থাকি গ'লো নেকি, সেই মেণ্টেলিটিৰে যেতিয়া তেওঁলোকৰ মাজত আহি যাব, তেতিয়া তেওঁলোকে অট'মেটিকেলি সেই বস্তুটোৱে তেওঁলোকক পুছ কৰে, আৰু পুছ কৰাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে, পঢ়িব পাৰে, তেওঁলোকৰ এবিলিটিজ বা কেপেবিলিটিজখিনি তেওঁলোকে কি কৰিব পাৰে, প্ৰদৰ্শন কৰিব পাৰে। সেইখিনি বাকী ছেল্ফ ষ্টাডিও কৰিব পাৰে, আপুনি কোচিঙলৈ যাওঁ বুলি ক'লে যাব পাৰে, একো কোনো কথা নাই। বাকী সেইটোৱে কৈছোঁ, যদি বিচাৰিছে তেতিয়া আমি গাইডেন্স প্ৰভাইড কৰোঁ, অলৱেজ ৰেডি মানে আছোঁ মানে।
1: হয় হয়, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি আমি চমু কৰিব লাগিব। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিযোগী যুৱক যুৱতীসকলক আপুনি মাত্ৰ তিনিটা ব্যৱহাৰিক পৰামৰ্শ দিব লাগে, সেই তিনিটা পৰামৰ্শ আপুনি কি দিব?
0: তেওঁলোকক ক'ম, তেওঁলোকে যিহেতু চাকৰি প্ৰত্যাশী হয়, গতিকে পঢ়ি থাকক ভালকৈ, আৰু ডিচিপ্লিন মেইনটেইন কৰক, আৰু তেওঁলোকৰ মানসিক যিটো শক্তি আছে সেই শক্তিটো তেওঁলোকে প্ৰদৰ্শন কৰক, পাৰিব তেওঁলোকে। মই জানো আমাৰ অসমীয়া সদায় ষ্ট্ৰং আছে, তেওঁলোকে শক্তিশালী আছে, মেণ্টেলিটি শক্তিশালী হ'বই লাগিব, যিহেতু আমি লাচিত দেশৰ মানুহ।
1: হয়, বহুত ধন্যবাদ আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে।
0: আপোনালোকৰ ধন্যবাদ থাকিল।
1: আকাশবাণী তেজপুৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
0: হয়, ধন্যবাদ।
1: হয় প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ ষ্টুডিঅ'ত ৰুবি নাথ চেতিয়া। আশা কৰিছোঁ আমাৰ অনুষ্ঠানটিয়ে আপোনালোকক উপকৃত কৰিব। আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু
2: নৱজিৎ শৰ্মাৰ,
1: প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।

শ্রোতা ইমান পৰে যুবক যুবতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অৰ্চনা মহন্তৰ কণ্ঠৰ এই আধুনিক গীতটি।

0: সেবিৰ দ্বাৰা ইনভেষ্টৰ সজাগতা পদক্ষেপ। অধিক জানিবৰ বাবে সেবি ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা সেবি সাৰ্থী এপ ডাউনলোড কৰক।
1: আপোনাৰ 4,800 ৰিৱাৰ্ড পইণ্ট আজি ম্যাদ উকলি যাব, এতিয়াই ৰিডিম কৰক।
2: ওহ বাহ, মোৰ ইমানবোৰ পইণ্ট কেনেকৈ আহিল?
3: ৰ'ব, ইয়াতে সুধক ৱাই। ৰিৱাৰ্ড পইণ্টৰ নামত অহা কোনো অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে এবাৰ ভাবক, এটা ৱাই আপোনাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা।

0: কৰিব পাৰে। সদায় সুধক ৱাই, এই কথা কয় SBIৰ কেপ্টেন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।
1: তিনি মাহতে পইচা ডাবল,
2: বাহ, ফাস্ট আৰু হাই ৰিটাৰ্ণ।
1: কি যে স্কিম, কালিটো ইয়াত নাছিলে
3: আৰু কাইলৈও নাথাকিব।
4: তুমি কেতিয়াবা পাঁচ অভাৰত ডাবল চেঞ্চুৰী মাৰিছা?
2: এনে স্কিমৰ পলহনত পৰি আমি ঠগ খাব পাৰো।
4: আৰু RBIয়ে কয় যে নিজৰ পইচা সুৰক্ষিতকৈ ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক। যদিহে অধিক ৰিটাৰ্ণৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্কো ল'ব লাগিব।
5: আৰু ফাষ্ট ৰিটাৰ্ণৰ পৰা বাচিবা
4: আৰু ফাষ্ট বলিঙৰো। RBIয়ে কয় জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো। 1919 চনৰ আজিৰ দিনটোতে কে এল এম ৰয়েল ডাছ এয়াৰলাইন্সৰ প্ৰতিষ্ঠা হৈছিল। ই আটাইতকৈ পুৰণি বিদ্যমান এয়াৰলাইন্স। সোতৰশ আঠ চনৰ আজিৰ দিনটোতে শিখ গুৰু গোবিন্দ সিঙৰ মৃত্যু হৈছিল। ১৯১৯ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ প্ৰসিদ্ধ নৱজীৱন পত্ৰিকাৰ প্ৰকাশ হৈছিল। জাৰ্মানীত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হৈছিল 1949 চনৰ আজিৰ দিনটোতেই। 1950 চনৰ 7 অক্টোবৰত কলকাতাত মাদাৰ টেৰেছাৰ মিছনেৰিজ অৱ চেৰিটি স্থাপন হৈছিল। 1992 চনৰ আজিৰ দিনটোতেই ভাৰতত ৰেপিড একচন ফ'ৰ্চ গঠন কৰা হৈছিল। ১৯০১ চনত আজিৰ দিনটোতে আফগানিস্তানত মাৰ্কিন আক্ৰমণ আৰম্ভ, কাবুল কান্দাৰহাৰত বোমাবৰ্ষণ হৈছিল। 2001 চনৰ আজিৰ দিনটোতে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল।

0: শ্রোতাসকল, এয়া আছিল আজিৰ ইতিহাসত পাতত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।
1: তেন্তে আৰম্ভ কৰোঁ ইনভেষ্টিংৰ পাতত।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্ৰা অনুষ্ঠিত হয়। ৰাজ্যত এতিয়াৰে পৰা মাষ্টাৰ ৰোল কৰ্মচাৰী নিযুক্তি নহ'ব বুলি বিত্ত বিভাগে আজি নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটীত পৰহিলৈ সামৰ্থ বৰ্ধন আয়োগৰ সাধনা শৃংখলা 2026ৰ দ্বিতীয়খন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষিকেন্দ্ৰিক কৰি তোলাৰ উদ্দেশ্যে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু IFPRIৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। মন্ত্ৰী পীযুষ হাজৰিকাই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ জিলা কৃষি বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। শিক্ষাৰ সংহত আৰু আধুনিক পৰিৱেশ গঢ়াৰ বাবে ৰাজ্যত 1000খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু 1200খন বিদ্যালয় উন্নীতকৰণৰ কাম চলি আছে। ফ্ৰান্সৰ হেনৰী বিকাগান আৰু জাপানৰ কেনছো ছোৱাইলৈ 2026 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ ৰায় আজি সংৰক্ষিত ৰাখে। গুৱাহাটীৰ অসম ক্ৰীড়া বিভাগৰ উদ্যোগত তথা অসম এমেচাৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি অসম কন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয় আৰু অসমৰ জিণ্টিমণি কলিতাই জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া T20 শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বিৰতি নিশা 9:25 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে FM বেণ্ডৰ 102.4 আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও আকাশবাণী তেজপুৰৰ অনুষ্ঠান শুনি আছে। এতিয়া শুনক দীপক মহন্ত ৰচিত নাটক বৈতৰণীৰ পাৰে। আকাশবাণী তেজপুৰ আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন বৈতৰণীৰ পাৰে, ৰচনা দীপক মহন্তৰ। এয়া শুনক দীপক মহন্ত ৰচিত হাস্যমধুৰ নাটক

0: এইটা এলাৰ্ম নিদিলেও নহয়, দি থলেও টোপনি ভাঙে, মহা মুস্কিল।
1: তীৰ্থ,
0: 4 বাজিল, উঠ উঠ উঠ। এই পটাপট গাত উতিয়াই মন্দিৰৰ ডেকটো বজাই থৈয়াগৈ।
1: ৰাম, এই কাউৰী মখাজে আৰু উপজি পুৱাই উঠি ৰেৱাজ কৰেহে কৰে, মাতৰ চন হ'ল সেয়া। কা কা, ৰাম, এই তীৰ্থ
0: মাউৰত যোৱা,

0: বেলি দুপুরলকে শুবলৈহে লাগে, লাট চাহ বলাইছ।
1: দুটা বজাত শুইছোহে ভাওনাৰ পৰা আহি, মই আজি দেৰিকৈ উঠিম। আপুনি আজি টেপটো বজাই থৈ আহক গৈছোন।
0: কি কাক হুকুম জাৰি কৰিবলৈ আহিছ? মই 7টা বজালৈকে নুখুলে বাহিৰ ফুৰা ভাৱটো নাহে বুলি তই নেজান নেকি? আৰু 7 বজাৰ পিছতেই বহিব লাগিব শালিগ্ৰাম ধুবলৈ। তই এতিয়া টেপটো অন কৰি দিহে আহিবি, টেপে নিজে নিজেহে গাব, তাৰ পাছতো আকৌ বেলি দুপৰলৈকে নাক বজাই শুবিয়েই। ঈশ্বৰৰ কামতো তহঁতৰ কেহেলি কেন্দেলি, জহন্নামে যাবি চাল্লা।
1: ধে তে চব ৰাতিপুৱাই দিনটোলৈ যাত্ৰা নাস্তিক কৰি দিলে, 4টা বাজিছেহে, তেওঁৰ টেপ বজাই গোঁসাই জগাব হ'লেই। নিজেইতো লৰচৰ নকৰি এন্ধাৰে মন্ধাৰে উঠি গা ধুব লাগিব এই নৰাধম তীৰ্থই। ৰহ বাপেকে, কালিৰ পৰা 4টামান স্লিপিং টেবলেট খাই শুই থাকিম মাৰে চাল্লা। মানুহ গৈ জোনবাই মাটি দখল কৰিছেগৈ। আমাৰ ৰাতিপুৱাই উঠি কাঠৰ খৰম পিন্ধাৰ জামানা আছেই। বামুণৰ ঘৰ যেন আমি দেখাহে নাই, নিজে দোকানৰ বাছেৰে দাঁত ঘঁহিব। আমি বামুণৰ লিটিকাই যে সুৰা ঠাৰি ভোটৰা ঠাইৰে ৰাতিপুৱাই মাৰক ৰক। দাঁতোনডাল কলৈ গ'ল? কালি বাৰাণ্ডাখনতে খোজ মাৰি থৈছিলোঁ। এইডাল পাইছোঁ। নিজে টাইল লগোৱা বাথৰুমত বৰষুণ দিয়া চাৱাৰ লগাইছে। আমি মোৰ আদম কলহে চকী চাচোঁ বাপেকে, এইজনী ৰাতিপুৱাই ৰমলীয়া এপত চপাইছে চা। এয়া কি তিমিৰ ফাৰিয়া বাজ? এয়া মই কি দেখিছোঁ? পূজাৰী দেউ, অ' দেউ, হেই ঈশ্বৰ, গোটেইখন ধোৱাং কৰিলে। এইজোপা তামোলতো এটাও তামোল নাই। কলৈ গ'ল? বোপাই নাৰিকলো নাই। গোহালিটো বা আছেনে নাই? আছে আছে আছে, গৰুকেইটাও আছে। পিছফালৰ বাহনী দৰা কি হ'ল? ৰাতিটোৰ ভিতৰতে গাইব। চোৰে নিলে। দেউ দেউ, খালে খালে খালে খালে খালে খালে, দেউ দেউ, খালে খালে খালে খালে খালে খালে খালে খালে খালে। গৰু গাড়ীখনো নাই, সেইখনতে তামোল নাৰিকল বা সোপাকে লাদি চোৰে সৰকালে বোপাই।
0: নেওচা যোৱা বন্দী কথা, এৰ দেতা উৰিয়াই মৰিছ কেলে উপজি পুৱাই?
1: অ' দেউ, চাওকিচোন চাওকি কি কৰিলে। তামোল নাৰিকল বা ঝাৰু মাৰি গৰু গাড়ীত বুজাই দি চম্পট।
0: কি তামোল নাৰিকলত ঝাৰু মাৰিছে মানে?
1: ঝাৰু মাৰিছে মানে চাফা, মই দাঁতোন কৰি থাকোঁতে দেখিলোঁ।
0: কি দেখিলি?
1: তামোল হেৱা, নাৰিকল হেৱা, বাঁহ হেৱা, গৰু গাড়ী হেৱা।
0: গৰু
1: আছে?
0: আছে। তবে গাড়ীখন নিলে কেনেকে?
1: চলাই নিছে।
0: গৰু নহলে গৰুৰ গাড়ী চলাই নিব কেনেকৈ? ঐ গৰু,
1: ছেল্ফ ষ্টাৰ্টাৰ লগাই চলাই নিছে চাগে।
0: ঐ, তবেতো গৰুৰ গাড়ীত হেডলাইটো জ্বলিছে।
1: জ্বলিবতো আকৌ।
0: জ্বলিব জ্বলিব, ময়ো বলোভদ্ৰ উলামোলা বলোভদ্ৰ নহয়, তাৰো মই বেকলাইট নজ্বলাওঁ যদি ময়ো বিলবেশ্বৰ দেৱালয়ৰ পূজাৰী নহওঁ। ঐ ওলা ওলা বল, তাক চালা বিচনাতে ধৰি মাজি।
1: কাক
0: নগেনক
1: নগেনক? কিয়
0: হেৰৌ, তয়ে কলি দেখোন বোলে তামোল নাৰিকল চবতে বাঁহ দিলে বুলি, আৰু সি নিদিলে কোনে দিব? গাঁওখনত এই এটা চুৰেই জ্বলাই মাৰিছে। ঐ ঐ ঐ, মোৰ চেলেংখন সাউতকে লৈ আন।
1: মই সাউতকৈ গাটো তিয়াই মন্দিৰৰ টেপটো বজাই থৈ আহোঁ।
0: নেলাগে নেলাগে, টেপ বজাই এতিয়া গোঁসাই জগাব নেলাগে, আগতে বল নগেন চুৰৰ ঘৰলৈ।
1: যথা আজ্ঞা।
2: কোন ফালে আজি দেখোন বিহানেই? সেইটোতো আপোনাৰ আল ধৰা তীৰ্থ নহয় জানো? তাক দেখোন গৰু খেদা দি খেদি আনিছে, কোনো নিয়ে? ৰাতি কিবা হাত চাফাই কৰিলে নহয়? ঠেলালৈ নিয়ে, নিয়ক নিয়ক, পখৰা সৌকাৰ দুচাতমান টপিনাত পৰিলেই কুঁহিয়াৰ পেৰণতে ভেবৰ ওলোৱা দি একেবাৰে পেৰ পেৰাই উলিয়াই দিব নহয়। মই ভাবিছোঁ দেই, আজি কিবা এটা বিজুগুটি ঘটিছে বামুণৰ ঘৰত, নহ'লে এই পৰলোকে কেছেটৰ আৱাজ নাই।

0: মই আকৌ হৰি নামৰ আৱাজ নুশুনালৈকে নুঠোৱেই নহয়। আজি সেইকাৰণে মোৰো উঠা পলম হ'ল। অ' কাৰণ ই বেটা তীৰ্থহে চালা বৰ ঘৰত সিন্ধি দিয় বুজিছে দেউ। তাৰ চাল চলন মই বহুদিনৰ পৰা মন কৰি আছিলো। মোৰ আঞ্জাত দেখিছোঁ অমূলক হ'ব নোৱাৰে। ই বেটা এতিয়াই হাতকি চাফাই ধৰিলে, ডাঙৰ হ'লে ই এটা গভাইত হ'বগৈ।
1: ঐ কুমুটকাই দেউ, ৰাতি মালৰ নিচা ফটাই নাই নেকি? কাক হাতকি চাফাই কৰা দেখিলে? পুলিচ মানুহ হ'ল বুলিয়ে জাহা তাহা ইলজাম লগাই আন্ধা কানুন হাতত লৈ নুফুৰিব দেই, কথা বেয়া হৈ যাব।
0: আও ই বেটা দেখাতহে গীতিৰা, কঠীয়া জেঠতে পৰা। হেই তই যে কুমুদ চিপাহীক জোকাই লৈছ গম পাইছ নে নাই? মই এটা কুমুদে যে গোটেই থালাখন হিলাই থাকো তই জাননে নাজান?
1: আপুনি ক'ত কি হিলাই মোৰ জনাৰ কোনো দৰকাৰ নপৰে, কিন্তু আপুনি মোক খুদ প্ৰভু ঈশ্বৰৰ সাক্ষাততে গভাইত চোৰ বুলি কি তথ্য ভিত্তিত ক'লে? মোক প্ৰমাণ লাগিব, নহ'লে মাত খুজিব লাগিব।
0: এপাত সুধাম কান্তলীয়া, চালা ৰাতিপুৱাই মেজাজ গৰম নকৰিবি। পুলিচে ইমান ধৈৰ্য ধৰা ক'ত দেখিছ বাৰু? হা ক'ত দেখিছ? আমি পুলিচ মানুহ বুজিছ, মিনিষ্টাৰ আকৌ চোৰ বুলি সন্দেহত জেলত বঢ়াই থব পাৰোঁ। তই কোন কোটা?
1: ঐ কুমুদকাই দেউ, তই কি কোৱালিটিৰ পুলিচ ভাৰস্থখনতে জনা আছে, পইচা খাওঁতেই জনমটো গ'ল। বুজিছে প্ৰভু ঈশ্বৰ, এই ৰকমৰ চোৰ পুলিচ গাঁৱত আছে কাৰণেই নগেনৰ দৰে গভাইত চোৰৰ মৰ টপালি বাঢ়ি গৈছে।
0: খবৰদাৰ, নগেন চোৰৰ লগত মোক নিদি যাবি, সি চোৰ মই পুলিচ। টম এণ্ড জেৰি, তাৰ কাম চোৰ কৰা, মোৰ কাম চোৰ ধৰা। সি যদি চোৰ কৰিবলৈ এৰিয়েই দিয়ে তেতিয়া আমাৰ নিচিনা পুলিচবিলাকৰ কি কাম থাকিব? হা কি কাম থাকিব? আৰু তই যে কুলি পইচা খাওঁ বুলি, হা ৰ এয়া ধৰিটো ল, তই খাই দেখোচোন।
1: কোন বুৰ্বকে আজিৰ দিনত আধুলি শিকি খাব? হা নোট নোট ডাঙৰ নোট বান্দিল বান্দিল।
0: ঠিক আছে ঠিক আছে, এই এশ টকীয়া এখন খাই দেখুৱা, খা খা। মই যদি খাব পাৰোঁ তই খাব পাৰিবি, নোৱাৰিলে পিঠি গৰু বাট কৰিম মাৰে।
1: চিকৰা টাইপ পুলিচ দেই আপুনি, হা লাগিলে লাগিয়ে থাকে।
0: পুৰা তেজ শুহি তুলতুলীয়া হৈ যেতিয়া আমুৱাব তেতিয়াহে পৰি পৰিম।
1: ৰাস্তাৰ ভদ্ৰ পথচাৰীক হাৰাশাস্তি কৰাই পুলিচৰ কাম নেকি?
0: পথচাৰীক হাৰাশাস্তি কৰিবলৈকে যে ৰ'দেই বৰষুণে ঠাণ্ডাই গৰমে বোকাই পানীয়ে পুলিচৰ কিমান হাৰাশাস্তি হয় সেইটো হ'লে হিচাপ নকৰ। চালা উলিয়া উলিয়া মাল উলিয়া, আজি চালা ঘৰৰ পদূলিতে বহনি কৰিম। উলিয়া,
1: কথা নাই বতৰা নাই চিধাই মাল উলিয়া, মানে দেশত আইন কানুন নাই নেকি? পুলিচ নে ডকাই দে?
0: যিমানে মোক চলাবি ফাইন বাঢ়ি বাঢ়ি গৈ থাকিব। উলিয়া মাল বাঢ়ি কৰ।
1: এই কুমুদকাই দেউ, মই কি অপৰাধ কৰিলোঁ?
0: মই পইচা খাওঁ, মদ খাওঁ, মই কি, মই চিকৰা, মই চোৰ পুলিচ? কোৱা নাই বুলি ক, ক
1: চোৰ পুলিচ নহয় যদিতো নহয়, ভাল কথা আকৌ, কুমুদকাই দেউ জিন্দাবাদ। কিন্তু তিনিআলিৰ বালিৰ ট্ৰাক ধৰি ধৰি 300-300 টকা লোৱা মই নিশ্চয় দেখিছোঁ।
0: সেইটো মোৰ চাকৰি আকৌ। তই যে দেউৱে নেদেখাকৈ টিপতে দক্ষিণা দিয়া থালখনৰ পৰা 5 টকীয়াটো 10 টকীয়াটো মাৰি থাক,
1: সেইটো মোৰ চাকৰি।
0: উলিয়া উলিয়া, ৰাতিপুৱাই মোৰ বহুত টাইম বৰবাদ কৰি দিলি, মাল উলিয়া উলিয়া।
1: অ' প্ৰভু ঈশ্বৰ,
2: কৈ যা কৈ যা।
1: কি মানুহে আপুনি?
2: কিয়
1: নিৰ্দোষী পদপথ যাত্ৰী এজনক ৰাস্তাত এটা সুৰা পাই অৰ্থলোভী পুলিচ বিষয়াই বিনা কচুৰে অপদস্থ কৰিছে? আপুনি হৰিয়ম তৎসত এটা মাতো মতা নাই যে?
2: পুলিচ গাঁও ঘৰীয়াই হওক বা খাৰ ঘৰীয়াই হওক, পুলিচ ইজ পুলিচ। যিদৰে সাপৰ সৰুবৰ নাই সেইদৰে পুলিচৰো নাই। পুলিচৰ মামলাত জবান বন্ধ, আৰু দক্ষিণাটো দি কাটি খুৱাই বুদ্ধিমানৰ কাম, বুজিছ?
0: ঐ তীৰ্থ শুনিছ, বলোদেউৰ এক্সপিৰিয়েঞ্চ আছে, মাল উলিয়া, ধাৰা বাঢ়ি গৈ আছে কিন্তু উলিয়া।
1: মই ক'ৰ পৰা দিম, প্ৰভু ঈশ্বৰৰ লগতহে আছে।
2: কি ৰৌ, বাটৰ কচু গাত ঘঁহি ল'বলৈ কিহে পাইছিল তোক? হা আচল কামটো হোৱাই নাই, মাজতে এই মুখা ওফৰা জেং। ঐ 5 টকা এটা দলি মাৰি দে আৰু তাৰাতাৰি বল, ধৰি ল'বি ভিক্ষাৰীক দিলোঁ বল।
0: হাতত মালটো পৰাৰ পিছত ভিক্ষাৰীয়ে বলক বা চোৰেই বলক, মোৰ কি আহে যায়? তীৰ্থ দে দে
1: তেৰি, মানুহৰ ধৈৰ্য কি এৰালত থকা গৰু বুলি ভাবিছে নেকি? মোৰ কিন্তু তাৰ চিগু চিগু হৈ আছে দেই, কিবা যাই উঠিব বেমাত মাতি দিম
2: মই। চিপাহী কুমুদ, ই কিন্তু ঠিকে কৈছে দেই, ইয়াৰ মুখখন কিন্তু বৰ লেতেৰা, মোৰেই ভয় লাগি থাকে, এবাৰ খোল খাব লাগিলে গোটেই এৰিয়াটোৱে পলিউটেড হৈ পৰিব। নাবালক বুলি আজিলৈ এৰি দিয়াচোন, অ' উপায়
0: দেৱে ভাল জমাই দেই ৰাতিপুৱাই পুৱাই।

0: এই কুমুচি পাহিৰ ওপৰত তাৰ মুখ লেতেৰা হ'ব পাৰে নে? শুনক, ৰেপ কেছৰ আছামীক মই যেতিয়া জেৰা কৰোঁ, কাষত অফিচাৰেই নাথাকে লাজত। থাৰ্ড ডিগ্ৰী নালাগেই, তাৰ আগতেই পেৰ পেৰকৈ বকি দিয়ে কেনেকৈ কি কৰিছিল সি।
1: চিকৌ কথা, কুমুদ মোৰ সৰ্বনাশ কৰিলেও সাংঘাতিক বিপদত পৰিহে এই ব্ৰহ্মপুৰতে ওলাইছোঁ।
0: এটা কাম কৰক।
1: কিনো?
0: আপোনাৰ দেৰি হৈছে, মোৰো দেৰি হৈছে। তীৰ্থস্বৰক মোৰ ইয়াতে থৈ আপুনি উভতি যাওক। মই ড্ৰেছটো কৰিয়েই ইয়াক লৈ থানা পামগৈ। আপুনিও পূজা চূজা কৰি আহি যাওক থানালৈ। মই সিমানপৰলৈ ডায়েৰী চায়েৰী কৰি ধাৰা চাৰা লগাই একদম চিজিল কৰি পেলাম।
2: চালা, কাৰ মুখ চাই উঠিছিলোঁ আজি!
1: এটা চোৰে গাঁওখন বৰবাদ কৰি দিলে।
0: কথাতে কয় নহয়, বোলে বৰ বিহৰ অকণমানেই ঢেৰ। ইয়াক উন্মুক্ত হস্তে ৰখাটো বিপদজনক। ৰ'ব, পঘা এডাল গাঁও গোহালিৰ পৰা মঙলাৰ খুঁটাতে বান্ধি থওঁ ৰাইজে দেখাকৈ। মই এই গলো, এই আহিলো।
1: মাধৱ গোসাঁয়ে উদ্ধাৰ নকৰে।
3: অ প্ৰভু ঈশ্বৰ, কওক, আপুনি যদি কয় কুমুদ চিপাহীক চুইচাইড কৰি দিওঁ নেকি?
1: হেৰু পঘা অনালৈ ৰবি, দে নগেনক ধৰিবলৈ পলাবি।
3: প্ৰভু ঈশ্বৰ, 1, 2, 3।
1: লাইফত চাগে এনেকে মিলখা সিঙেও দৌৰা নাছিল দেই। এই তিনিআলি পুলটোতে বহু ৰ, নেলু শুকাই গৈছে, পানীয়ে দুখ পোৱা হ'লে
3: নগেন চোৰৰ ঘৰতে খামগৈ বোলক।
1: কি আৰু মই নগেন চোৰৰ পানী খাম? আৰু তই বলোভদ্ৰ কিমান অভদ্ৰ বুলি ভাবিছ?
3: নাখাওঁ, নাখাওঁকৈ থাকিলে কি হ'ব? সি আপোনাক কম পানী খোৱালেনে?
1: এৰা ঐ, এটা চোৰে তোৰ জোলোকা জোলোকে পানী খুৱাইছে। হেৰু চাচোন, সেই যোৱা বেলি এক পুখুৰীৰ মাছ ৰাতিটোতে চাফা, কম টকা পালোহেঁতেন নে সেই মাছখিনি বেচিব পৰা হ'লে?
3: তাক ধৰোঁতে আকৌ সি গোটেই কেছটো কেনেকৈ কমিউন মানে সাম্প্ৰদায়িক বিষবাস্প কৰি পেলালে দেখিলেনে? বোলে উচ্চকুল জাত ব্ৰাহ্মণ হৈ মাছৰ ব্যৱসায়ত লিপ্ত হোৱা অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰি ফুৰিছে।
1: ঐ তীৰ্থ, তই মাজে মাজে এই চেনেলৰ ভাষাবোৰ মোৰ আগত গাই নাথাকিবিচোন, আৰু মাথাটো ক'ৰবাত মাৰি দিওঁ যেন লাগে।
3: মই কিজানি আপোনাৰ চাকৰি এৰি দিম দেই। ঠিক নাই,
1: কিয় এৰিবি?
3: চেনেলৰ সাংবাদিক হ'বলৈ মোৰ বৰ হেঁপাহ প্ৰভু ঈশ্বৰ।
1: অ জোনাকী পৰুৱাই ভাবে মই টিউবলাইটৰ সমান পোহৰ দিওঁ। হেই বল বল বল, উশাহটো ঘূৰিছে বল।
3: কুমুদ,
1: কুমুদ
3: হওঁটো
1: কোনটো?
3: কিয়, সেইটো দেখা নাই?
1: হেৰু গৰু, সেইটো চিপাহী কুমুদ নহয় নহয়, যুক্তি কুমুদহে। আ কুমুদ, কুমুদ
3: দিলেই সেইডালক মাটি।
1: হেৰু তাক নগেনৰ কাহিনীটো কওঁ ৰ, চিপাহী কুমুদৰহে নগেনৰ সৈতে পেক আছে। তই আকৌ যুক্তি কুমুদক দেখি ইমান ভয় খাইছ কিয়? হা
3: কামুৰ, আকৌ এঘণ্টা বৰবাদ কৰিব, কথাই প্ৰতি যুক্তি। প্ৰভু মাৰক দৌৰ, এইবাৰ নগেনৰ পদূলিতহে উখালো।
1: সবেই দেখিছো মোৰ উৎফাই নতুলাকৈ নেৰে গলে সেইটো তীৰ্থ মাউৰত যোৱা।
4: পলু পূজাৰীয়ে মোক দেখি মাতিলে, মই আহিলোঁ। তাৰপিছত সিহঁত দুয়োটা ভিৰাই লৰ ধৰিলে যে। কি যুক্তি? চিনাকি মানুহ মাতিব পাৰে, যুক্তি আছে। মতাৰ কাৰণে মই ওচৰ চাপি আহিছোঁ, তাতে যুক্তি আছে। কিন্তু দৌৰ মৰাটোততো মই কোনো যুক্তি দেখা নাই। যদি যুক্তিয়েই নাথাকে, সেইটো কিহৰ ফেলাচি হ'ল? য'তেই ধোঁৱা ত'তেই জুই। এই সময়ত বলোদেউ মন্দিৰ এৰি ৰাস্তাত দৌৰি আছে, হোৱাই যুক্তি আছে। জগিং, ফিটনেছ, সুস্বাস্থ্য। কিন্তু পুৱা গধূলিৰ সময়টোতো পূজাৰীবিলাকৰ কাৰণে প্ৰাইম টাইম। পুৱা গধূলি মন্দিৰৰ পূজাৰীয়ে জগিং কৰা ক'ত দেখিছে? যুক্তিয়েই থাকিব নোৱাৰে।
0: ঐ

0: Kumut? Oh, you think Kumut?
1: Oh, Kumut, what do you? Oh, cycle or handle or guru poga? Kizuki.
0: Hey, Sugita, a pleasant exile.
1: Kiozuki go taco, Kumut, what do? Sure, Astaragola, silent was a jabopare. Hey, to Zuki, money. Get a sore army, sore army, sore bully, cowry, do a romolia jaboniki.
0: Ted, Dal, Juki like itagibo. Get a sinaki soro?
1: Sinaki sore? Soro local police or sinaki takibuli? আমাৰ সিনাকি কিটমান হৰ সিনাকি কি যুক্তি থাকিব
0: মোৰ হাতত এতিয়া সময় থাকিব লাগিছিল তোক মই শিক্ষিত সুৰৰ এই মস্ত লম্বা লিষ্টি দি দিলো হেতেন তাৰ পিছত দেখিলো হেতেন তোৰ যুক্তিৰ ভাণ্ডাৰত কিমান মাল আছে
1: তহতে কথাবোৰ উৰুৱাই দিও পৃথিৱীত কোনোটো কামে বিনা যুক্তিত নহয়
0: সেই কাৰণেতো তই যুক্তি কুমুদ আৰু মই চিপাহী কুমুদ
1: হাঁহিলি যে কি যুক্তি
0: পুলিচৰ লগত ইয়াৰ কি মাৰি বোলে আহ আমাৰ বল পূজাৰীয়ে আলধৰা তীৰ্থক এইফালে খেদিনিয়া দেখিছ নেকি
1: এইবাৰহে তই যুক্তি থকা কথাটো কলি দেখিছো তাকেতো মই ভাবি ভাবি যুক্তি বিচাৰি পোৱা নাই এই ব্ৰহ্মপুৱাতে বলদেউ আৰু তীৰ্থ কলৈ তীৰ্থি যাই দৌৰিছে দুপইচা ঘটাৰ সময় মেট কমাবলৈ দৌৰাটোতো কোনো যুক্তি নাই
0: তই যুক্তি বিচাৰি থাক আৰু মই পঘা খোৱাটোক ধৰোঁগৈ
1: পঘা খোৱা কোনে খায় পঘা পঘা খোৱাৰ কি যুক্তি থাকিব পাৰে
0: আছে তীৰ্থ বোলাটোৱে মন্দিৰৰ ধন সৰকাই ধৰা পৰিল বলদৈ তাক গতিয়াই ভুকুৱাই থানালৈ আনি থাকোঁতেই মই পদূলিতে পালোঁ জেৰা কৰাত চালে বেয়া কোবাইছে বোলো ৰহ পঘাৰে বান্ধ ইয়াক এইবুলি পঘাডাল আনিবলৈ মই গোহানিলৈ সোমাওঁতেই কথা বেগতিক দেখি সি মাৰিলে নহয় ভিৰাই লৰ
1: অ তাক ধৰিবলৈ পিছে পিছে পূজাৰীদেউ দৰাটো যুক্তিযুক্ততা থকা কথাই অ সেইকাৰণে মোক কথাটো ক'বলৈ লোৱা মানুহটো অ এলা পাকতে আল ধৰা পিছে পিছে নাথাই নাথাই দৌৰিছে এতিয়াহে যুক্তিযুক্ততা পাইছো
0: কোনপিনে গ'ল কোনপিনে
1: এইপিনে এই আমাৰ সেই লেলা কোমলহঁতৰ চুবুৰীটো পিনে গৈছে
0: মই আহোঁ তেনেহ'লে
1: এ ৰ মই যাওঁ তোৰ লগতে
0: তই কি যুক্তিত যাবি মোৰ লগত

0: ঐ তীর্থ
1: প্রভুশ্বর,
0: এইখন হয়নে নগদৰ ঘৰ?
1: এইখনে
0: মই আরম্ভ কর। এই নগেন চাল্লা 420 ওলাই আজি, আৰু তই মোৰ গছত হাত দিয় সৰকাবলৈ, আৰু ভাৰস্থখনত কাৰো বাৰী বিচাৰি নাপাও, হা? মোৰ বাৰীখনতহে চকু। ন কইনাৰ সৰ্বাংগত স্বৰ্ণ অলংকাৰ ওলমি থকা দি বাৰীৰ প্ৰতিজোপা গছতে লোমালোমে লোমালোমে ফল দুৰুল খাই আছিল। এই এটা মাত্ৰ চোৰে সেইহেন বাৰীখন টকলা কৰি পেলালে। ঐ নগেন চোৰৰ বাচ্চা, ওলাই আজি, তোৰ মই কি গতি কৰো চাই যাহি। যি দুটা ভৰিৰে তই মোৰ জমিত সোমাই বাৰীত হিলং কৰিছ, সেই দুটা তোৰ হাতত দি নফটাও যদি মোৰ নাম বলবদ্ৰ নহয়, মাকে কৈ থলো।
1: প্ৰভুশ্বৰ, আৰু বেয়া বেয়াকে গালি দিয়ক। সেয়া নগেনৰ ঘৈণীয়েক ৰাধা চোতাললৈ আহিছে, আপুনি কি কয় শুনিবলৈ নগেনে পঠিয়াইছে।
2: কি নাম কলি তাইৰ?
1: ৰাধা, ৰাধা।
2: তই চোৰৰ ঘৈণীয়েকৰ নাম কেনেকৈ জানিলি?
1: দাঁত উজলা চুকৰহে ছোৱালী, গাত কাপোৰ নোলোৱাৰ পৰাই জানো, আগৰে পৰা লটং পটং যে।
2: সেইকাৰণে তোৰ হিচাপ আছে?
1: গালি গালি
2: গালি
1: পাৰক পাৰক
2: পাৰিব লাগিব।
1: তাৰ কলিজাৰ কোহে কোহে শৰীৰত সোমাই যোৱাকৈ শক্তি খেল
0: চোৰৰ
2: কলিজা থাকে জানো,
0: ওলাই নহ কিয়।
1: থাকে থাকে, কলিজা শুকাই থাকে, টুটুৰা পৰি থাকে।
2: টুটুৰা মানে আৰু কি কওঁ কচোন।
1: ইমান ভদ্ৰ ভাষাৰে দম দিলে ওলাই আহিব জানো,
0: ইংৰাজীতে গালি দিওঁ বাপেকে,
1: বুজি নাপায় ওলাই আহিব পাৰে।
0: যি ভাষাতে গালি নাপাৰক চবেই বুজি পায়, বুজিছ? ঐ বিলাতী ফক্স, চালা জেকেল, ঐ ননচেন্স।
3: অ জানমণি, জানমণি, অ শুন, উঠিলানে? বাজলৈ আহি চোৱাচোন, কুকুৰটোৱে কিয় ভুকিছে? ৰাতি চোৱা চেলেকা নাছিল হ'ব পাই।
2: মাৰাত্মক কথাও, মাৰাত্মক কথা, অথনিৰ পৰা কুকুৰৰ মাত শুনিছ জানো?
1: নাইতো, তাই আপোনাকে উদ্দেশ্য কৰি কৈছে।
2: মোক চোৱা চেলেকা বুলিছে?
0: ঐ হাৰামৰ নেগুৰ নগেন পাজি, মতা হ যদি ওলাই নাহ কেলেই,
3: হা? অ শুন, চোৱাহিচোন, কুকুৰটোৱে বৰকৈ আমনি কৰি আছে দে।

0: শুন, ইমানকৈ ভুকি আছে, চুৱা পাতনিতে ভাত দুটামান দি থৈ আহাগৈচোন।
1: মই কিন্তু এই বান্দৰীজনীক কিন্তু ভুকুৱাই মাৰিম দেই। মোৰ নাম ৰক মুঠেই বলোভদ্ৰ কুকুৰ বুলি বুজিছ? তাইৰ পিঠি ভদৰি নকৰো যদি চাই থাকিবি।
2: কহয় মাধৱ দাসে, গালিয়ে গালিয়ে আছে। ভীমৰ গালিত ৰব নোৱাৰি দুৰ্যোধন হ্ৰদত লুকাই থকাৰ পৰা ওলাই আহি মৰিছিল, মানে গাজত লাগিব লাগিব।
1: তাই কিন্তু মোৰ গাজত লগাই দিছে দেই।
3: ঐ কেচ খোৱা নগেন, ওলাই নহকেলে।
0: আই লৰা, চানমণি নে চানমণি, কুকুৰটোক ভাত দুটামান দি তাৰ মুখখন মাৰিবলৈ কৈছিলো নে নাই?
1: তাই দেখোন ভইচ চেঞ্জ কৰিছে, মই কৰি চাওঁ ৰ। নগেন ওলালেই তই থাপ মাৰি ধৰিবি দেই তীৰ্থ,
2: যদি ঘাপ মাৰি দিয়ে।
1: এই চবতে নিগেটিভ কথা কওঁ, সোমায়া সোমায়া, জপন আখন খুলি থৈ আহিবি দেই। অ ৰাধা ৰাধা, মা ৰাধে।
0: অ পূজাৰী দেউহে, দেখোন আজি ৰাতিপুৱাই বাহি চোতাল গচকি দেখোন, অ এইফালে কাৰোবাৰ ঘৰত যজমানি কৰিবলৈ যাই হবলা।
1: অ মানে তোৰ গিৰিয়েৰৰ শ্ৰাদ্ধ পাতিম বুলি আহিছো।
0: কিন্তু এওঁটো মৰাই নাই,
1: মাৰিলৈ পাতিম।
0: কিন্তু নৰহত্যাটো মহাপাপ, তাতে আপুনি বামুন মানুহ
1: হাত ধেনু পৰাচিত কৰি লম। তাক বাহিৰলৈ ওলাব ক।
0: তেওঁটো নাইকিয়া।
2: নাইকিয়া? ইমান ৰাতিপুৱাই পলাল নে?
0: নপলাব, কামৰ যিহে হেঁচা পৰিছে, এক মিনিট ফুৰ্চত নাই।
1: মানে
0: ইফালে নগেন সিফালে নগেন, নকৈছো মানুহটোৰ খাৱন শোৱন নোহোৱা হ'ল। কাণত মোবাইলটো লওঁতে লওঁতে এতিয়া ডিঙিটো বেকা কৰিহে ফুৰে, মাতিলেও মানুহটোৱে এপাক ঘূৰিহে দেখে। সেইকাৰণে আজিকালি কোৱাই কা জিলিয়ে যা নকৰোঁতে ঘৰৰ পৰা ফুটি দিয়ে। চৰকাৰী কাম কৰিবলৈ বহুত কিতিপ জানিব লাগে নহয়।
2: হেৰি অ ৰাধা, নগেনে চৰকাৰী চাকৰি কেতিয়াৰ পৰা ধৰিলে?
0: কিনো উকিলৰ নিচিনাকৈ পাক লগাই লগাই কথা সুধি থাকে, আগৰ পৰাই কৰে। বুজিছে দেউ, চৰকাৰী চাকৰিত বহুত ৰিস্ক, উলা মোলা মানুহে ফেল মাৰি যাব।
1: তই কোৱাটোৱেই, তই কোৱাটোৱেই।
2: বাৰু হেৰি নহয় ৰাধা, নগেনে চৰকাৰী চাকৰি কোন বিভাগত কৰে, অফিচটো ক'ত, ঠিকনাটো পালেই হ'ব, আমি তাক উলিয়াব পাৰিম।
0: অফিচত নবহে নহয়, ফিল্ড ডিউটি। বিভাগটো হ'ল ৰাজহুৱা সম্পত্তি সুৰক্ষা বিভাগ, চৰ্টত PPS।
2: তেওঁ PPS কিয় ৰাধা?
0: জনসম্পৰ্কৰক্ষী বিষয়া, আৰু সুধি নাথাকিবি।
1: তাইক সুধি থাকিলে কিডাল হ'ব, মেইন আছামীয়ে ঘৰত নাই।
0: আছামী? কোন আছামী?
2: গিৰিয়েৰ।
0: ঐ ঢোলৰ লগৰ টেমেকা, তই কিন্তু অহাৰে পৰা যা এটা সুধি আছ দেই, তিনিবাৰমান মোক নাম কাঢ়ি মাতিছ, পৰশ্ৰীক নবৌ বুলি মাতিব লাগে যে নাজানা নেকি? হা এ পূজাৰী দেউ, আপুনি দেখোন থিয় হৈ থাকিল। অ জানমণি, এ কাঠৰ হেণ্ডেল নথকা চকীখন লৈ আছে,
1: চকী আনিব নালাগে। অঁ মাত্ৰ শুন, তহঁতক কিন্তু মই ৱাৰ্নিং এটা দি সাৱধান কৰি দিলো, ই নগেনে মোক নাকত ধৰি চাকত ঘূৰাইছে। অ
0: আই, মোৰ মানুহটোনো বাৰু ইমান বল শক্তি হ'লনে, আপোনাক নাকত ধৰি চাকত ঘূৰাব পাৰিছেনে?
1: তই ধাৰৰে মাৰিছ নে গেদিৰে মাৰিছ, মই কিন্তু ধৰিব পৰা নাই দেই। নাই পৰা যদিও তোক কিন্তু মই লাষ্ট কথা এটা কৈ যাওঁ, মোৰ ভূমি সম্পত্তি জমিৰ ফালে আজিৰ তাৰিখৰ পিছত নগেনে যদি কেৰাহী কৰিও চাই, তবে মোতকৈ আৰু বেয়া মানুহ কোনো নোলাব কৈ থলো। হা, যোৱা ৰাতি মোৰ বাৰীৰ নাৰিকল তামোল বাঁহ চব চাফা, মোৰেই গৰু গাড়ীত লাদি চেল্ফ ষ্টাৰ্টাৰে গৰু গাড়ী ষ্টাৰ্ট কৰি হেড লাইট জ্বলাই বিন্দাচ লৈ আহিছে।
0: কোনে
2: কোনে তই এতিয়া নজনাই হলি, অথনিৰে পৰা কৈ আছো কি আৰু শুনি আছ কি? অ প্ৰভু, নগেনৰ চিৰিয়েলখনৰ ডিৰেক্টৰ ৰাইটাৰ তাই বেটীহে।
0: তই দেখোন চৰকাৰী উকিলৰ কথা কোৱা দি কৈছ, চিনি পোৱা নাই ৰাধাৰাণীক? হা পূজাৰী দেউ, আপুনি আমাৰ আপোন মানুহ, দিনত কি মন কৰিলে ৰাতিও আহিব পাৰে, এওঁটো নাথাকেই, প্ৰায়ে ৰাতি এওঁ টুৰত যায়। কিন্তু এইবিলাক ননচেন্স জাতৰ মানুহক লগত লৈ ফুৰে কিয়, কেতিয়াবা নাক কাণ কাটি মাৰিব।
2: তাই মোক কি জাতৰ বুলিলে প্ৰভু?
1: ননচেন্স জাত।
2: আৰু সহ্য কৰা নহ'ব দেই, তাই মোক জাতত ধৰিলে যেতিয়া ময়ো স্বৰ্ণেবলা ভকত নহয়। ঐ উলিয়া পাঁচ থোক তামোল, তিনি গজ নাৰিকল, এচুৱা জাতিবাহ, এখন গৰু গাড়ীৰে সতে দেন দিয়াৰ উলিয়া।
0: অ পূজাৰী দেউ, ইয়াক আকৌ তেজপুৰলৈ নিয়াৰ সময়

0: হৈছে নেকি বাৰু? চাওকচোন, ফৰিয়াদি আপুনিহে, আপোনাৰে ৰাই ৰুই নাই, বোলো বাজিব লাগে তেমি কটাৰী, বাজিছে হাঁচতি।
1: অ' প্ৰভু ঈশ্বৰ, ভাতৰ গৰমত মাখন গলাৰ নিচিনাকৈ আপুনি দেখোন ৰাধাৰ ওচৰ
2: পায়। তাই সৰকোৱা নাই নহয়, গিৰিয়েকটোহে গভাই চোৰ, আৰু তাই বেচেৰিয়ে কি কৰিব?
0: আপোন বুলিহে আপুনি মোৰ দুখ বুজিছে পূজাৰী দেউ। চৰকাৰী চাকৰি, চোৰ নকৰিলে আজিৰ দিনত কোনে পাত্তা দিব কওকচোন? দুখীয়াৰ দুখ কেতিয়া দূৰ হব, কণা বিধা তাইহে জানে।
2: তই চকু পানীটো কিছু কিয় আকৌ? হেহে নেপায় নহয়, নেপায় নেপায় নেপায়, মতা মানুহ হলেই নহয়, তিৰোতা চপালেই নহব নহয়, মন বুজি পাব লাগিব তিৰোতাৰ।
0: আপোনাৰ দৰে তিৰোতাৰ দুখ বুজা তিৰোতা হেৰুৱা কোন আছে আৰু গাঁওখনত?
2: মানে
0: আপোনাকনো বাৰু বৰলা ভাত খোৱা ঈশ্বৰে ৰং চাব লাগেনে? মই হব লাগিছিল, আপোনাক মূৰত লৈ ফুৰিলোহেঁতেন, হালেগ্ৰাম পূজা দি পুজিলোহেঁতেন, ওপৰত তুলি পোকৰত ধোঁৱা দিলোহেঁতেন।
1: অ' প্ৰভু, মায়া হৰিণ, মায়া হৰিণ, তাই মোহিনী বান মাৰিছে, সাৱধান, কেছ ঢিলা হৈ যাব।
2: ৰহ, এইটো দয়া মমতা তহঁতৰ একো নাইকিয়া হৈ গ'ল নেকি অ ৰাধা? অ মই আছো নহয়, চাওঁ, নেকান্দিবিচোন, নেকান্দিবি, এইফালে আছো।
1: প্ৰভু, নধৰিব হাতত, মামলা গৰ্বৰ হৈ যাব।
0: পূজাৰী দেউ, আপুনি মোৰ হাতত ধৰিলে, লোকৰ তিৰোতাৰ হাতত ধৰিলে, কোন আছে হৰ, মোক বচাওকহি।
2: ঐ গৰু তীৰ্থ, কথা বেগতিক দেখোন, হা তাই বুকুত কিমান চোট পাইছে দেখিছ? হা ৰাধা, অ ৰাধা, ৰাধে, মোৰ কথা শুনাচোন।
0: কোন ক'ত আছ? মই এতিয়া কাৰ আগত মুখ খুলিয়া?
1: বেলবোন পূজাৰীৰ লগত ময়ো ফচিম এতিয়া, প্ৰভু তাইক নধৰিব।
2: ৰাধে,
0: কিয় নধৰি, কিয় নধৰি? চালা, মোৰ সৰ্বনাশ কৰি বামুণ লিটিকাই দুইটা পলাব খুজিছ?
1: ওলোটা কেছত পেলাই দিলে, ফুটি দিয়ক, ফুটি
2: দিয়ক। মোক টানিছ কেলে, মোক কেলে টানিছ? অলপ ধতুৱাটো হৰু ৰাইজখনক আহিবলৈ দে, সঁচা মিছা হব নহয় বিচাৰ।
0: ননচেন্স চোৰা,
2: অ নগেন,
0: ভৰি কি কৰ, হাতত দি পঠাও, তোৰ ভৰি কাৰ হাতত দিও এতিয়া চাই থাকচোন।
3: নকৰিব, হাল নকৰিব, পুলিচ আহি গলো। মই থাকোতে তোক বেলেগে সৰ্বনাশ কৰিব পাৰে নেকি? চালা তীৰ্থ, পঘাৰ নাম লওঁতে কি দিগে পলাইছিলি, বান বান পকাই, বান বান পকাই, বান বান।
4: মোক মাৰিছে কিয় কুমুদ কাইদেউ? আমাক তাইহে ফচাই দিলে।
5: আৰু তহঁত ফচি গলি, এইটো কামৰ কাৰণে তহঁত দৌৰি অহাৰ যুক্তি কত? মই উলিয়াবই পৰা নাই নহয়।

0: প্ৰভু ঈশ্বৰ, আপোনাৰ লগতে ময়ো দাগি হৈ গ'লোঁ নহয়। চবেই এতিয়া গুৰিয়াই লঠিয়াই ফুৰিবলৈ ল'লে। টিভিটো ফটোখন উঠিল, তিনিআলিলৈ ওলাব নোৱাৰা হ'লোঁ। পেণ্ডুকনা পোৱালিটোৱেও ৰেপকাৰী বুলিহে জোকাবলৈ ল'লে।
1: মন্দিৰলৈ যাত্ৰী কমি গ'ল নহয়। এটা চোৰে মোৰ কেনেকৈ নিদ্ৰা হৰণ কৰি পেলালে। আৰু তামোলে নাৰিকলে বাঁহে গাড়ীয়ে গ'ল সেইসোপা, ওলোটাই টোক খালাচ কৰোঁতে ভৰণি সেইসোপা। হে ভগৱানৰ বিচাৰত কোঠ সাৰিব। সত্য গোবৰৰ পাচি

0: ঢাকি রাখিব নোৱাৰে নহয় চিৰদিন,
1: ঢকা হেনে পুতিয়ে পেলালে আকৌ। ঈশ্বৰৰ চৰণ চিন্তি জীৱনটো পুণ্য কৰিয়েই কটাওঁ বুলি আহি এই দশা প্ৰভু
0: ঈশ্বৰ।
1: ভগৱান ভগৱান নাই বুজিছে, আগতে আছিল যদিও এই মহা অজামিলৰ অত্যাচাৰত দেশান্তৰ হ'ল চাগে।
0: তীৰ্থ, বিপদত ধৈৰ্য, সম্পদত মৌজ, বুজিছ? অজামিলেও শেষত নাৰায়ণৰ নাম লৈহে উদ্ধাৰ পাইছিল। ময়ো সুদায়েৰা ভকত নহওঁ, নগেন চুৰক কেনেকৈ ঘাটে ঘাটে পানী খুৱাওঁ চাই থাক।
1: যি আছে কপালত, কিবা চুট উঠিব নগেনৰ চোতালৰ নিমজোপাতে ওলমি দিম কেতিয়াবা।
0: তেতিয়া আৰু তই প্ৰমাণ কৰিহে দিলি তই যে আচল কাল্প্ৰিত।
1: কেনেকৈ
0: আৰু ওলমি চা, গম পাবি নিজে। দেখিছ হা, এই পৰলৈকে পুলিচৰ দেখা দেখি নাই। এম এল এ ছাৰক সৰ্বমংগলৰ তাবিজটো দি তাক এইখন থানালৈ বদলি কৰি আনিছিলোঁ মই।
1: কাৰ কথা কৈছে? আপোনাৰ পেহা নাকি সেইটো?
0: নহয় অ', এই সিহে মোক পেহা বুলি মাতে।
1: মোৰ আগত তাৰ নাম নল'ব। সিদিনা থানাত সিহে মোক ৰুল মাৰিলে বেয়া জেগাত মাৰিছিল, লেট্ৰিন কৰোঁতেহে গম পাইছোঁ।
0: আৰু পইচা মোৰ পৰাও লৈছে 10,000, বুজিছ? ল'বই।

0: এই পৰলৈকে পুলিচৰ দেখা দেখি নাই। এম এল এ ছাৰক সৰ্বমংগলৰ তাবিজটো দি তাক এইখন থানালৈ বদলি কৰা আনিছিলোঁ মই।
1: কাৰ কথা কৈছে? আপোনাৰ পেহা নাকি সেইটো?
0: নহয় অ', এই সিহে মোক পেহা বুলি মাতে।
1: মোৰ আগত তাৰ নাম নল'ব। সিদিনা থানাত সিহে মোক ৰুল মাৰিলে বেয়া জেগাত মাৰিছিল, লেট্ৰিন কৰোঁতেহে গম পাইছোঁ।
0: পইচা মোৰ পৰাও লৈছে 10,000 বুজিছ? ল'বই, চৰকাৰী কথা যেতিয়া। কিন্তু কেছটো সি থকাৰ কাৰণেহে লাইট হ'ল। নিজৰ মানুহ এটা থানাত থাকিলে সেইটোৱেই লাভ, বুজিছ?
2: ওলাইছে।
0: অঁ মৃণাল, আহ বহ বহ, বুজিছ? সেই তোলৈ বাট চাওঁতে চাওঁতে মই চকুত দুবাৰ গোলাপজল দিলোঁ অ'।
3: কি ক'ব পেহা?
2: পেহা? অ' ছাৰ, আমাৰ গাঁৱত জনামতে বলোদেউ অবিবাহিত, আপোনাৰ পেহীয়েকক বিয়া কৰিলে কেতিয়া?
3: নহয় অ', মোৰ আচল পেহাৰ বন্ধুৰ কাৰণে তেখেতক পেহা বুলিয়ে মাতো। বুজিছে পেহা, পুলিচৰ চাকৰি নহয়, চোৰ ডকাইতৰ পিছে পিছে ঢপলিয়ে ফুৰোতেই যায়। মানুহবোৰ ইমান চোৰ ডকাইত গুণ্ডা বদমাইচ হ'ল যে আমি পুলিচকেইটাই কি কৰিম বাৰু?
2: হিচাপৰ ভাল মানুহ যিকেইটা বাকী আছেগৈ সেইকেইটা পুলিচতে আছে, নহ'লে থাকিব ক'ত? অ'ত ট্ৰেপ, ৰুট মাৰ্ডাৰ, ইফালে চোৰ সিফালে ডকাইত, ইয়াত বোলে চিটিং, বিষয়া কৰ্মচাৰী ফিটিং, এই এটাইবোৰ চিজিল কৰিব লাগিব কোনে? একমাত্ৰ পুলিচে। আৰু দুখন হাত, দুটা ভৰি, দুটা চকু, এখন মুখ, এটা মূৰৰে পুলিচ বুলিহে চম্ভালি আছো দেই।
1: তোক আচলতে ৰাৱণৰ নিচিনা 10টামান মোৰ লাগিছিল, বুজিছ? কুমুদ কাইদেউ, তেহে যদি এতিয়া যিটো আছে সেইটো সংসাৰৰ কুবুদ্ধি উপাসে।
2: টপিনা জামৰিল নে কি অ' তীৰ্থ? আৰু লাগেহেনে তোক
0: এই দুটা? আৰু সাপ নেউল, চকুৱে চকুৱে পৰিলেই লাগে।
1: নেলাগিব, টপিনা মোৰহে কলা পৰি আছে। এদিন মোৰ হাতলৈ পাৱাৰ আহিব নহয়, সেইদিনা কুমুদ কাইদেউক কোনে ৰক্ষা কৰে ময়ো দেখিলোঁ।
0: তীৰ্থ, পাৱাৰ মিছ ইউজ কৰাটোৱে বৰ ডাঙৰ পাৱাৰ গেম হৈ গৈছে অ'। আৰু চাচোন, এটা সামান্য চোৰৰ মহতাৰী পুলিচে মূৰত উঠাই উঠাই কি কৰিছে! আৰু বিৰাট এখন থানা, গাড়ীয়ে চিপাহীয়ে বন্দুকে গিজ গিজাই থাকে, তথাপি তহঁতে তাক কাবু কৰিব নোৱাৰ।
3: আপোনালোকেও পেহা কিছুমান বৰ ডাঙৰ ভুল কৰে নহয়।
0: মানে?
3: মানে আৰু চিধাই আইন হাজত তুলি লয়, এতিয়া দিলে নহয় ৰেপ কেছডাল ঠুকি।
2: অঁতো, ৰাতিপুৱাই কোঁ কোঁৱাই খেদি গৈছেই, গৈয়েই আকৌ নগেনৰ মাইকী হাতত ধৰি টনা আজোৰা কৰিছে।
0: আৰু কোন হাৰাম জাদাই টনা আজোৰা কৰিবলৈ গৈছে অ' কুমুদ?
3: এজাহাৰত সেইধৰণে আছে, গাঁৱৰ মানুহে সাক্ষী দিছে, পুলিচ স্পটত, চেনেলৰ কেমেৰা স্পটত।
0: আৰু যে মোৰ তামোল, নাৰিকল, বাঁহ এইবোৰ গৰু গাড়ীত বোজাই কৰি চেল্ফ ষ্টাৰ্ট কৰি লৈ গ'ল।
3: আহা পেহা, আপুনি নগেনক সন্দেহে কৰিছে সি চুৰ কৰা বুলি?
2: অঁতো,
3: আই উইটনেছ নাই নহয়।
2: নাই নাই তো।
0: চালা, তহঁত পুলিচ ওলাইছ, হেৰৌ সাৰা দুনিয়াই জানে নগেনক গভাইত বুলি, আৰু তহঁত পুলিচ কাৰণেহে নাজান? সাক্ষী বাদীয়ে মোক যদি পাকৰাও কৰিলিয়ে, তবে ইয়াত মোক খাৰা কৰি ৰাখিছ কিয়? ভৰাই দে, ভৰাই দে ৰঙা ঘৰত, মাৰ ভাতৰ নিখনি ময়ো খাম। তহঁত পুলিচ, কাৰো মিতিৰ কুটুম ভাই বন্ধু হ'ব নোৱাৰ, তহঁত মিতিৰ সদায় গভাইত কিটাৰহে।
3: আপোনাৰ ভালৰ কাৰণে চিন্তা কৰিহে আহিছোঁ। আবেলিলৈ থানালৈ এপাক মাৰিব, নগেনকো মতাই পঠাইছোঁ, কেছটোত মিট মাত কৰি লওক, নহ'লে কিন্তু আপুনি হাৰি যাব। দুডাল বাঁহ, দুটা নাৰিকল, দুটা তামোলৰ কাৰণে আপোনাৰ নাক কাণ সোপাই যাব। অ' পেহা, তাৰ হাত বৰ দীঘল কিন্তু।
0: এটা চোৰে মোক জীয়াই জীয়াই মাৰিছে।
4: জানো আৰু কেনেকুৱা পাইছে, মই বৰ ভালকে ৰান্ধিব চান্ধিবও নাজানো, আমাৰ এওঁ আকৌ মই ৰান্ধিলেহে ভাল পায়। আৰু অকণ লওকচোন, আৰু অকণ লওক। গোটেইটো চলমান খানৰ নিচিনা পুলিচ অফিচাৰ, দুটুকুৰা মাংস খাব নোৱাৰে, খাওক আকৌ।
5: সদায়নো ক'ত পাওঁ আজিকালি পহুৰ মাংস? খবৰা খবৰ কৰিলে অৱশ্যে পাওঁ, আগতে আমাৰ ইয়াত পানী বাঢ়িলে মানে আৰু পহু আৰু।
2: সেই ৰামো নাই, সেই লংকাও নাই।
5: বাৰু নগেন ছাৰ, তুমি এই বলভদ্ৰ পূজাৰীটো কিয় ইমান জ্বলোৱাহে? আপুনি নেজানে নহয়, সেই বাৰীখন ৰজাৰ দিনৰে পৰাই আমাৰহে আছিল। বলবামুনৰ বাপেকে সীমা ঠেলি ঠেলি হাত কৰিছে, নিজৰ বাৰীৰ ওপৰত হকটো এৰি দিম নেকি?
2: কেলৈ দিবি?
5: সকলো কাম মিলা প্ৰীতিৰ মাজেৰে কৰিব লাগিব। সেই কথাটোৱেতো বলভদ্ৰই নুবুজে, মইতো কৈয়ে আছো আমাৰ মাটি আমাক দি দে।
0: ভাৰত বাংলাদেশৰ সীমান্ত পাইছ,
2: দি দে বুলি ক'লে দি দিম।
0: থানাত আজিকালি হোটেলো চলে নেকি?

0: নগেনে
1: কেতিয়া তোক বিয়া পাতি আনিলেও আমি বাতলু বুলিহে জানো।
2: তোৰ জন্মৰ আগতে চুপ, বেছি কথা নামাতিবি, এটা কেছত ফচিয়ে আছ। পূজাৰী দেউ, আপুনি মোক ছাপোৰ্ট কৰিম বুলি কওকচোন, আমি চৰ্ত সাপেক্ষে কেছটো উঠাই ল'ম। অৱশ্যে ছাপোৰ্ট পেটে পেটে কৰেই, মোৰ হাতত ধৰোঁতেই গম পাইছোৱে নহয়।
3: পতাপত আলোচনা বিলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিব লাগে। এটা কেছত ইমান সময় দিব নোৱাৰি নহয়, আমি প্ৰফেচনেল মানুহ।
4: তামোল নাৰিকল বাঁহ গৰু গাড়ীৰ ক্ষতিপূৰণ দিব লাগিব, আৰু মোৰ জমিত অনাধিকাৰ প্ৰৱেশ আৰু নঘটে বুলি লিখিত দিব লাগিব।
5: আমাৰ ককাৰ দিনৰ বাৰী আমাক ঘূৰাই দিব লাগিব, তাৰপিছত আমি সেয়া কাক ভোগ দখল দিওঁ আমাৰ কথা।
4: চালা 420, তোৰ জমি হা, তোৰ বাৰী, এ চা দলিল চা, 152 নম্বৰ দাগৰ 32 নম্বৰ পট্টাৰ 57 বিঘা 4 লেচা 5 কঠা 3 লল মাটি কাৰ চা, চা ভালদৰে চা। এয়া এয়া এয়া হাকিমৰ চহী, মহাৰাণী ভিক্টোৰিয়াৰ দিনৰ হাকিম, বুজিছ? আজিকালি হাকিমো লৰে হুকুমো লৰে, মহাৰাণীৰ দিনত হাকিম লৰি যাব কিন্তু হুকুম নলৰে।
5: এই দেউ, সেই মহাৰাণীও নাই হাকিমো নাই,
4: কি
5: আৰু এইটো সঁচাকৈ মহাৰাণীৰ জামানাৰ হাকিমৰ চহী হয়নে নহয় সেয়া প্ৰমাণ হয় হয় মানে তুমি বৈতৰণীৰ পাৰ হ'বাগৈ। আচলতে তুমি ভোগ দখল কৰি থকা গৰু গাই পুখুৰী চব আমাৰ,
4: কি বুজিলো, বাঁহ তোৰ, নাৰিকল তোৰ, তামোল তোৰ, মাছ তোৰ, গৰু তোৰ, গাখীৰ তোৰ, মোৰ ঘৰ দুৱাৰ সকলো তোৰ,
5: এই থানাখনো মোৰ,
4: গোটেই পঞ্চায়তখনেই তোৰ।
2: ইহ, পঞ্চায়তখন তেওঁৰ কিয় হ'ব? মোৰ।
4: কিন্তু মোৰ জীৱনটো যে মোৰ, তহঁতক বৈতৰণী পাৰ হ'বলৈতো ব্ৰাহ্মণ লাগিব, হা ৰহ, এতিয়াই তহঁতক বৈতৰণীৰ সিপাৰে থৈ আহোঁগৈ।
3: পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে মই চৰটো মাৰিবলগীয়া হ'ল।
6: শ্ৰোতাসকলে, ইমান পৰে দীপক মহন্ত ৰচিত নাটক বৈতৰণীৰ পাৰে শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে বলুভদ্ৰ, ভূপেন শৰ্মা, তীৰ্থ, জিতুমণি দেৱচৌধুৰী, চিপাহী কুমুদ, মৃগেন বৰা, যুক্তি কুমুদ, তিলক চন্দ্ৰনাথ, ৰাধা, অনামিকা বৰদলৈ বৰুৱা, মৃণাল, শান্তনু শইকীয়া আৰু নগেনৰ ভাৱত দীপক মহন্ত। নাটখনিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 মিনিটৰ সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

শ্ৰোতাসকলে জ্যোতি সংগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই জ্যোতি সংগীতটি শুনকচোন।

0: দীপেন বৰুৱাৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: তেন্তে আৰম্ভ কৰোঁ ইনভেষ্টিঙৰ পাত।

শ্রোতাসকল, চান্দিনী বোলছবিৰে আন এটি গীত শুনকচোন। গীতৰ শিল্পী সুৰেশ ৱাডেকাৰ আৰু অনুপমা দেশপাণ্ডে।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক লতা মঙ্গেশকৰৰ কণ্ঠৰ হেনা বোলছবিৰ এই গীতটি।

0: আপোনাৰ 4,800 ৰিৱার্ড পইণ্ট আজি মিয়া দুকলি যাব, এতিয়াই ৰিডিম কৰক।
1: ওহ বাহ, মোৰ ইমানবোৰ পইণ্ট কেনেকৈ আহিল?
2: ৰ'ব, ইয়াতে সুধক ৱাই। ৰিৱার্ড পইণ্টৰ নামত অহা কোনো অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে এবাৰ ভাবক, এটা ৱাই আপোনাক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব পাৰে। সদায় সুধক ৱাই। এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক। বিশ্বাস গঢ়ি তোলা হয়, তাৰপিছত বিনিয়োগৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ প্ৰলোভিত কৰা হয়। সদায় সুধক ৱাই। এই কথা কয় SBIৰ কেপ্টেইন ৱাই, আপোনাৰ চাইবাৰ ৰক্ষক।
3: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ লাইলা মজনু বোলছবিৰ এটি গীত, গীতৰ শিল্পী মহম্মদ ৰফী।

শ্রোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানত হীৰ ৰাঞ্জা বোলছবিৰ গীতটি শুনি আছে গীতৰ শিল্পী লতা মঙ্গেশকাৰ।

মোহাম্মদ রফির কণ্ঠৰ হীৰ ৰাঞ্জা বোলছবিৰ গীতটি শুনিলে। শ্ৰোতা, ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছিল আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ বাৰে ৰহণীয়া অনুষ্ঠানটি। প্ৰথমে আগবঢ়াইছোঁ নিপেন দেউৰী আৰু সংগীসকলৰ কণ্ঠৰ এই দেউৰী গীতটি।

Bom, mas não

can, can, I can, can. Lata che kuyo.

শ্ৰোতাসকলে পাৰে ৰহণীয়া অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক পুষ্পলতা মিলি আৰু সংগীসকলৰ কণ্ঠৰ মিচিং লোকসংগীত।

পুষ্পলতা মিলি আৰু সংগীসকলৰ কণ্ঠৰ মিচিং লোকসংগীত শুনিলে। শ্ৰোতাই বাৰে ৰহণীয়া অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক নেপালী লোকসংগীত, শিল্পী নৰবাহাদুৰ দৰ্জী আৰু সংগীসকল।

নৰবাহাদুর দৰ্জী আৰু সংগীসকলৰ কণ্ঠৰ নেপালী লোকসংগীতটি শুনিলে। শ্ৰোতা, ইমানপৰে বাৰে ৰহণীয়া অনুষ্ঠানটি শুনি আছিল। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়ামৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন এয়াৰ এপৰ জৰিয়তেও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো, প্ৰতীক্ষা খনিকৰ, নৱজিৎ ৰাভা, ট্ৰেন্সমিটাৰত সমীৰ নাৰ্জাৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত অজিত চক্ৰৱৰ্তীৰ সৈতে মই চিত্ৰমণি বড়োৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।